এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: মণিপুৰ সমস্যা অকল আইন শৃংখলাজনিত সমস্যাই নহয়, ইয়াৰ সৈতে আসক্তসকলৰ চিকিৎসা, পুনৰ্বাসন, অপৰাধ আৰু আন্তঃৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় সৰবৰাহৰ বিষয়টো জড়িত হৈ আছে। এই সমস্যাৰ সন্মুখীন হোৱাৰ বাবে চৰকাৰে সমন্বিত ব্যৱস্থা গ্ৰহণৰ দিশত আগবাঢ়িছে বুলিও তেওঁ মন্তব্য কৰে। ব্যক্তিগত পুনৰ্বাসন কেন্দ্ৰসমূহৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টো চৰকাৰী পৰ্যায়ত আলোচনা কৰা হৈছে। তেওঁ লগতে ব্যক্তিগত পুনৰ্বাসন কেন্দ্ৰসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব দিয়ে।
1: প্ৰতিটো সমষ্টিতে চৰকাৰী উদ্যোগত আমি এটা ৰিহেব চেণ্টাৰ আৰম্ভ কৰিম আৰু প্ৰাইভেট ৰিহেব চেণ্টাৰখিনিক আমি খুব ষ্ট্ৰিক্টলি স্ক্ৰুটিনি কৰিম। কেইটামান দিনত আপোনালোকে শুনিব পাব, আমি গভৰ্ণমেণ্টৰ পৰা প্লেন এটা কৰি আছো যাতে প্ৰাইভেট ৰিহেব চেণ্টাৰৰ আৰু প্ৰয়োজন নাথাকে, কাৰণ তেওঁলোকৰ ওপৰত বহুত কমপ্লেইন আছে। তেওঁলোক তাতে ড্ৰাগছ খোৱাৰ এটা ডাঙৰ আড্ডা হৈ যায়, এইটোৰ কমপ্লেইন নিৰন্তৰ আহি আছে। সেইকাৰণে ইয়াৰ ওপৰত যোৱাকালিও আমি আলোচনা কৰিছো।
0: আজি বিশ্ব ওজন দিৱস। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যৱস্থা। বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো এই দিৱস পালন কৰা হৈছে। ওজন স্তৰৰ সুৰক্ষা আৰু সেউজ অসম গঢ়াৰ লক্ষ্যৰে শক্তি ৰাহি কৰা সঁজুলি ব্যৱহাৰ, এ চি, ফ্ৰিজ আদিৰ নিয়মীয়া মেৰামতি আৰু চৌহদত গছপুলি ৰোপণৰ বাবে সকলোকে সজাগ সচেতন কৰিবলৈ গুৱাহাটী আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিক 2025 বৰ্ষৰ পৰিৱেশ মিত্ৰ সন্মানেৰে বিভূষিত কৰা হ'ব। এই ব্যক্তিকেইগৰাকীৰ ভিতৰত অৰূপ খান্দিল্য, অমৰজ্যোতি কাশ্যপ, ৰাজীৱ ৰুদ্ৰ তাৰিয়াং, ডঃ বিভৱ কুমাৰ তালুকদাৰ আৰু ডঃ পৰাগজ্যোতি ডেকা আছে। পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে এই ব্যক্তিকেইগৰাকীক পৰিৱেশ মিত্ৰ সন্মানৰ বাবে বাছনি কৰা হৈছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক শিৱামণি বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলকে ধৰি কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰাৰ কথা। মনোনয়ন পত্ৰ দাখিলৰ বাবে তিনিওটা দলে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই ভালেসংখ্যক দলীয় নেতা কৰ্মীক লগত লৈ নগাঁও জিলাৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰিব। ইয়াৰ আগেয়ে নগাঁও চহৰৰ দশন স্কুল খেলপথাৰত বিজেপিৰ ভালেসংখ্যক সমৰ্থক আৰু কাৰ্যকৰ্তা সমবেত হ'ব। মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰিব। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰিব। মনোনয়ন পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজিদ আলী চৌধুৰী, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থকাৰ কথা। ইপিনে এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে আজি দুপৰীয়াৰ ভাগত মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা। তেওঁ ধিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰিব। দলটোৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিব। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামেও আজি মনোনয়ন দাখিল কৰিব। কেইগৰাকীমান নিৰ্দলীয় প্ৰাৰ্থীয়েও মনোনয়ন দিয়াৰ সম্ভাৱনা আছে। নগাঁও জিলা প্ৰশাসনে মনোনয়নৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত পৰহিলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব। নৱম ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগৰ অধীনত জিলাখনৰ সকলো উন্নয়নখণ্ডত খাদ্য বৈচিত্ৰ, পুষ্টিকৰ খাদ্যাভ্যাস আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণৰ বাবে সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে। ইয়াৰ অধীনত অংগনৱাড়ী কেন্দ্ৰসমূহত সতেজ গৰম ৰন্ধা আহাৰ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, লস্মিতা শইকীয়া, আছিফ আহমেদ, মনোজ হাজৰিকা, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা, ময়ূৰ কৃষ্ণ মহন্ত, এফ এম ট্ৰেন্সমিটাৰত দীপামণি ডেকা, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: সাঁকো এখন কেৱল ইপাৰৰ পৰা সিপাৰলৈ যোৱাৰ পথ নহয়। সাঁকো মানে নদীৰ দুয়োপাৰক ওচৰ চপোৱা, দুখন পৃথক পৃথক পৃথিৱীৰ মাজত এটা বাট মুকলি কৰা।
1: ব্ৰহ্মপুত্ৰৰ বুকুত যেনেকৈ এখন সাঁকোৱে ইপাৰক সিপাৰৰ সৈতে মিলাই দিয়ে, তেনেকৈ মানুহৰ হৃদয়ৰ মাজতো কিছুমান অদৃশ্য সাঁকো থাকে। ভালপোৱা, বিশ্বাস, সহমৰ্মিতা আৰু সংস্কৃতিৰ সাঁকো,
2: সেই সাঁকোৰ নামেই সমন্বয়।
0: য'ত ভিন্নতা থাকে কিন্তু বিভেদ নাথাকে,
1: য'ত ভাষা বেলেগ হ'ব পাৰে, সাজ পোছাক বেলেগ হ'ব পাৰে, উৎসৱ বেলেগ হ'ব পাৰে, কিন্তু হৃদয়ৰ স্পন্দন একেই।
0: আৰু সেই সমন্বয়ৰ অসংখ্য ৰঙেৰে সজোৱা
1: এখনেই ভূমি,
2: আমাৰ অসম।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজি আপোনালৈ আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য।

0: আহোম আহিল আৰু ইতিহাসৰ পাতত অংকিত হ'ল এক নতুন অধ্যায়। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সিঁচৰতি হৈ থকা বিভিন্ন জনগোষ্ঠী, ভাষা, লোকাচাৰ আৰু জীৱনধাৰাক এক উমৈহতীয়া পৰিচয়ৰ দোলেৰে বান্ধি গঢ় লৈ উঠিল এখন বৃহত্তৰ অসম, বৰ অসম।
1: কিন্তু কেৱল এখন ভূখণ্ডৰ পৰিসৰেই জানো এখন সমাজক মহান কৰি তোলে। ভূমিৰ সীমাই এখন ৰাজ্য গঢ়িব পাৰে, কিন্তু মানুহৰ হৃদয়ক একতাৰ সূতাৰে বান্ধিবলৈ লাগে এটা আদৰ্শ, এটা চেতনা, এটা সংস্কৃতি। সেই চেতনাৰেই যেন জীৱন্তৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।
0: যি সময়ত সমাজ আছিল নানা বিভাজনৰ মাজত, যি সময়ত জাতিভেদ উচ্চ নীচৰ প্ৰাচীৰে মানুহৰ মাজত দূৰত্বৰ সৃষ্টি কৰিছিল, সেই সময়তেই গুৰুজনাই হাতত ধৰিলে ভক্তিৰ বীণা আৰু সুৰেৰে, শব্দেৰে, কলাৰে, আদৰ্শৰে মানুহক দেখুৱালে একতাৰ পথ। তেওঁৰ নামঘৰ কেৱল প্ৰাৰ্থনাৰ স্থান নহ'ল, ই হৈ পৰিল মানুহৰ মিলনৰ থলী।
1: তেওঁৰ বৰগীত কেৱল গীত নহ'ল, ই হৈ পৰিল হৃদয় জগোৱা এক অমৰ সুৰ। তেওঁৰ অংকীয়া নাট, ভাওনা, কীৰ্তন আৰু সাহিত্যই অসমীয়া জাতিৰ সংস্কৃতিক আত্মাক দিলে এক নতুন পৰিচয়। আহোম এগঢ়া বৰ অসমৰ মাটিত গুৰুজনাই যেন সিঁচি দিলে সংস্কৃতিৰ বীজ, সেই বীজৰ পৰাই অংকুৰিত হ'ল এক জাতীয় চেতনা, য'ত ভিন্নতাৰ মাজতো আছে একতাৰ সুৰ, য'ত মানুহৰ পৰিচয়ৰ ওপৰত আছে মানুহ হোৱাৰ মহত্ব। সেই ক'ব পাৰি
0: আহোমে বৰ অসমৰ ইতিহাস গঢ়িলে,
1: আৰু শংকৰদেৱে সেই বৰ অসমৰ আত্মাত প্ৰাণ সঞ্চাৰিলে।
2: সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। সঁচা পিছে

0: যত্ন বসালে অসমৰ হাতলে যাব, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব।
1: ব্ৰহ্মপুত্ৰ অসমৰ বুকুৰ মাজেৰে বৈ যোৱা এখন বিশাল নদী। কিমান যুগৰ ইতিহাস দেখিছে এই নদীয়ে, কিমান মানুহৰ অহা যোৱা দেখিছে, কিমান সভ্যতা, কিমান সপোন, কিমান বিচ্ছেদ আৰু কিমান মিলনৰ সাক্ষী হৈ আছে।
2: ব্ৰহ্মপুত্ৰই কেতিয়াও সোধা নাই তুমি কোন জাতিৰ, সোধা নাই তোমাৰ ভাষা কি, সোধা নাই তোমাৰ পৰিচয় কি।
1: ব্ৰহ্মপুত্ৰ কেৱল বৈ গৈছে পাহাৰ পৰ্বত গাঁও নগৰ মানুহ আৰু মানুহৰ মাজেৰে, যেন কৈ গৈছে
3: বৈ থাকা মিলি থাকা একেই সোঁতত আগবাঢ়ি যোৱা।
4: স্বকীয় ৰূপ লৈ বহাগ্ন আহি কলৈ, ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো, এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী।

0: অসমৰ গাঁৱে ভূঞে চালে সমন্বয়ৰ সাঁকোখন আৰু বেছিকৈ স্পষ্ট হৈ উঠে। বিহুৰ ঢোলৰ শব্দত, পেপাৰ মাতত, গামোচাৰ মৰমত, মেখেলা চাদৰৰ ৰঙত, লোকগীতৰ সুৰত কিমান মানুহৰ জীৱন জড়িত হৈ আছে। আৰু এই লোক সংস্কৃতিৰ মাজতেই আমি বিচাৰি পাওঁ সমন্বয়ৰ আন এটা ৰূপ। কাৰণ লোক সংস্কৃতি কোনো বন্ধ কোঠাত জন্ম নলয়, ই মানুহৰ মাজত জন্মে, এজনৰ পৰা আনজনলৈ যায়, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যায়।
1: উৎসৱৰ ৰঙত একতা, অসমৰ আকাশত বছৰৰ বাৰ মাহতেই যেন ৰঙৰ উৎসৱ। বিহু আছে,
0: বৈশাগু আছে,
1: আলি আই লৃগাং আছে,
0: বুচু আছে,
1: বসন্ত উৎসৱ আছে,
0: দুৰ্গা পূজা আছে,
1: ঈদ আছে,
0: বুদ্ধ পূৰ্ণিমা আছে,
1: জন্মাষ্টমীও আছে। উৎসৱ বেলেগ,
0: আচাৰ বেলেগ,
1: প্ৰাৰ্থনা ভাষা বেলেগ,
0: কিন্তু আনন্দৰ ভাষা একে।
1: এখন ঘৰত উৎসৱ মানে কেৱল নিজৰ উৎসৱ, নিজৰ আনন্দ নহয়। চুবুৰীয়াৰ দুৱাৰত গৈ আহক বুলি কোৱা, এখন থালিৰ খাদ্য আন এখন ঘৰৰ মানুহৰ সৈতে ভাগ কৰা, এয়া কেৱল সামাজিক আচাৰ নহয়, এয়া অসমীয়া জীৱনৰ গভীৰ মানৱীয় পৰম্পৰা।
0: গামোচা এখন কাপোৰ নহয়, ই সন্মানৰ প্ৰতীক, মৰমৰ প্ৰতীক, অসমীয়া পৰিচয়ৰ প্ৰতীক। গামোচাৰ প্ৰতিডাল সূতাত যেন মৰম নিহিত হৈ আছে। এডাল সূতাই অকলেই কাপোৰৰ ৰূপ ল'ব নোৱাৰে, কিন্তু বহু সূতা যেতিয়া একেলগে বোৱা হয় তেতিয়া সৃষ্টি হয় এখন সুন্দৰ বস্ত্ৰৰ। মানুহো তেনেকুৱাই,
1: এজন মানুহে এখন সমাজ গঢ়িব নোৱাৰে, কিন্তু মানুহে মানুহৰ হাতত হাত থলে সমাজ শক্তিশালী হয়। সেইবাবেই গামোচাৰ সূতাই যেন আমাক কয়, বেলেগ বেলেগ হৈ থাকিও একেই কাপোৰৰ অংশ হৈ থাকিব পাৰি, বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোছাক পৃথক হ'লেও যে একেই সূতাৰে বোৱা এক অপূৰ্ব মিলন, তাৰেই উদাহৰণ দাঙি ধৰে। কিতাপত পঢ়িবলৈ পাওঁ, ভাষা মানুহৰ মনৰ ভাৱ প্ৰকাশৰ এক মাধ্যম। অসমীয়া ভাষাই যোগে যোগে বহু ভাষা আৰু উপভাষাৰ সৈতে সংস্পৰ্শত আহি নিজৰ পৰিসৰ বিস্তৃত কৰিছে। এই ভাষাৰ বুকুত আছে লোকভাষাৰ সুৰ, জনজাতীয় সমাজৰ শব্দ, পাহাৰ আৰু ভৈয়ামৰ কথন, নদী আৰু পথাৰৰ জীৱন।
0: ভাষা সলনি হয়, সময় সলনি হয়, শব্দ সলনি হয়, কিন্তু মানুহে যদি ইজনে সিজনৰ কথা শুনিবলৈ শিকে তেন্তে ভাষা কেতিয়াও বিভেদৰ হেঙাৰ নহয়। বৰঞ্চ ভাষাই হ'ব পাৰে হৃদয়ৰ পৰা হৃদয়লৈ বৈ যোৱা এখন সাঁকো। প্ৰতিজনে প্ৰতিজনৰ ভাষাৰ প্ৰতি যদি সন্মান প্ৰদৰ্শন কৰে তেতিয়া ভাষাই ৰূপ লয় একতাৰ। মানুহৰ মনত চলি থকা এটা প্ৰশ্ন, এই সমন্বয়ৰ সাঁকোখন আমি ভৱিষ্যত প্ৰজন্মলৈ কিদৰে কঢ়িয়াই নিম?
1: আজিৰ পৃথিৱীখন দ্ৰুতগতিত সলনি হৈছে, কিন্তু যেতিয়াই এটা সংকীৰ্ণ চিন্তাই সমাজৰ মাজত হেঙাৰ হ'ব বিচাৰে তেতিয়াই আমি আকৌ সাঁকো গঢ়িব লাগিব।

0: এমাহত হ'বলগীয়া ছমহীয়া পৰীক্ষা পিছুৱাই দিয়া হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰিষদে প্ৰকাশ কৰা মতে জিলাখনৰ উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ এই মাহত হ'বলগীয়া নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছমহীয়া পৰীক্ষা পিছুৱাই দিয়া হৈছে। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ অব্যাহত আছে। সাক্ষ্য প্ৰদানৰ বাবে আজি প্ৰৱাসী অসমীয়া দেৱজিৎ হাজৰিকা ইতিমধ্যে আদালতত হাজিৰ হৈছে। আদালতৰ মজিয়াত হাজৰিকাৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ইতিপূৰ্বে ফাষ্টেগ আদালতত প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী আৰু প্ৰতিম লহকৰে সাক্ষ্য প্ৰদান কৰিছে। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজিক উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। কাইলৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, পৰহিলৈ সাংস্কৃতিক অনুষ্ঠান, 19 ছেপ্টেম্বৰত গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ'ব। নগাঁও জিলাৰ জখলাবন্ধাৰ কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান 150খন বিছনাযুক্ত নতুন শাখাৰ সম্প্ৰসাৰণমূলক কাম কাজ অহা বছৰ সম্পূৰ্ণ হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কালি নিৰ্মীয়মান শাখাটোৰ কাম কাজ পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অহা 15-18 মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ব। নতুনকৈ নিৰ্মাণ হ'বলগীয়া শাখাটোত শিশুৰ বাবে ICUকে ধৰি ভালেমান সুবিধা থাকিব বুলি তেওঁ উল্লেখ কৰে।
1: জখলাবন্ধা স্থিত মহকুমা চিকিৎসালয় 150 বিছনাযুক্ত যিটো নতুনকৈ নিৰ্মাণ হৈ আছে নিৰীক্ষণ কৰা গ'ল আৰু মই দেখিছোঁ যে নিৰ্মাণ কাৰ্য দ্ৰুতগতিত চলি আছে। অহা বছৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। তাৰপিছত ফাৰ্নিচাৰ, ইকুইপমেণ্ট আৰু মোটামুটি টাৰ্গেট আছে 15 মাহ, কিন্তু হয়তো 15-18 মাহৰ ভিতৰত আমি ৰাইজক সেৱাত আগবঢ়াই দিব পাৰিম। আহোঁতে যাওঁতে ক'ৰবাত যদি কাৰোবাৰ এক্সিডেণ্ট হ'ল চিকিৎসাটো দিয়াৰ ব্যৱস্থাটো আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে চিকিৎসা অকল বিল্ডিং হ'লে চিকিৎসালয় নহয়। যেতিয়া চিকিৎসালয়ত চিকিৎসা দিয়া চিকিৎসকসকল, চিকিৎসা ব্যৱস্থাৰ লগত জড়িত আমাৰ স্বাস্থ্যকৰ্মীসকল নিষ্ঠাৰে, সেৱা মনোভাৱেৰে যেতিয়া কাম কৰে তেতিয়াহে স্বাস্থ্যকেন্দ্ৰখন ভালকৈ চলে। ইয়াত থকা স্বাস্থ্যকৰ্মী আৰু চিকিৎসকসকলে ভালকৈ কাম কৰাৰ কাৰণে এই চিকিৎসা কেন্দ্ৰটো এটা সুনাম অৰ্জন কৰিবলৈ সফল হৈছে।
0: আজি বিশ্ব ওজন দিৱস। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যৱস্থা। বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো এই দিৱস পালন কৰা হৈছে। ওজন স্তৰৰ সুৰক্ষা আৰু সেউজ অসম গঢ়াৰ লক্ষ্যৰে শক্তি ৰাহি কৰা সঁজুলিৰ ব্যৱহাৰ, AC, ফ্ৰিজ আদিৰ নিয়মীয়া মেৰামতি আৰু চৌহদত গছপুলি ৰোপণৰ বাবে সকলোকে সজাগ সচেতন কৰিবলৈ গুৱাহাটী আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে ৰাজ্যৰ 5গৰাকী বিশিষ্ট ব্যক্তিক 2025 বৰ্ষৰ পৰিৱেশ মিত্ৰ সন্মানেৰে বিভূষিত কৰা হ'ব। এই ব্যক্তিকেইগৰাকীৰ ভিতৰত অৰূপ খান্দিল্য, অমৰ জ্যোতি কাশ্যপ, ৰাজীৱ ৰুদ্ৰ তাৰিয়াং, ডঃ বিভৱ কুমাৰ তালুকদাৰ আৰু ডঃ পৰাগ জ্যোতি ডেকা আছে। পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে এই ব্যক্তিকেইগৰাকীক পৰিৱেশ মিত্ৰ সন্মানৰ বাবে বাছনি কৰা হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মিজোৰামত জৈৱিক খেতি প্ৰসাৰৰ ওপৰত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰেক্সা নিখিল খাৰ্চেই গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যখনত কৃষি উৎপাদন বৃদ্ধি আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰীসমূহে বহিৰাজ্যত বজাৰ লাভ কৰিব পৰাকৈ জৈৱিক খেতিৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কালি আইজলত উপস্থিত হৈ চাইটোৱাল জিলাত বিভিন্ন চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়া আৰু ক্ৰীড়া সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে মিজোৰামত জৈৱিক খেতিৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আছে আৰু ৰাজ্যখনে উচিত ব্যৱস্থাৰে কৃষি আৰু উদ্যান শস্যসমূহৰ পেকেজিঙৰ জৰিয়তে বহিৰাজ্যলৈ ৰপ্তানি কৰিব পাৰে। তেওঁ চৰকাৰী বিষয়াসকলৰ উপৰি স্থানীয় লোকসকলক এই বিষয়টোত গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা যোগ্যজনে পোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ ৰাজ্যখনৰ ক্ৰীড়ামন্ত্ৰী লালিং লোহা মাৰৰ সৈতেও আলোচনাত মিলিত হয়। মিজোৰামৰ ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভতো তেওঁলোকে আলোচনা কৰে। তেওঁ লগতে বিদ্যালয় পৰ্যায়তে শিক্ষাৰ্থীসকলৰ ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মক চৰকাৰৰ মেৰা যুৱ ভাৰত কাৰ্যসূচীৰ অধীনত মাদক দ্ৰব্য বিৰোধী অনুষ্ঠানত অংশ ল'বলৈও আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আজি চাইটোৱালৰ কলাচিবত চৰকাৰী বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰিব। তেওঁ আইজললৈ উভতি যোৱাৰ পূৰ্বে চাইটোৱাল জিলা চিকিৎসালয়খনো পৰিদৰ্শন কৰিব। বজালি জিলাৰ পাঠশালাৰ জ্যোতিনগৰৰ দীপজ্যোতি পাটগিৰিয়ে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অধীনস্থ গোডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰত পোষ্ট ডক্টৰেল গৱেষক হিচাপে গৱেষণা

0: আপনাৰ সুযোগ লাভ কৰিছে। ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ পাটগিৰি আৰু শিক্ষয়িত্ৰী ৰমণী পাটগিৰিৰ পুত্ৰ দীপজ্যোতিয়ে বজালীত একাদশ শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰাৰ পাছত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ আই আই টি ৰুৰ্কীত গৱেষণাৰ কাম সম্পন্ন কৰে। নাছাৰ অধীনত এই সুযোগ লাভ কৰা দীপজ্যোতিৰ সাফল্যই বজালীবাসীক উৎসাহিত কৰিছে। এই সফলতা সন্দৰ্ভত দীপজ্যোতি পাটগিৰিয়ে এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
1: ভৱনেশ্বৰলৈকে এনেকুৱা এটা প্ৰগ্ৰেমত চিলেকশ্যন হ'ব বুলি মোৰ ইয়াৰে পৰাই ষ্টাৰ্ট হৈছিলে স্কুলিং, গৈ দিল্লী ইউনিভাৰ্চিটি হ'ল, দেন কটন ইউনিভাৰ্চিটিৰ পৰা তাতে গৈ পেলাই আই টি ৰুৰ্কী পালোঁ। তো আই টি ৰুৰ্কীত একচুৱেলি মোৰ ৰিচাৰ্চটো আছিলে আৰ্থৰ আয়নস্ফিয়াৰৰ ওপৰত কাম, যিটোক অসমীয়াত আয়ন মণ্ডল বুলি হয়। এতিয়া মই যি ৰিচাৰ্চ কৰিম তাতে নাছা, তো সেইটো চিমিলাৰ ধৰণৰ ৰিচাৰ্চ হয়। পৃথিৱীৰ আয়ন মণ্ডলৰ ওপৰত কাম হয়, বেচিকেলি জি পি এছ ছিগনেলবিলাক থাকে, যেনেকৈ আগতে ছেটেলাইট ছিগনেল আছিল, তো সেইবিলাক একচুৱেলি কেনেকৈ ডিষ্টাৰ্ব হয় আৰ্থৰ আয়নস্ফিয়াৰৰ মাজতে আহিলে, ৰিচাৰ্চটো তাৰে ওপৰতে হয়। আৰু এই যিটো প্ৰগ্ৰেম হয় নাছা পৰ্যটনৰ প্ৰগ্ৰেম, একচুৱেলি চিলেকশ্যন হয় চিভিৰ ওপৰত, একাডেমিক চিভি কেনেকুৱা হয়, ৰিচাৰ্চ প্ৰপ'জেল কেনেকুৱা হয়, একাডেমিক স্ক'ৰ, সেইবিলাক গোটেইখিনি চাই পেলাই চিলেকশ্যন হয়। মই ভৱানেশ্বৰ বাছ মই এপ্লাই কৰি দিছিলোঁ, হয়তো ৰিচাৰ্চ প্ৰপ'জেলটো চাগে ভাল পালে, তো তেনেকৈ চিলেকশ্যন হয়।
0: কেন্দ্ৰীয় চৰকাৰৰ পেটেণ্ট কাৰ্যালয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ৰবীন কুমাৰ দত্ত আৰু প্ৰাক্তন ছাত্ৰ ড০ ঋতুপৰ্ণ শইকীয়াৰ গৱেষণালব্ধ ভেলু এডেড কেটেল ইউৰিন এজ লিকুইড ফাৰ্টিলাইজাৰ শীৰ্ষক উদ্ভাৱনৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ নামত পেটেণ্ট প্ৰদান কৰিছে। এই উদ্ভাৱনত গৰুৰ প্ৰস্ৰাৱক মূল্য সংযোজন কৰি তৰল সাৰ হিচাপে কৃষিক্ষেত্ৰত ব্যৱহাৰ কৰাৰ সম্ভাৱনাক গুৰুত্ব দিয়া হৈছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাত পৰহিলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব। ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। ভাৰতে যোৱা নিশা একেখন ষ্টেডিয়ামতে অনুষ্ঠিত দ্বিতীয়খন খেলত আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে 160 ৰাণৰ লক্ষ্য অনুসৰণ কৰি 14 অভাৰ 5টা বলত 3টা উইকেট হেৰুৱাই 163 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে বেট ধৰি আফগানিস্তানে নিৰ্দিষ্ট 20 অভাৰত 8টা উইকেট হেৰুৱাই 159 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ অব্যাহত। আজি বিশ্ব ওজন দিৱস। ৰাজ্যৰ 5গৰাকী বিশিষ্ট ব্যক্তিলৈ 2025 বৰ্ষৰ পৰিৱেশ মিত্ৰ সন্মান। আৰু দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কাইলৈ ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমেই শুনক লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ দ্বৈতকণ্ঠৰ এটি গীত ডাক চিনেমাখনৰ পৰা। গীতটিৰ বাবে আমালৈ অনুৰোধ কৰিছে জোৰোদৰ পৰা মৌচুমী ভূঞা, ময়ূৰী বৈশ্য আৰু মনমীনাথে। গীতৰ কথা চাহিৰৰ আৰু সংগীত লক্ষ্মীনাথ প্যাৰেলালৰ।

লক্ষ্মীকান্ত প্যাৰেলালৰ সংগীতেৰে সজোৱা লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে ডাক চিনেমাখনৰ পৰা। গীতৰ কথা আছিল চাহিৰৰ। মিছন চাইনা চিনেমাখনৰ পৰা জুবিন গাৰ্গ আৰু শতাব্দী বৰাৰ দ্বৈতকণ্ঠৰ গীত এটি শুনাবলৈ অনুৰোধ কৰিছে মৰিগাঁৱৰ পৰা উৎপল শৰ্মা, দেৱজিৎ শৰ্মা আৰু তেওঁলোকৰ পৰিয়ালে।

জুৰুৱাটো চিনেমাখনৰ পৰা সেয়া আছিল অনু মালিক আৰু নেহা কক্কৰ। গীতটিৰ বাবে আমালৈ অনুৰোধ কৰি লিখিছিল হাউকুচিৰ পৰা ডলি তালুকদাৰ, ৰঞ্জন দাস, উপেন দাস আৰু মনুমতী দাসে। কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিউৰ বুলনী।

আইদৰ বোলনীৰ সমস্ৰতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বোলনী মুকলি কৰিছোঁ স্বাস্থ্য। শ্ৰোতাসকল, এই শিতানত আজি শুনাবলৈ লোৱা হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগাভ্যাস, আৰু এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে যোগ বিশেষজ্ঞ পল্লৱী দুৱৰা।

0: নমস্কাৰ পল্লৱী
1: দুৱৰা।
0: নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ বিষয় হৈছে সুস্থ বাৰ্ধক্য যোগাভ্যাস। গতিকে আজি আমি কথা পাতিম, বাৰ্ধক্য অহাৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে, শাৰীৰিকভাৱেই হওক বা মানসিকভাৱেও হওক। গতিকে আমি শাৰীৰিক পৰিৱৰ্তনবিলাক দেখা পাওঁ, কিন্তু মানসিকভাৱে আমি যিবিলাক পৰিৱৰ্তন হয় সেইবিলাক আমাৰ লুকাই থাকে। গতিকে যোগাভ্যাসে আমাক কেনেদৰে মানসিকভাৱে সুস্থ কৰি ৰাখিব পাৰে এই বিষয়ে জানিব বিচাৰিছোঁ আপোনাৰ পৰা।
1: মই সকলো শ্ৰোতাকে মোৰ তৰফৰ পৰা অভিনন্দন।

0: জনালোঁ।
1: হয়
0: আপুনি
1: ধন্যবাদ।
0: খুব ধুনীয়া এটা বিষয় লৈ কথাখিনি বাৰ্তালাপ কৰিম বুলি আগুৱাই আনিছে। খুব ভাল বিষয় হয়, খুব বাৰ্নিং টপিক হয় এইটো।
1: হয়
0: আৰু হেলদি এজিং, চবেই আমি সকলোৱে আমি ইয়াং থাকিব বিচাৰোঁ,
1: হয়
0: হয়নে নাই? আৰু আপুনি যেনেকৈ কৈছে, হয়, আমাৰ মানসিক চাপটো মানুহে দেখি নাপায়, কিন্তু ইয়াৰ প্ৰভাৱটো আমি সকলোৱে অনুভৱ কৰোঁ।
1: হয়
0: কেনেকৈ? কিছুমান মানুহৰ, আপুনি ধৰি লওক, 35 বছৰৰ পৰা মেন'পজৰ চিম্পটমছবোৰ ষ্টাৰ্ট হৈ যায়। সেইটো কি হয় বাৰু? সেইটো মানসিক চাপে হয়, নহয় জানো? কিছুমান মানুহে ইমান চেষ্টা কৰে বাট তেওঁলোকে কনচিভ কৰিব নোৱাৰে। কিছুমান মানুহৰ কম বয়সৰ পৰা ডায়েবেটিছ ষ্টাৰ্ট হৈ যায়। সেইটো কি হয় বাৰু? সেইটো মানসিক চাপে হয়।
1: হয়
0: মোৰ গুৰুমাই কৈছিলে যে, পল্লৱী, 90% বেমাৰ আমাৰ চাইক'চমেটিক হয়, তাৰমানে আমাৰ মাইণ্ড ক্ৰিয়েটছ ইট। দুবিধ এইজ থাকে, এবিধ থাকে ক্ৰনলজিকেল এইজ, এবিধ থাকে আমাৰ বায়'লজিকেল এইজ। দুজন 40 বছৰ মহিলাৰে বেলেগ বেলেগ ধৰণে জীৱনটো ৰূপ ল'ব পাৰে, ৰূপান্তৰ হ'ব পাৰে। এগৰাকী 40 বছৰ একদম ইয়াং, আপুনি বয়স ক'লে বুজিয়ে নাপাব, হা, আপোনাৰ 40 বছৰ নে? দুজন বাচ্চা আমাক সঁচা, এজনৰ আপুনি কমপ্লিট বিপৰীত পৰিস্থিতি, কিহৰ কাৰণে?
1: কম সময়তে মুখত
0: বয়সৰ চাপটো পৰি যায়, কিহৰ কাৰণে? তেওঁলোকৰ বায়'লজিকেল এইজ হৈছে 40 বছৰ, কিন্তু ক্ৰনলজিকেল এইজ হৈছে আপোনাৰ ভিতৰৰ ইমিউন ছিষ্টেম, আপোনাৰ পাৱাৰ, আপুনি নিজকে কিমানখিনি স্পৃহাৰে ৰাখিব পাৰিছে, নিজৰ লাইফষ্টাইলটো কিমান আপুনি হেলদি লাইফষ্টাইল জীয়াইছে, আপোনাৰ আহাৰ, সেইটোৰ ওপৰত আপোনাৰ চিন্তাধাৰা, তাৰ ওপৰত আপোনাৰ ক্ৰনলজিকেল এইজটো ডিফাইন কৰে। আপোনাৰ হয়তো চুলি পকিব পাৰে, কিন্তু মনৰ ভিতৰত যোনখিনি সেউজীয়া হয় সেইখিনি কেনেকৈ আপুনি পানী দিব পাৰে, সাৰ পানী দিব পাৰে, সেইটোৱে হৈছে যোগাৰ, আমাৰ ভাৰতৰ ইতিহাসৰ আমাৰ প্ৰদান, আমাৰ গৌৰৱ। যোগাই আমাক বহু যথেষ্টখিনি আমাক ইয়াং ৰাখিব পাৰে। ইনফেক্ট মোৰ কিছুমান ছাত্ৰ আছে, আপুনি বিলিভ নকৰিব, 45 ইয়াৰ্ছত তেওঁলোক কনচিভ কৰিছে, 45 ইয়াৰ্ছত, য'ত কিছুমান মানুহৰ মেন'পজ হৈ যায়, তেওঁলোকৰ 45 ইয়াৰ্ছত তেওঁলোকে প্ৰেগনেণ্ট হৈছে। লাইফ এক্সাম্পল, কেনেকৈ এইটো পাৰ্থক্য হ'ল? দুজনৰ বয়সটো একেই হয়, কিন্তু তেওঁলোকক খোৱাৰ এটা বিধি, তেওঁলোকৰ চিন্তাধাৰা যথেষ্টখিনি বেলেগ। সেইটো কাৰণে যোগাটো বহুত বেছি দৰকাৰ।
1: হয়, মানে আমি নিজকে সুস্থ কৰি ৰাখিবলৈ হ'লে আমি যোগাভ্যাস নিশ্চয় কৰিব লাগিব। এতিয়া আহিছোঁ, আপুনি যিহেতু ক'লে যে এগৰাকী 40 বছৰ মহিলাৰ সেইখিনি সময়ত আমাৰ মাহেকীয়া বন্ধ হৈ যায় আৰু আমাৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ। ধৰক আপুনি শকত হৈ যায় কিছুমান, আৰু মুখত বয়সৰ চাপ দেখিবলৈ পাওঁ। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি কেনেধৰণৰ যোগাভ্যাস কৰিব লাগে?
0: হয়, ফাৰ্ষ্ট, সেইগৰাকী যোনে যোগাভ্যাস কৰিব বিচাৰিছে তেওঁক আমি সোধাটো উচিত যে আপোনালোকে মানে সময় ওলাব পাৰিব, কাৰণ মোৰ ওচৰত বহুত ছাত্ৰ আহে, আমাৰ সময় নাই, আমি ঘৰৰে ইমান কাম কৰোঁ, আমাক কি দৰকাৰ আছে এইবিলাকৰ। গতিকে মই আপোনাক এদিনতে যোগাভ্যাস কৰিবলৈ দিয়া নাই, আপুনি লাহে লাহে ষ্টাৰ্ট কৰক। কনচিষ্টেঞ্চি ইজ মোৰ ইম্পৰ্টেণ্ট দেন ইণ্টেনচিটি। আপুনি 15 মিনিট ষ্টাৰ্ট কৰক, লাহে লাহে আপুনি বঢ়াব। ফাৰ্ষ্ট চবতকৈ হেলদি মই কওঁ, য়োগাত নপৰিব, হেলদি যোনটো বস্তু আপুনি ইনক্লুড কৰিব পাৰে সেইটো হৈছে খোজকাঢ়া। ফাৰ্ষ্ট ৱাকিং এনে ষ্টাৰ্ট কৰক, ৰাতিপুৱা হওক বা যেতিয়া আপুনি সুবিধা হয়, কাৰণ ৰাতিপুৱা খুব দৌৰাদৌৰি হয়তো সেইখিনি সময়ত, অফিচ যোৱা কথা আহে, টিফিন বনোৱা কথা আহে, স্কুল থাকে, তো হয়তো ইমানখিনি তেওঁলোকে নোৱাৰিব পাৰে, কিন্তু ৰাতিপুৱা সময়খিনি চবতকৈ বেষ্ট হয়। বাট তথাপিও ৰাতিপুৱা নোৱাৰিলে কাৰণে দিনটো এনেই যাওক আৰু নকৰোঁ আৰু, সেইটো হ'লে বেয়া। আপুনি যেনেকৈ সুবিধা হয় আপুনি নিজৰ কাৰণে সময় ওলাওক, লাগিলে ৰুমৰ ভিতৰতে খোজকাঢ়ক, কিন্তু আপুনি আৰম্ভ কৰক, 15 মিনিট খোজকঢ়াৰ পৰা ষ্টাৰ্ট কৰক। খোজকাঢ়িলে আপোনাৰ যোনখিনি মনৰ ফূৰ্তি, যোনখিনি বস্তু হয়তো ক'ৰবাত হেৰাই গৈছে, ইমান ব্যস্ত জীৱন হয়নে নাই, দৌৰা দৌৰি কৰি থাকোঁতে, আমাৰ মহিলাবিলাকেতো দৌৰা দৌৰি কৰি থাকে, বা আনৰ লগতে আনৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে আমি কিমান ত্যাগ কৰি থাকোঁ, কিন্তু ত্যাগ কৰোঁতে কৰোঁতে নিজৰ শৰীৰটো এটা সময়ত ত্যাগ মানে একোৱেই নাথাকে চাবলৈ গ'লে। সেইকাৰণে আপুনি ঘৰৰ পৰাই ষ্টাৰ্ট কৰক, 15 মিনিট ঘৰতে খোজকাঢ়ক। তাৰপিছত নেক্সট ষ্টেপটো হ'ব প্ৰাণায়াম। প্ৰাণায়ামে আপোনাৰ লাংজৰ কেপাচিটি, আমি যে পটক পটককৈ খং উঠে, আপুনি যে ক'লে 40 বছৰ সময়ত মেন'পজৰ, পেৰিমেন'পজ হয় একচুৱেলি, সেই পেৰিমেন'পজৰ ফেজটো ষ্টাৰ্ট হয়, কিছুমানে কিন্তু 45ত ষ্টাৰ্ট হয়, কিছুমানে 40, কিছুমানে আকৌ 35ৰ পৰাই ষ্টাৰ্ট হয়। ছ' সেইটো সময়ত আমাৰ মনটো নিয়ন্ত্ৰণ কৰি ৰখাটো খুব দৰকাৰী হয়। এই মানে হট ফ্লাছ আহিব, পটককৈ খং উঠি যাব, সেইটো স্বাভাৱিক হয়, সেইটো আমি এভইড কৰিব নোৱাৰোঁ। কিন্তু কিছুমানৰ কম খং উঠে, কিছুমানৰ বেছি খং উঠে, কিছুমানৰ খং নিয়ন্ত্ৰণতকৈ বাহিৰ হৈ যায়,
1: হয়,
0: আৰু কিছুমান নিয়ন্ত্ৰণত থাকে। কিন্তু হৰ্মনেল চেঞ্জেছটো প্ৰত্যেকগৰাকী মহিলা সেইটো হ'বই, কিন্তু কেনেকৈ হেণ্ডেল কৰিছে আমাক যোগাই বহুতখিনি বস্তু ট্ৰেইনিং দিয়ে। খোজকঢ়াৰ পিছত আহিব আপোনাৰ প্ৰাণায়াম। প্ৰাণায়াম কৰিলে আপোনাৰ মাইণ্ডটো আপুনি কণ্ট্ৰল কৰিব পাৰিব। আৰু য়োগা মানে আপোনাৰ যাদু নহয় যে এদিন কৰিলে নেক্সট দিনাখনৰ পৰা আপোনাৰ খং নোহোৱা হৈ যাব।

0: লাহে লাহে আপুনি প্ৰাণায়াম ষ্টাৰ্ট কৰক। আমি আৰু চবেই জানো আলোম বিলোম কিমান এটা সহায়ৰ প্ৰাণায়াম হয়। চ' খোজকঢ়াৰ পিছত আপুনি প্ৰাণায়াম কৰক, হয়নে? প্ৰাণায়াম কৰিলে আপোনাৰ মনটো ভাল থাকিব, মানসিক যোনখিনি ডেভেলপমেণ্ট হয় সেইখিনি স্থিৰ হ'ব। তাৰপিছত আহিব মেডিটেশ্যন, সেইখিনি গোটেইখিনি আপোনাৰ 15-20 মিনিটৰ তালিকা হয়।
1: যোগাই আমাক শাৰীৰিক, মানসিক, আধ্যাত্মিক প্ৰত্যেকটো বস্তুৰ পৰাই, আমাৰ প্ৰত্যেকটো বস্তুখিনিয়ে আমাৰ এটা লাইনত আনে, ইউনিয়ন অফ ফিজিকেল, মেণ্টেল, স্পিৰিচুৱেল। লগতে আমাৰ উশাহ নিশাহ যিটো খুব বেছি ইম্পৰ্টেণ্ট হয়, উশাহ নিশাহ যেতিয়ালৈ আছে তেতিয়ালৈ আমাৰ প্ৰাণ শক্তি আছে। আমাৰ প্ৰাণ শক্তি

0: দৈনন্দিন ভাবে কৰাটো।
1: আপুনি কৈ আছিলে
0: হয়
1: যে খোজ কাঢ়িবই লাগে,
0: তাৰ
1: পিছত আমি অনুলোম বিলোলোম যোনটো আপোনাৰ প্ৰাণায়াম, তাৰ পিছত মেডিটেশ্যন। মেডিটেশ্যন আমি কেনেদৰে কৰিব লাগে, কিমান সময় কৰিব লাগে?
0: এতিয়া চাব হা, এতিয়া কিছুমানে একদম নতুনকৈ ষ্টাৰ্ট কৰিছে য়োগা, কিছুমানে বছৰ বছৰ ধৰি কৰি আহিছে। তো সেইকাৰণে য়োগা একচুৱেলি ইটছ এ ছাবজেক্টিভ থিং, প্ৰত্যেকজন মানুহৰ কাৰণে য়োগা ছেইম নহয়। কাৰোবাৰ কাৰণে যেনেকৈ প্ৰত্যেকজন মানুহৰ কাৰণে মেডিচিনটো ছেইম নহয় ন, যেনেকৈ বেমাৰ হয় তেনেকৈ মেডিচিন দিয়া যায়। ঠিক তেনেকৈ আমাৰ যেনেকৈ লাইফষ্টাইল হয়, আমাৰ ষ্ট্ৰেংথ কিমান আছে বোনছত, আমাৰ ইমিউনৰ ষ্ট্ৰেংথ কিমান আছে, আমাৰ এণ্ডুৰেঞ্চ লেভেল কিমান আছে, সেইটোৰ ওপৰত য়োগা চবৰ কাৰণে বেলেগ বেলেগ
1: হয়।
0: কিন্তু যদি আমি অন এভাৰেজ কৰিবলৈ যাওঁ, এটলিষ্ট মেডিটেশ্যন বুলি নহয়, ৰিলেক্সেশ্যন মিনিমাম 10 মিনিট কৰিব পাৰিলে ভাল। চবৰে ফোন থাকে, হাতে হাতে ফোন আছে, সেই ফোন একচুৱেলি আমাৰ এটা স্বাস্থ্যৰ মাধ্যমো হ'ব পাৰে যদি আমি সেই ফোনটো আমি সঠিক ৰূপত আমি ইউজ কৰোঁ। আপুনি এটা মিউজিক লগাই লওক, ৰিলেক্সিং মিউজিক, একো কৰিব নালাগে, একদম মই বিগিনাৰৰ কাৰণে কৈ আছোঁ, একো কৰিব নালাগে, মিউজিকটো লওক, জাষ্ট আৰামত বহক, একদম ৰিলেক্স, উশাহ নিশাহ নিয়ন্ত্ৰণত আনক, কাৰণ যেতিয়া বহুত কাম কৰি থাকে এনেকৈ থাকোঁ, যেতিয়া আমাৰ খং উঠে উশাহ চুটি হৈ যায়, উশাহটো নিয়ন্ত্ৰণ কৰাটো বহুত বেছি দৰকাৰ। নৰ্মেলি আপুনি থাকক, ৰিলেক্স কৰক, দীঘলকৈ উশাহ নিশাহ লওক, মাইণ্ডটো ফ'কাছ কৰক, আৰু যদি আপুনি পাৰে আজ্ঞা চক্ৰ, থাৰ্ড আই পইণ্ট, এই পইণ্টত ফ'কাছ কৰক, আৰু মিউজিকটো শুনি একো কৰিব নোৱাৰিলে নিজৰ উশাহ নিশাহতে ফ'কাছ কৰি মাত্ৰ 10 মিনিট কটাওকচোন। আপোনাৰ ছোৱালীয়ে কি খালে, ছোৱালী বা কি কৰি আছে, হাজবেণ্ডে খাইছে নে নাই, সেইবিলাকৰ পৰা আপুনি বাদ দি পেলাই কমপ্লিট 10 মিনিট একো নহবাকৈ কটাব পাৰেনে? ডেটছ দ্য বিগেষ্ট চেলেঞ্জ। আমাৰ মাইণ্ডটো এনি টাইম দৌৰি থাকে, ফিজিকেলি আমি ইয়াতে বহি আছোঁ, কিন্তু কোনোবাই এতিয়া ভাবি আছে বৰষুণ দিব নেকি, কাপোৰখিনি সামৰো নে নাই, আপুনি ফিজিকেলি ইয়াতে উপস্থিত আছে, মানসিকভাৱে ইয়াতে আহকচোন, সেইটো কৈ চাওক কেনেকুৱা পৰিৱৰ্তন হ'ব।
1: হয়, ইয়াৰ পিছত আহিলে আমাৰ মহিলাসকলৰ ক্ষেত্ৰতে হওক বা পুৰুষসকলৰ ক্ষেত্ৰতে হওক, উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ আজিকালি খুব বেছিকৈ প্ৰায় সংখ্যক ব্যক্তিৰে দেখিবলৈ পোৱা যায়। গতিকে যোগাভ্যাসৰ দ্বাৰা আমি উচ্চ ৰক্তচাপ বা মধুমেহ ৰোগ কেনেদৰে আমি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ?
0: হয়, আমাৰ ভাৰতবৰ্ষ এনেকুৱা নাযায় যে ইণ্ডিয়া ইজ এ ডায়েবেটিছ কেপিটেল, আউট অফ 10, 7 পিপল হেভ ডায়েবেটিছ। আপুনি ভাবক এইটো কিমান এটা এলাৰ্মিং ৰেট। আৰু আজি তাৰিখত যদি পুৰুষ বা মহিলা আপুনি গণিব যায়, 17 বছৰ বয়সৰ পৰা ডায়েবেটিছ ষ্টাৰ্ট হয়, জুভেনাইল ডায়েবেটিছ বুলি কোৱা যায়। চ' একদম মই যদি গুৰিৰ পৰা চমুকে কওঁ, মাক বাপেকৰ বহুত ভুল আছে ইয়াতে। মোৰ ক্লাছতে দেখোঁ বাহিৰৰ বস্তু আনি খুৱায়, তাতকৈ যদি এটা ভোকতে ৰাখক, কাৰণ কিয় জানে বাইদেউ, মানুহৰ খাইহে বেমাৰ
1: হয়,
0: নাখাই বেমাৰ নহয়তো, ভোকত থাকিলে কোন হয়, চেন্সলেছ হৈ নাযায়, আমাৰ চেলছবোৰ, বেয়া চেলছবোৰ মৰিবহে। আপুনি বেয়া খাদ্য দি পেলাই ছোৱালীজনীক বা সেই ল'ৰাটোক আপুনি কি কৰিছে, জুভেনাইল ডায়েবেটিছৰ তৰফেহে আপুনি ঠেলি দিছে। আৰু এটা বস্তু, যোগা একচুৱেলি অকল এটা ইণ্ডিভিজুৱেল প্ৰচেছ নহয়, যোগা হৈছে আমাৰ, এইটো একচুৱেলি আমাৰ ভুল ধাৰণা, যোগা অকল মানুহে ভাবে আসন কৰাটোৱে যোগা, বা আমি কিমান বেছি বেকা কৰিব পাৰোঁ নিজৰ বডিটো, কণ্ট্ৰোশ্যনছ, বা কোনে কিমান ষ্ট্ৰেচিং কৰিব পাৰে, কাৰ কিমান ফ্লেক্সিবিলিটি আছে, সেইটো যোগা নহয়। যোগা কাৰ লগত আমাৰ কম্পিটিশ্যন হৈ থকা নাই, কম্পিটিশ্যন নিজৰ লগত হৈছে। যোগা মানে কোনে কিমান ভুজংগ আসন কিমান দেৰিলৈ কৰিব পাৰে, প্লেংক কিমান সময়লৈ কৰিব পাৰে, সেইটো যোগা নহয়। ইটছ এ পাৰ্ট অফ য়োগা, য়োগা নহয় বুলি মই নকওঁ, ইটছ এ পাৰ্ট অফ য়োগা, কিন্তু অকল সেই য়োগা নহয়। য়োগা হৈছে সম্পূৰ্ণ বস্তু ইনক্লুড, আপোনাৰ ডায়েট, আপোনাৰ লাইফষ্টাইল, আপোনাৰ চিন্তাধাৰা, আপোনাৰ ব্ৰেথ ৱৰ্ক, গোটেইখিনি বস্তু আমাৰ ইনক্লুডেড থাকে। কিন্তু ফাৰ্ষ্ট আহিব আপোনাক খোৱা। আগৰ টাইমত মানুহে 3 টাইম ভাত খাইছিলে, তাত খেতি কৰিছিলে, খেলা ধূলা, আমাৰ সময়তে ভাবক আমি কিমান খেলিছিলোঁ, সেইটো কমি গ'ল ন। আজিকালি আপুনি যদি কয় ডায়েবেটিছৰ কথা, হৰ্মনেল ইছ্যু হয়, ডায়েবেটিছ ইজ এ হৰ্মনেল ইছ্যু, সৰু সৰু ল'ৰা ছোৱালী ক্লাছ 2 পিৰিয়ডছ হৈছে, বিশ্বাস কৰিবলৈ টান, এইটো এবনৰ্মেলিটি নহ'লনে, কেনেকৈ হৈছে? কাৰণ আপুনি আগতে যেনেকৈ খাইছিলোঁ সেই তেনেকৈ খোৱাটো আমাৰ ছেইম আছে, কিন্তু পৰিশ্ৰমটোতো নাই
1: নাই নাই,
0: তো সেইখিনি বাৰ্ণ কেতিয়া কৰিব মানুহে? চ' সেইটো কাৰণে যোগা মানে অকল আপোনাৰ টুইষ্ট কৰা বা ষ্ট্ৰেচিং কৰা যোগা নহয়, যোগা হৈছে এটা হেল্ডি লাইফষ্টাইল। যোগা ইজ এ ইউনিয়ন অফ ফিজিকেল, মেণ্টেল, স্পিৰিচুৱেল আৰু ব্ৰেথ ৱৰ্কৰ এটা ইউনিয়ন হয়। আমি যেতিয়া ফিজিকেল ক'ব যাওঁ, তাত অকল আসনে নাহে, আমাৰ খাদ্যৰ আচাৰ, কেনেকৈ খাওঁ, কি কথা, গোটেইখিনি বস্তু আহে। আৰু যিমানখিনি আপোনাৰ পৰিশ্ৰম, আপুনি খোৱাটো সিমানখিনিয়ে দিব লাগিব।

0: আৰু বেছি বাহিৰা বস্তুটো একদম এভইড এভইড একদম এভইড খোৱা, তাৰপিছত আপোনাৰ আসন কৰা, হেলদি লাইফষ্টাইল, ভাল চিন্তাধাৰা, গোটেইখিনি নিয়ন্ত্ৰণত থাকিব পাৰে। মই চাওঁ আপোনাৰ বেমাৰে কেনেকৈ চুব পাৰে।
1: হয়, এতিয়া আহিছোঁ আপোনাৰ, যিহেতু আমি বয়সস্থ ব্যক্তিসকলৰ যোগাভ্যাসৰ কথা কৈ আছোঁ, এইখিনি সময়ত খুব বেছিকৈ বিষবোৰ হয়, আঁঠুৰ বিষ, কঁকালৰ বিষ, গতিকে তেনেধৰণৰ ৰোগীয়ে যোগাভ্যাস কৰিব পাৰেনে?
0: ফাৰ্ষ্টটো ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব, কাৰণ যোগা মেডিকেল যোনবিলাক ট্ৰিটমেণ্ট হয় তাৰ ছাবষ্টিটিউট হিচাপে নহয়তো, যোগা আমি এক্সট্ৰা এটা এডহে কৰিছোঁ, ঠিক আছে? যোনখিনি আপোনাৰ দৰৱ পাতি বা যোনখিনি ডাক্তৰে আপোনাক কৈছে আপুনি খাব লাগিব, তাৰ লগতহে আপুনি যোগাটো এড কৰিব লাগিব। আৰু যিহেতু আপুনি কৈছে তেওঁলোকে কেনেকুৱা ধৰণৰ যোগা কৰিব পাৰে, ফাৰ্ষ্ট আপুনি চেয়াৰ ষ্টাৰ্ট কৰক, চকীত বহিয়ে ভৰিকেইখন আপুনি উঠা মেলা কৰক, বা ৱালত ধৰিয়ে আপুনি হাতখন টানি পেলাই চিধা হ'বলৈ চেষ্টা কৰক। এইবোৰ একদম কমন বস্তু যাৰ কোনো ছাইড এফেক্ট নাথাকে, বা হাত চাতবোৰে আপুনি অলপমান টুইষ্ট কৰক, ৰোল কৰক হাত চাতবোৰ, বা ডিঙিটো অলপ ৰোল কৰক, লাহে লাহে খোজকাঢ়ক, ছাপৰ্টলৈ খোজকাঢ়ক। আপুনি যিমান এক্টিভ হ'ব সিমানে আপোনাৰ বেমাৰ আজাৰৰ পৰা আপুনি দূৰ থাকিব, আৰু আমাৰ শৰীৰটোকো তেনেকৈয়ে বনাইছে যেনে আপুনি এক্টিভ হৈ থাকিব পাৰোঁ। চ' এক্টিভ থাকক, আৰু আপুনি যেনেকৈ আপোনাক ডক্টৰে কৈছে তেনেকৈ আপুনি ট্ৰিটমেণ্টটো কৰক, আৰু লগতে আপুনি যোগা মেডিটেশ্যন সেইবোৰ আপুনি কৰক, যথেষ্ট আপুনি আৰাম পাব।
1: হয়, আমাৰ মহিলাসকলৰ প্ৰধান সমস্যা হৈছে বয়স হৈ অহাৰ লগে লগে ছালবিলাক কোচ খাই আহে, ৰিংকলছ পৰে বা চকুৰ তলৰ অংশখিনি ফুলি আহে, গতিকে এই ক্ষেত্ৰত যোগাভ্যাসে কেনেদৰে সহায় কৰিব পাৰে?
0: যেনেকৈ যোগা কৰিলে আমাৰ বডিটো টাইট হৈ থাকে, ঠিক আছে? যোগাৰ লগতে অলপমান ষ্ট্ৰেংথ ট্ৰেইনিং, যেনেকৈ আগতে যেনেকৈ মানুহে খেতি কৰিছিলে সেইটো এটা ষ্ট্ৰেংথ লাগিছিলে, বা আপোনাৰ কাপোৰ হাতেৰে ধুইছিলে তাত আপোনাৰ জোৰ লাগিছিলে। ষ্ট্ৰেংথ ট্ৰেইনিং মানে আপোনাৰ জোৰ, হাতেৰে আপুনি বলেৰে যোনখিনি বস্তু আপুনি লিফ্ট কৰে, যেনেকৈ আটা টিংটো ওপৰত আছে তাৰ পৰা আপুনি টানিব লগা হৈছিলে, আগতে বাথৰুম দূৰত আছিলে এক্সট্ৰাকৈ খোজকাঢ়িব লগা হৈছিলে, সেইখিনি যথেষ্ট পৰিশ্ৰম হৈছিলে, কিন্তু এতিয়া বহুতখিনি ইজি হৈ গ'ল আমাৰ লাইফটো। তো সেইটো কাৰণে আপুনি ঘৰতে যিমানখিনি পাৰে, পানী বটলটো আছে সেই বটলটোকে 10 বাৰ আপুনি আপ ডাউন কৰক, বা কুকাৰটোকে আপুনি 2-3 বাৰ আপ ডাউন কৰক, এবাৰ আগলৈ যাওক এবাৰ পিছলৈ যাওক। সেইবোৰ বস্তু সৰু সুৰা বস্তু ঘৰত থাকে, আপুনি যদি জিম যাবলৈ অসুবিধা হয় নালাগে যাব, য়োগা যাব যদি অসুবিধা হয় নালাগে, সময় মিলাব নোৱাৰে ঘৰতে কৰক আপুনি বস্তুখিনি। মইতো কোৱা নাই যে আপুনি হাতেৰে কাপোৰ ধোৱক, মইতো কোৱা নাই, কিন্তু যোনখিনি পৰিশ্ৰম আগতে আছিলে সেইখিনি কমি গ'ল, তো আপুনি বেলেগ জেগাত সেইখিনি বঢ়াই দিয়ক।
1: যোগাসন অৰ্থাৎ ব্যায়াম,
0: যোগাসন অৰ্থাৎ ব্যায়াম এটা প্ৰকাৰ,
1: হয়, গতিকে এই ব্যায়ামবিলাক আমি সহজতে কৰিব পাৰোঁ।
0: হয়,
1: আৰু মোৰ মনলৈ এটা কথা আহিছে, ফেচ য়োগা খুব বেছিকৈ এতিয়া প্ৰচলিত হৈ আছে, গতিকে ফেচ য়োগাই সঁচাকে আমাক সকাহ দিব পাৰেনে ৰিংকলছ পৰা?
0: 50% এইটো এটা একচুৱেলি মাৰ্কেটিং ষ্ট্ৰেটেজি হয়, মই এইটো নকওঁ যে একদম মিছা হয়, সেইটোও নহয়, কিন্তু একদম সঁচা হয় সেইটোও নহয়। অকল আপুনি ফেচ য়োগা কৰি যদি ভাবিছে আপুনি ৰিংকলছৰ পৰা আপুনি মুক্ত হ'ব সেইটো নহয়, খোৱাটোতো থাকিবই, চাফিচিয়েণ্ট মাত্ৰাত ভিটামিন চি আৰু কলাজন যুক্ত যোনটো আহাৰ সেইবোৰ আপুনি খাব লাগিব, আৰু তাৰ লগতে যদি আপুনি এড কৰে ফেচ য়োগা তেতিয়াহে আপোনাৰ বস্তুটো সকাহ হয়। একদম চিম্পল ফেচ য়োগা যোনটো মানুহে শুনিয়েই কৰিব পাৰিব, সেইটো হৈছে অ' আৰু ই, ইংৰাজীৰ এলফাবেটৰ অ', মুখেৰে আপোনাৰ দুটা উঠেৰে অ' কৰক, ডাঙৰকৈ অ' কৰক, তাৰপিছত আকৌ ই কৰক টানি পেলাই, আকৌ ডাঙৰকৈ অ' কৰক, আকৌ ডাঙৰকৈ ই কৰক, সেইটো শ্ৰোতাসকলে শুনিয়েই কৰিব পাৰিব। অ' এন ই এক্সাৰচাইজ, সেইটো খুব মানে খুব ধুনীয়া এটা এক্সাৰচাইজ ফেচ য়োগাত যোনটো কৰা যায়। আৰু আমি যেতিয়া মুখত ক্ৰীম সানো আমি কেতিয়াও তলৰ পিনে নাটানো, আমি সদায় ওপৰৰ পিনে টানো, চ' দেট আমাৰ স্কিনখন যেন শ্বেগিনেছ যে হৈছে সেই বস্তুটো আমি ওপৰলৈ যেন টানিলে বস্তুটো সেই ঢিলা ঢিলা ভাৱ ওলমি নাহে, আপোনাৰ ব্লাড চাৰ্কুলেশ্যন ভাল হয়। আৰু ফেচ মাছাজ কৰক সেইটো ঘৰতে কৰিব পাৰি, ক্লক ৱাইজ ডিৰেকশ্যন, আপুনি দুটা আঙুলি ল'ব, দুটা আঙুলি লৈ পেলাই আমাৰ যোনখিনি চিক্স বুলি কয় গাল হয়, গাল গালকেইখনত আপুনি 2 বাৰ এণ্টি ক্লক ৱাইজ ডিৰেকশ্যনত ঘূৰক। এনেই মই 2 বাৰটো এনেই আপোনাক এনেই এক্সাম্পল দি কৈছোঁ, আপুনি 10 বাৰো কৰিব পাৰে, তেনেকুৱা কোনো কথা নাই। আৰু অ' আৰু ইটো একদম একদম ইজি আসন, চকুটো আপুনি জোৰ চাই জাপৰিয়াই দিয়ক, আকৌ মেলি দিয়ক, ডাঙৰকৈ মেলক, এজ ইফ আপুনি সন্মুখত এটা বাঘ দেখিছে, কেনেকুৱা হ'ব চকুটো ডাঙৰ, অ' মাই গড, ইমান ডাঙৰ বাঘ,
1: ভয় খালে যাব,
0: ভয় খাই গ'ল, আৰু ঘপককৈ আপুনি ঢেৰেকনি দেখিছে কেনেকুৱা হ'ব, পটককৈ মুচ খাই যাব ন, সেইটো আমি ঘৰতে ক'ব পাৰোঁ, চকুৰো হৈ গ'ল আৰু আপোনাৰ মুখৰো হৈ গ'ল, গোটেইখিনি বস্তু হৈ গ'ল। আৰু এটা যোনটো প্ৰাণায়াম আৰু ফেচ য়োগাৰ মিক্স হয় সেইটো হৈছে কপাল ভাৰ্তি। আমি যেতিয়া কপাল ভাৰ্তি কৰোঁ আমাৰ মুখখনে বহুত জোৰ পায়, আমি উশাহটো এৰিছোঁ ন, সেই প্ৰেচাৰটোৱে
1: মুখখন আৰু নাকটো বন্ধ কৰি আমি উশাহটো এৰি দিছোঁ,
0: হয় হয় হয়, তাৰমানে আমি

0: এবাৰ উশাহ লৈছোঁ আৰু তাৰপিছত এক্সহেলেশ্যন আমি নাকে দিয়ে কৰিছোঁ, ইনহেলেশ্যন কৰি থকা নাই। এবাৰ ডাঙৰকৈ উশাহ ল'লোঁ, লাহে লাহে আমি এক্সহেল কৰি গৈ আছোঁ। তো যোনটো প্ৰেচাৰ আমাৰ মুখৰ ছালত পৰে সেইটো ব্লাড চাৰ্কুলেশ্যনৰ কাৰণে ভাল হয়। আৰু পানীখিনিতো খাবই লাগিব, চবেই জানে পানী খোৱাটো কিমান বেছি দৰকাৰ, আৰু হাইড্ৰেশ্যনটো মেইনটেইন কৰি থকাটো ভাল।
1: এইখিনিতে জানিব বিচাৰিছোঁ, যোগাসন কৰাৰ সঠিক সময় কোনটো?
0: একচুৱেলি সঠিক সময় হৈছে ব্ৰহ্ম মুহূৰ্ত। ইংৰাজী ভাষাত বেষ্ট টাইম হয় সেইখিনি সময়ত। আমাৰ ইউনিভাৰ্ছ, আমাৰ পৰিৱেশ সম্পূৰ্ণভাৱে এটা বেলেগ কি কওঁ সৃষ্টি বুলি ক'ব পাৰোঁ। কিন্তু সেইটো সময়ত চবৰে মানে সুবিধা নহ'বও পাৰে, ইমান সোনকালে মানুহ উঠিব নোৱাৰিবও পাৰে। তো বেষ্ট টাইম হৈছে ব্ৰহ্মমুহূৰ্ত বাদ দি পেলাই, বেষ্ট টাইম হৈছে খোৱাৰ এঘণ্টা বা ডেৰ ঘণ্টাৰ পিছত। হেভি আমি হেভি পেট ভৰাই আমি মানে য়োগা কেতিয়াও কৰিব নালাগে, কেতিয়াও, সেইটো আমাৰ ইনডাইজেশ্যন হৈ যাব। চ' খোৱাৰ এঘণ্টা ডেৰ ঘণ্টাৰ পিছত আপুনি কৰিব পাৰে।
1: হয়, মধুমেহ ৰোগীসকলৰ বাবে কেনেধৰণৰ যোগাসন আছে?
0: ফাৰ্ষ্ট হৈছে আপুনি আমাৰ হাতৰ যিমানখিনি এইটো যে আছে ফিংগাৰ্ছ আছে, এই আমাৰ নখৰ গুৰিখিনি আমি প্ৰেছ কৰি থাকিব লাগে, সেইকেইটা আমাৰ নাৰ্ভ এণ্ডিংছ হয়। চ' আপুনি সেই নখৰ গুৰিবোৰ আপুনি প্ৰেছ কৰক। আৰু তাৰপিছত যাৰ ডায়েবেটিছ আছে, ৰাতিটো জানেই যে খোৱাটো একদম কম, পৰাপক্ষত একদম ৰাতি মানে ভাত বস্তুটোৱে হ'বই, 7:30-7:30 ভিতৰত আপোনাৰ ডিনাৰ শেষ হ'ব লাগিব। পৰাপক্ষত ভাত নাখাব, যদি ভাত খাব নোৱাৰা মানে ভাত খাবই লাগিব তেতিয়াহ'লে কমকৈ খাব, বাকী আপুনি পাচলি দাইল যিমান যি আছে আপুনি খাব পাৰে। তাৰ খোৱাটোৰ পিছতহে যোগা হেৰি আহে, কিন্তু আপুনি খায়ো আছে য়োগা কৰি আছে আপোনাৰ কিন্তু কোনো এফেক্ট নকৰিব, পিছত আকৌ য়োগাটোহে মিছামিচিকৈ বদনাম হয় যে য়োগা কৰি গৈ লাভ নহ'লে, এনেকুৱা নহয় একচুৱেলি। ফাৰ্ষ্ট আপুনি ডায়েটটো মেইনটেইন কৰক, ৰাতি খোৱাটো একদম ষ্টপেই কৰক, মানে 7:30-ৰ পিছততো একদম কমপ্লিট বাদ দিয়ক পানীৰ বাহিৰে। তাৰপিছত আপুনি আসন, ফাৰ্ষ্ট বেষ্ট আসন হৈছে খোজকাঢ়া, খোজকঢ়াতকৈ বেষ্ট আসন একো নাই।
1: হয়,
0: ঘৰৰ পৰাই ষ্টাৰ্ট কৰক, খোজকাঢ়ক, ৱাল এক্সাৰচাইজ কৰক, অলপমান লাহে লাহে জগিং কৰক, যোনটো আমি ব্ৰিস্ক ৱাকিং বুলি কওঁ, লাহে লাহে বেছিকৈ কৰিব নালাগে, প্ৰাণায়াম কৰক, মেডিটেশ্যন কৰক। আৰু তাৰপিছত ডিপেণ্ড কৰিব যে সেই ডায়েবেটিক মানুহজনে ইনচুলিন লৈ আছে নেকি, কিমান বছৰ তেওঁৰ হ'ল, বা আৰু কিবা বেমাৰ আছে নেকি, বয়স কিমান হৈছে, সেইটো হিচাপে আমি যোগাখিনি আমি ডিজাইন কৰিব পাৰোঁ। কিন্তু খোজকঢ়াখিনি, ৱাল এক্সাৰচাইজ, ৱালতে ধৰি পেলাই আপুনি ওপৰে ওপৰে যাওক, হাতকেইখন ওপৰত দিয়ক, সেইবোৰ চবেই কৰিব পাৰিব, খোজকাঢ়া চবেই কৰিব পাৰিব, কম বেছি সময় হ'লেও। ৰাতি ভাতটো আপুনি একদম ষ্টপ কৰি দিয়ক 7:30 বজাৰ পিছত, লাহে লাহে চিপ চিপকৈ পানী খাব পাৰে। চ' সেইখিনি চবৰ কাৰণে একে এক সমানে হয়, সেইখিনিকে কৰি চাওকচোন।
1: হয়, আপুনি যিহেতু এগৰাকী যোগ প্ৰশিক্ষক, আপুনি বিভিন্ন ব্যক্তিক যোগ শিকায়,
0: হয়,
1: গতিকে আপোনাৰ জীৱনত এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি, এনেকুৱা কেতিয়াবা ব্যক্তি পাইছে নেকি যে খুব বেছি তেওঁ মানসিকভাৱে দুৰ্বল হৈ আছিলে বা মানসিকভাৱে কিছু কষ্ট পাই আছিলে, তাৰপিছত আপোনাৰ ওচৰলৈ আহিলে, আপুনি যোগাসন শিকালে, তাৰপিছত তেওঁৰ পৰিৱৰ্তনটো আপুনি তেনেকুৱা পাইছেনে বা আপোনাৰ কেতিয়াবা ফল পাইছেনে?
0: হয়, একচুৱেলি তেনেকুৱা আমি কেচেছ পাই থাকোঁ আৰু খুব ব্লেছ ফিল কৰোঁ যেতিয়া আমি এজন ব্যক্তিৰো যদি আমি লাইফ ট্ৰান্সফৰ্ম কৰিব পাৰোঁ, তাতকৈ বেছি ব্লেছিং কি হ'ব পাৰে? আৰু আপুনি নিজৰ শিক্ষাৰে যদি মানুহক আপুনি ছাৰ্ভিচ দিব পাৰে, তাতকৈ বেছি ভাল কৰ্মফলো মই ভাবোঁ একো থাকিব নোৱাৰে। হয়, তেনেকুৱা আছে, বহুতখিনি কেচ পাইছোঁ। আজিকালি এনজাইটি, ডিপ্ৰেশ্যন কমন টাৰ্ম হৈ গৈছে, খুব বেছি হৈ গৈছে, কাৰণ কিয় জানে, মানুহ লোনলি হৈ গ'ল।
1: হয়,
0: মানুহ লোনলি হৈ গ'ল, মানুহৰ কথা চৰ্চা কৰে, মানুহৰ মানুহ
1: নাই।
0: আজিকালি ফোন কৰি যাওঁ, আমি ফোন কৰিয়ে যাওঁ, কিন্তু ঘপককে, মই সৰু কালচত ভাবকচোন কোন ফোন কৰি আহে, ঘপককে আহিলে নেকি, কেতিয়া আহিলে, কেনেকুৱা, ঘপককে আহি যায় ন, ফোন কৰি, আমাৰো ফোনো নাছিলে, ইনফেক্ট লেণ্ডলাইনহে আছিলে। চ' আজিকালি মানুহৰ মেইন কাৰণ হৈছে লোনলিনেছ, মানুহৰ মানুহ নাই কথা পাতিবলৈ। আৰু যোনবিলাক মানুহ আছে আশে পাশে তেওঁলোক নেগেটিভ।
1: হয়,
0: যিমান পাৰে আপুনি নেচাৰৰ লগত মিলকচোন, কাৰণ আমাৰ মানৱ শৰীৰ পঞ্চ ধাতুৰে নিৰ্মিত, হয়নে, পঞ্চ ধাতু হৈছে মানে প্ৰকৃতিৰ লগতে জড়িত, চ' ফায়াৰ, এয়াৰ, ৱাটাৰ, আৰ্থ, স্পেচ। চ' সেইটো কাৰণে আমি যিমানবোৰ প্ৰকৃতিৰ লগত মিলিব লাগে, সেইখিনি কৰাৰ পিছত আমি য়োগা কৰোঁ, অলপমান কাউন্সিলিঙো কৰোঁ, মই কাউন্সিলাৰ নহয়, কিন্তু জীৱনৰ কিছুমান এক্সপিৰিয়েঞ্চ, সৰুৰ পৰা পোৱা কিছুমান শিক্ষা ক'ব পাৰোঁ ন, কি মানুহৰ এক্সপিৰিয়েঞ্চতকৈ ডাঙৰ শিক্ষা একো নহয়।
1: হয়,
0: মই মোৰ নিজৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চৰ পৰা মই যিমানখিনি পাৰোঁ য়োগাৰ লগতে অলপমান কাউন্সেলিং কৰি মানুহবিলাকে খুব ভাল পায়, আৰু তেওঁলোকে কান্দি দিয়ে, মোৰ হাতখন ধৰি কওঁ বচাওক, মই এটা কথাই কওঁ, আপুনি নেগেটিভিটিৰ পৰা দূৰত মোৰ দূৰত থাকক, কাৰণ যোনবিলাক এনজাইটি বা ডিপ্ৰেশ্যনৰ মানুহ হয় তেওঁলোক অলৰেডি মেণ্টেলি উইক থাকে।

0: তো ইটস বেটাৰ আপুনি নেগেটিভ মানুহৰ লগত থকাতকৈ আপুনি অলপ মোৰ লগতে কথা পাতক, অলপমান যোনখিনি মই নিয়ম কৈছোঁ সেইখিনি ফ'ল' কৰক, অলপমান বাহিৰলৈ ওলাই যাওক, খালী ভৰিৰে খোজ কাঢ়কচোন ঘাঁহত। মই লাষ্টত এটা কথাই ক'ম, চাওক যদি মই অলপমান স্পিৰিচুৱেলিটি হিচাপে যদি ক'বলৈ যাওঁ, আমাৰ মানৱ জীৱনটো বহুত মূল্যৱান হয়, বহুত মূল্যৱান হয়। আমি কিমান জন্ম লৈ লৈ পেলাইহে মানৱ জীৱনটো পাইছোঁ, আমাৰ কৰ্ম কৰিবলৈ বা আগৰ কাৰ্মিক ডেব যোনবিলাক আছিলে সেইবোৰ আমি কাটিবলৈ। চ' আমি ভাল কৰ্ম কৰিব আহিছোঁ আৰু চবৰে নিজেই এটা জীৱনত এটা পাৰ্পাজ লৈ আহে, প্ৰত্যেকটো আত্মাই এটা পাৰ্পাজ লৈ আহে। কিছুমান মানুহে পাহৰি যায় উইথ দ্য ডেইলি লাইফষ্টাইল বা ডেইলি ষ্ট্ৰাগলত, কাৰণে আমি পাহৰি যাওঁ কেতিয়াবা নিজৰ কৰ্ম বা নিজৰ যোনটো আমাৰ পাৰ্পাজ আছিলে। চ' আপোনালোকক মই এটা কথাই ক'ম লাষ্টত, যে কেতিয়াও এতিয়া নাভাবিব যে মই মৰি যোৱাই ভাল। মই বহুতৰ পৰা শুনিছোঁ এইটো কথা, মই মৰি যোৱাই ভাল, জীৱনটোত একো নায়েই দেখোন, ল'ৰা ছোৱালীৰ পৰাও সুখ নাপালোঁ, অলপ কিবা হ'লে মৰি যোৱাই ভাল, জীয়াই থাকি কিন্তু কি কৰিম। কিন্তু আপুনি ভাবক কেনেকুৱা কিছুমান মানুহ আছে যোনে খোজকাঢ়িবও নোৱাৰে, ভালকৈ কথা ক'বও নোৱাৰে। মোৰ ওচৰত আহিছে ডেফ ষ্টুডেণ্ট, তেওঁলোক গৈছে মিছ ডেফ ৱৰ্ল্ড, ৰূপা নিৰোলা লাষ্ট টাইম মিছ ডেফ ইণ্ডিয়া হৈছিলে, ইমান আশা জীয়াবলৈ কাণেৰে শুনি নাপায়। আপুনি ভাবকচোন, আপুনি সম্পূৰ্ণভাৱে সুস্থ হয়, কাণেৰে শুনি পায়, চকুৰে দেখি পায়, হাত আছে কৰ্ম কৰিবলৈ, ভৰি আছে খোজকাঢ়িবলৈ, কিন্তু মোৰ এনেকুৱা মই নিজে দেখিছোঁ যোনে কাণেৰে শুনিব নোৱাৰে কিন্তু ফিলে নহয় যে ডেফ হয়, কিন্তু নৰ্মেলি লাইফটো জীয়াই কিমান আশা মিছ ৱৰ্ল্ডত যাব। আপুনি ভাবকচোন যে আপোনাৰ জীৱনটো কিমান মূল্যৱান হয়। একচুৱেলি ভগৱানে পৰীক্ষা লয় আমি আমাৰ ষ্ট্ৰাগলছবোৰৰ পৰা, আৰু আমাৰ নিজৰ যোনবিলাক পাৰ্পাজ হয় সেইবিলাকৰ পৰা আমাক ডাইভাৰ্ট কৰিবলৈ মাইণ্ডটো ভগৱানে পৰীক্ষা লয়, কোনে কিমান পৰীক্ষাত ছাকচেছফুল হ'ব পাৰে। চ' সেইটো কাৰণে নিজৰ জীৱনটো নিজৰ হাতত আছে, আপুনি আহিছে অকলৈ যাব অকলৈ, আপুনি অকল কৰ্ম কৰি যাওক। আৰু জীয়াই থকা অৱস্থাত যদি আপুনি কওঁ আমাৰ মৰি যোৱাই ভাল, মই সঁচা ক'ব গ'লে সেইটোৱে মৃত্যু হয়। মৃত্যু তেতিয়াই হৈ গৈছে যেতিয়া আপুনি জীয়াই থকা জীৱটোক কৈছে যে মই মৰি যোৱাই ভাল, একচুৱেলি সেইটোহে আপোনাৰ ডেথ হৈ গ'ল। যেতিয়া লাষ্ট দিনাখন আপোনাৰ ডেথ নহয়, জীয়াই জীয়াই যদি মৰি আছে, মই ভাবোঁ সেইটো জীৱন মৃত্যুতকৈও বেয়া হয়। আপুনি নিজৰ মুখেৰে কেতিয়াও নক'ব, আজিৰ পৰা সদায় এইটো ক'ব, ভগৱান থেংক ইউ যে আপুনি মোক এই ধুনীয়া সুন্দৰ জীৱনটো দিছে, মই নিজৰ কাৰণে এই জীৱনটো জীয়াম। আৰু আপুনি যে নিজৰ কাৰণে জীয়াব, চাবচোন আমাৰ পৰিৱেশবোৰ কিমান পজিটিভ হৈ যায়।
1: হয়, খুব সুন্দৰ পল্লৱী দুৱৰা, ইমান সুন্দৰ সুন্দৰ কথা ক'লে, আমাক খুব ভাল লাগিলে। আশা কৰিছোঁ শ্ৰোতাসকলেও নিশ্চয় উপকৃত হ'ব। আজিৰ অনুষ্ঠান আমি সামৰিব লাগিব যিহেতু সময় শেষ হৈ আহিছে। পুনৰ কেতিয়াবা আপোনাক এনেদৰে আকৌ লগ পাম আৰু আমি সুন্দৰ সুন্দৰ এনেদৰে কথা পাতিম। আজিলৈ আপোনাক ধন্যবাদ জনাইছোঁ, নমস্কাৰ।
0: ধন্যবাদ।

সেয়া আছিল যোগ প্ৰশিক্ষক পল্লৱী দুৱৰা। আৰু আজি আমাৰ কথোপকথনৰ বিষয় আছিল সুস্থ বাৰ্ধক্যৰ বাবে যোগাভ্যাস। শ্ৰোতাসকল, আশা কৰিছোঁ আজিৰ অনুষ্ঠান শুনি আপোনালোকে নিশ্চয় উপকৃত হ'ব আৰু আমাক জনাবলৈ নাপাহৰিব।

শ্রোতাসকলে ইমান পৰে আধুনিক গীতৰ অনুষ্ঠানত মিনার্ভা ফুকনৰ কণ্ঠত নগেন বৰা রচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ধৰ্মকান্ত ডেকা আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি।

পূব পশ্চিম উত্তৰ দক্ষিণ বিচাৰিয়া চাই তথাপিতো কাঁপিতাল বিচাৰি নাপায়। দেৱ দেৱী থান তাতে কিৰা কৌতু হ'লে আনন্দিতে আছে গোসাঁই গোসাঁনীৰ সংগে সুৰিলৰ ঘামজৰ পৃথিৱীতে শ্ৰীৰাং।

কাহঁ পাই মাৰিয়া ৰংঘৰ হৈলা মন ভাৰ বান্ধি লোৱা কাহঁ কৰিলা গমন আপোনাৰ গৃহতে যায় হৈলা উতপন কঁহাৰ কঁহাৰ বুলি ডাকেই ঘন ঘন ধৰ বোলে কঁহাৰ লোহাৰে তামোল খাওঁ একজুৰি কাৰণে পোধালি আছে দেওঁ এত শুনি কঁহাৰ নাচায় কিলাৰুয়া হাতে সাজলৈয়া কঁহাৰ গৃহবাজ্য হৈলা বাৰ গুচি নাই।

আপুনিখন দেশ তেওঁ ভুলা দেৱ ধৰ্মে গোসাঁই আদেশে তালত ঢালি বিশ্বকৰ্মে আপুনিখন দেশ তেওঁ ভুলে কষৰাস প্ৰৱণ দেৱতা ভুলে ভাঠি নিশ্বাস নিয়ৰিত গণপতি ভুলা অধিষ্ঠান খণ্ড খণ্ড কৰি কাঁহৰ লাগি ভাঙি বাট তোলা তোলা কৰি কাঁহৰ সত্তৰে জুকিলা চাই মাটি দিয়া তাবে মহি আৰম্ভিলা মাটিৰ সাজ কৰি মমৰেখা দিলা দুভাগতে তাল নিপু ঢালিয়া তুলিলা ঘুচিয়া মাখিয়া তালৰ পাগত তুলিলা চিৰপল হাতক বেছি বাক লৈ গৈলা বজাৰ পাতি বুকি আছে চাই পোনোৱাৰ গীতালে তাল মলাই বাক যাই পুচিষ্কাৰ কৰি তাবে দিলেক গুণীয়া একজুৰি তাল নিপু লৈ লাকো কিনিয়া তাল পাই মাৰিয়া ৰংঘৰ হৈলা মন।

এই দেখি মাৰি আৰু নাচাই কিলাৰ হৈ পূৰ্বতে পশ্চিমক লাগি সিংহ গৈলে ধায়া পূব পশ্চিম উত্তৰ দক্ষিণ বিচাৰি আছাই তথাপিতো পতাই বেছি বিচাৰি নাপায়। বাঘৰ চালৰ পাৰি গোসাঁই জতা ঘোংকাৰিলা জতা হতা পতা গুটি তাতে লাগাল পাৰিলা পতা বেছি পাই গোসাঁই ৰংগ হৈলা মন পতাক গুৰিতে পুতি কৰিলা গমন পঞ্চ কপিল লিখি ভূমিত ঢালিলা ইজাৰি পতা গুটি তাহাঁত সিঁচিৰিলা পতাক গুৰিলা গোসাঁই চৰিত্ৰ মাখত গুজিয়া উঠিলা পতা বৈশাখ অ মাখত বৈশাখ জ্যেষ্ঠ আষাঢ় শাওন মাখ হৈলাং।

পতা দেখি গোসাঁই ৰংঘ হৈলা মন পতা কাটি দেৱতী কৰিলা গম অনন্তৰে গোসাঁই যায় পতাকক কাটিলা কাটাৰা বাৰী দিয়া পতা জলত ঘূৰাইলা কত দিনে পতা গোসাঁই ঘূৰাই তুলিলা পতাক লৈ গোসাঁই আলগে শুখাইলে পতাক লৈ আকৌ গোসাঁই পতা কৰে সৰি সেই পতাই দিলা চোৱা চন্দনৰ জুৰি পতাক লৈ গোসাঁই পতা কৰে সৰু সেই পতাই বন্দী হৈলা জগতৰে গৰু পতাক লৈ গোসাঁই পতা কৰে মৰাং সেই পত

পতা কলৈ গোসাঁই পতা কৰে খুৰী সেই পতাই ঢিলা তাল নেপুৰৰ জুৰি পূৰ্ণমা চৰণ মই শিৰগত কৰি তালযোৰ লৈ লওঁ মধ্যহস্ত কৰি গুৰুমুখে লৈ লওঁ নাম লৈ লওঁ উপদেশ বন্ধৱ সুমৰি হৈ।

ইহা ক নাজানি জীৱা জনে পাল ধৰে হাতো হাতো পুৰুষাৰ নৰকতে পৰে ইহাক নাজানি জীৱা জনে পাল ধৰে গোবদ্ধ ব্ৰহ্মবদ্ধ গুৰুপত্নী হৰে সুকবি নাৰায়ণ দেৱ সৰ পঞ্চালী তালনি প্ৰজন্ম।

শ্রোতাসকলে ইমান পরে ধর্মকান্ত ডেকা আর সঙ্গীবৃন্দর কণ্ঠর ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীর মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে প্ৰসেনজিৎ ফাংচুৰ পৰিচালনাৰে সুৰ সমলয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ যশোভূমি ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ প্ৰথম সংস্কৰণ মুকলি কৰিব। সমগ্ৰ দেশত কাইলৈ পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব। মিজোৰামত জৈৱিক খেতি প্ৰসাৰৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী ৰক্সা নিখিল খাৰ্চে গুৰুত্ব আৰোপ কৰিছে। উত্তৰাখণ্ডৰ আউলিত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সামৰিক অনুশীলনৰ 22 সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ যশোভূমি ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ প্ৰথম সংস্কৰণ মুকলি কৰিব। এই তিনিদিনীয়া সন্মিলনে এখন ধ্বজাবাহী মঞ্চ হিচাপে কাম কৰিব আৰু গোলকীয় ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিন খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি সমন্বয় বৃদ্ধি, উদ্ভাৱন, উৎপাদন সামৰ্থ্য বৃদ্ধি, বিনিয়োগ আকৰ্ষিত কৰা আৰু ভৱিষ্যতৰ বাবে সাজু প্ৰতিভাৰ বিকাশত অৰিহণা যোগাব। এই প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 600তকৈ অধিক প্ৰদৰ্শনকাৰী, 300তকৈ অধিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু 40খনতকৈ অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। প্ৰদৰ্শনীখনত 6খন দেশ, 12খন ৰাজ্য আৰু ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ বাবে এটা সুকীয়া মণ্ডপ থাকিব। এই সন্মিলন তথা প্ৰদৰ্শনীত ছেমিকণ্ডাক্টৰ নিৰ্মাণ আৰু প্ৰযুক্তিকে ধৰি ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিক খণ্ডৰ শেহতীয়া শৈলী আৰু গুৰুত্বপূৰ্ণ খণ্ড সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা আৰু কৌশলগত অধিৱেশনৰ আয়োজন কৰা হ'ব। এই সন্মিলনে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ বাবে সহযোগিতাৰ অন্বেষণ, বিনিয়োগৰ সুযোগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বাসী গোলকীয় ছেমিকণ্ডাক্টৰ সহযোগী হিচাপে ভাৰতৰ স্থিতি অধিক সবল কৰি তুলিব। সমগ্ৰ দেশত কাইলৈ পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব। 17 অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ অধীনত সক্ৰিয় অৰ্থনীতি তথা আৱৰ্জনাৰ পৰা সম্পদ উদ্যমৰ জৰিয়তে পূৰ্বে চিহ্নিত ঠাই আৰু অধিক ভিৰ হোৱা ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰি তোলা, যুৱ প্ৰজন্মৰ অংশগ্ৰহণ বৃদ্ধি আৰু পৰিচ্ছন্নতাৰ পৰা সমৃদ্ধিৰ দৃষ্টিভংগীৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ'ব। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে পৰিচ্ছন্নতাৰ অভিযানত সহযোগিতা, পৰিষ্কাৰ ভাৰত, বিকশিত ভাৰত। এই বিষয়বস্তুৰ জৰিয়তে পৰিষ্কাৰ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণৰ ক্ষেত্ৰত সমূহীয়া অংশগ্ৰহণ আৰু উমৈহতীয়া দায়িত্বৰ বিষয়ে আলোকপাত কৰা হৈছে। মিজোৰামত জৈৱিক খেতি প্ৰসাৰৰ ওপৰত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্য মন্ত্ৰী ৰক্সা নিখিল খাৰ্চেই গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যখনত কৃষি উৎপাদন বৃদ্ধি আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰীসমূহে বহিঃৰাজ্যত বজাৰ লাভ কৰিব পৰাকৈ জৈৱিক খেতিৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কালি আইজলত উপস্থিত হৈ চাইটোৱাল জিলাত বিভিন্ন চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়া আৰু ক্ৰীড়া সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয়

যে মিজোৰামত জৈৱিক খেতিৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু ৰাজ্যখনে উচিত ব্যৱস্থাৰে কৃষি আৰু উদ্যান শস্যসমূহ পেকেজিঙৰ জৰিয়তে বহিঃৰাজ্যলৈ ৰপ্তানি কৰিব পাৰে। তেওঁ চৰকাৰী বিষয়াসকলৰ উপৰি স্থানীয় লোকসকলক এই বিষয়টো গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা যোগ্যজনে পোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী লালিংলোভা মাৰোৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ মিজোৰামৰ ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভতো আলোচনা কৰে। তেওঁ লগতে বিদ্যালয় পৰ্যায়তে শিক্ষাৰ্থীসকলৰ ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মক চৰকাৰৰ মীৰা য়ুৱা ভাৰত কাৰ্যসূচীৰ অধীনত মাদক দ্ৰব্য বিৰোধী অনুষ্ঠানত অংশ ল'বলৈ আহ্বান জনায়। তেওঁ আজি ছাইটোৱালৰ কলাচিবত চৰকাৰী বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰিব। তেওঁ আজোলৈ উভতি যোৱাৰ পূৰ্বে ছাইটোৱাল জিলা চিকিৎসালয়খনো পৰিদৰ্শন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰাখণ্ডৰ আউলিত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সামৰিক অনুশীলনৰ 22 সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে। দুয়ো দেশৰ সামৰিক বাহিনীৰ 600 জনকৈ জোৱানে এই অনুশীলনত অংশগ্ৰহণ কৰিছে। আউলিৰ লগতে ৰাজস্থানৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জতো এই অনুশীলনৰ আয়োজন কৰা হৈছে। দুয়োটা বাহিনীৰ পাৰস্পৰিক কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে নিত্য নতুন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱা আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে এই অনুশীলনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীয়ে দুয়ো দেশৰ সেনাবাহিনীৰ যুটীয়া সামৰিক সামৰ্থ্য বৃদ্ধি কৰাৰ ফলত পৰ্বতীয়া বা পৰ্বতৰ কাষৰীয়া অঞ্চলৰ ভূখণ্ডত যুদ্ধ গোটত নিয়োগৰ ক্ষেত্ৰত দুয়ো দেশৰ সেনা যুদ্ধ সামৰিক শক্তি বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে ইয়াৰ ফলত পাৰস্পৰিক কাৰ্যক্ষমতা বৃদ্ধি পাব আৰু দুয়োপক্ষই উত্তম কাৰ্যকৰী সামৰিক পদ্ধতিসমূহৰ আদান প্ৰদান কৰি যৌথ পৰিকল্পনা আৰু ৰূপায়ণ ব্যৱস্থা শক্তিশালী কৰি তুলিব। এই প্ৰশিক্ষণ কালত বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ সহায় লোৱা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চৰকাৰক প্ৰদান কৰা কৰ সম্পৰ্কীয় প্ৰস্তাৱসমূহত মূল্য হ্ৰাস, ৰেহাই আদিৰ উপৰি ৰাষ্ট্ৰক প্ৰথম স্থানত ৰখা উচিত বুলি মন্তব্য কৰিছে। বেংগালুৰুত অনুষ্ঠিত নিউ এজ টেক্সেশ্যন শীৰ্ষক দুদিনীয়া সন্মিলনত উদ্বোধনী ভাষণ দি শ্ৰীমতী সীতাৰমণে শিক্ষাবিদ, গৱেষক আৰু চিন্তাবিদসকলক স্বতন্ত্ৰ কৰ নীতি গৱেষণাক ৰাজহুৱা ব্যৱস্থাৰ নিয়মীয়া অংশ কৰি তুলিবলৈ আহ্বান জনায়। আন্তঃৰাষ্ট্ৰীয় কৰ গৱেষণা আৰু বিশ্লেষণ ফাউণ্ডেশ্যনে আয়োজন কৰা এই অনুষ্ঠানত শ্ৰীমতী সীতাৰমণে বিত্ত মন্ত্ৰালয়ৰ প্ৰাক বাজেট পৰামৰ্শ সন্দৰ্ভত কয় যে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ দিশে আগবঢ়াৰ সময়ত এনে আলোচনাত পৰৱৰ্তী 2টা দশকত দেশত কেনেধৰণৰ কৰ ব্যৱস্থা হোৱা উচিত সেই বিষয়ে প্ৰশ্ন উত্থাপন হ'ব লাগিব। আজি বিশ্ব অজন দিৱস। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যৱস্থা। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কয় যে অজন স্তৰক ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ বিৰূপ প্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰাৰ কবচ বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই দিৱসে অজন স্তৰক সুৰক্ষিত কৰাৰ প্ৰচেষ্টা যে ঘৰৰ পৰাই আৰম্ভ হয় সেই বিষয়ে সোঁৱৰাই দিয়ে। তেওঁ কয় যে এচিৰ তাপমাত্ৰা 24 ডিগ্ৰী চেলচিয়াছত বৰ্তাই ৰখা আৰু বিদ্যুৎ ৰাহি কৰা সঁজুলিৰ ব্যৱহাৰে নিৰ্গমন হ্ৰাস কৰা আৰু সুস্থ পৃথিৱী গঢ়াত সহায় কৰে। অজন স্তৰৰ সংৰক্ষণ মানৱ স্বাস্থ্য, জৈৱ বৈচিত্ৰ আৰু জলবায়ু সুস্থিৰতাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক সুৰক্ষিত ভৱিষ্যতৰ বাবে বহনক্ষম জীৱনশৈলী আঁকোৱালি ল'বলৈ আহ্বান জনায়। নেপালৰ উত্তৰ পশ্চিম অঞ্চলৰ মুগু জিলাত আজি পুৱতি নিশা প্ৰায় 3 বজাত 2টা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। অৱশ্যে ভূমিকম্পৰ ফলত কোনো ক্ষয় ক্ষতি বা মৃত্যুৰ বাতৰি তথ্য পোৱা হোৱা নাই। নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰৰ সূত্ৰ অনুসৰি ৰিখটাৰ স্কেলত প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য 4.5 আৰু দ্বিতীয়টো 4.2 আছিল। মুগু জিলাৰ কালাই অঞ্চলত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে যোৱা 26 আগষ্টত নেপালৰ ভোটেকোশী নৈৰ আকস্মিক বানৰ ভয়াৱহতাৰ পাছত পুনৰ এই ভূমিকম্পই উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। দেশখনৰ বানত মৃত্যু হোৱা 1403 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 4,099 জন এতিয়াও সন্ধানহীন হৈ আছে। ক্ষতিগ্ৰস্ত অঞ্চলত এতিয়াও উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় আৰু অন্তিমখন খেল কাইলৈ নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতে প্ৰথম 2খন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে।

0: ভাৰতে যোৱা নিশা একেখন ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন খেলত আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে 160 ৰাণৰ লক্ষ্য অনুসৰণ কৰি 14 অভাৰ আৰু 5টা বলত 3টা উইকেট হেৰুৱাই 163 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 159 ৰাণ সংগ্ৰহ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, হাৰিয়ানা, চণ্ডীগড়, পঞ্জাব, দিল্লী আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে বিহাৰ, জম্মু আৰু কাশ্মীৰ, লাডাখ, ঝাৰখণ্ড, উৰিষ্যা আৰু ৰাজস্থানত অহা 2-3 দিনলৈ ধুমুহা আৰু গাজনিৰে বৰষুণ অহাৰ আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ যশোভূমি ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ 5ম সংস্কৰণ মুকলি কৰিব। সমগ্ৰ দেশত কাইলৈ পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব। মিজোৰামত জৈৱিক খেতি প্ৰসাৰৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী ৰক্সা নিখিল খাৰ্চেই গুৰুত্ব আৰোপ কৰিছে। উত্তৰাখণ্ডৰ আউলিত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সামৰিক অনুশীলনৰ 22ম সংস্কৰণ অনুষ্ঠিত হৈছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে কৃষ্ণ তালুকদাৰৰ কণ্ঠৰ 2টি লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক শিৱামণি বৰা, এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰাৰ্থীসকলে দলীয় নেতাকৰ্মীসকলক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গ উপস্থিত থাকে। মন্ত্ৰী পীয়ুষ হাজৰিকাই এই নিৰ্বাচন দলটোৰ বাবে কঠিন পৰীক্ষা যদিও অসম্ভৱ নহয় বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।
2: এই নিৰ্বাচনটো আমাৰ কাৰণে অগ্নি পৰীক্ষা। মই আগতেও কৈছো, আজিও কওঁ, আমাৰ কাৰণে টাফ ছিট, কিন্তু অসম্ভৱ নহয়। দেৱাশীষ শৰ্মা ডাঙৰীয়া এগৰাকী উপযুক্ত প্ৰাৰ্থী। তেখেতে যোৱা পাঁচ বছৰ মৰিগাঁৱৰ নগাঁও জিলা আয়ুক্ত হিচাপে ৰাইজক সেৱা কৰিছিলে। সেইকাৰণে ৰাইজৰ দাবী আছিলে দেৱাশীষ শৰ্মা ডাঙৰীয়াক টিকট দিবলৈ। আমাৰ দলে দিছে, আমাৰ নেতৃত্বই দিছে, এবাৰ ডেফিনেটলি আমি এই নিৰ্বাচনত জয়লাভ কৰিম।
1: কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে।
3: আনন্দ পৰ্ব, সকলোৱে মানুহবোৰ একগোট হৈ এটা আনন্দ লাভ কৰিছে যে আমি এইখন চৰকাৰৰ অহংকাৰ অন্যায় বিৰুদ্ধে মাত মাতিব পাৰিম। এইখন চৰকাৰে, যি চৰকাৰে জনজাতিসকলৰ মাটি দখল কৰিবলৈ বিচাৰে, যি চৰকাৰে আমাৰ জংগল গছ গছনি নাইকিয়া কৰিবলৈ বিচাৰে, যি চৰকাৰে আজি অসমৰ নৱপ্ৰজন্মৰ ড্ৰাগছৰ জালত খেলিবলৈ বিচাৰে, এনেকুৱা এটা পৰিস্থিতিৰ পৰিত্ৰাণ পাম আজি মানুহে সেয়ে অনুভৱ কৰিছে।
1: এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও আজি মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ ঢিং গেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱাছিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। নগাঁও জিলাত এই মাহত হ'বলগীয়া ছমহীয়া পৰীক্ষা পিছুৱাই দিয়া হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰিষদে প্ৰকাশ কৰা মতে জিলাখনৰ উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ এই মাহত হ'বলগীয়া নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছমহীয়া পৰীক্ষা পিছুৱাই দিয়া হৈছে। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ যৌথ উদ্যোগত আজি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত 60-দিনীয়া আই চি অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানৰ মূল উদ্দেশ্য হৈছে এইচ আই ভি এইডছ প্ৰতিৰোধ, প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগৰ পৰীক্ষা তথা এই ৰোগক লৈ সমাজত থকা কুসংস্কাৰসমূহ দূৰ কৰা। এই অভিযানৰ অধীনত জিলাখনৰ 100খন গাঁও, 40খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 20খন মহাবিদ্যালয় সামৰি লোৱা হ'ব। আজি উদ্বোধনী অনুষ্ঠানত যোৰহাট জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভক্তিমা ভট্টাচাৰ্য, জিলা কুষ্ঠৰোগ বিষয়া ডাঃ নন্দিতা দেৱীকে ধৰি আন কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিদ্যালয় স্বাস্থ্য ক্লাব গঠন সন্দৰ্ভত আজি টংলা আৰু ভেৰগাঁও সমষ্টিৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ টংলাৰ বিধায়ক বিকন চন্দ্ৰ ডেকাই কয় যে বিদ্যালয় পৰ্যায়ৰ পৰাই ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য, পুষ্টি, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্য সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত বিদ্যালয় স্বাস্থ্য ক্লাবে গুৰুত্বপূৰ্ণ।

0: ভূমিকা পালন কৰিব। এনে ব্যৱস্থাই নৱপ্ৰজন্মক সুস্থ, সচেতন আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰিব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। হাইলাকান্দি থানাৰ অন্তৰ্গত কুচিলা গাঁৱত আজি পুৱা বজ্ৰ পৰি এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়। বাছদহৰ নিবাসী তৈয়বুৰ ৰহমান চৌধুৰী নামৰ লোকজনে কুচিলা গাঁৱত কাম কৰি থকাৰ সময়তে বজ্ৰপাতত এই দুৰ্ঘটনা সংঘটিত হয়। আহত আন দুজন লোক হৈছে আলিমুদ্দিন লস্কৰ আৰু শ্বেখ আইনুল হক। দুয়োজন লোক বৰ্তমান হাইলাকান্দি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে শ্ৰব্য সফুৰা ৰেঙনিৰ পৰা ৰেঙনি দাসৰ কণ্ঠৰ 2টি গীত। গীতৰ কথা ক্ৰমে ডাক্তৰ ভূপেন ডেকা আৰু কেশৱ মহন্তৰ, সুৰ ৰমেন বৰুৱাৰ।

শ্ৰোতাসকলে ইমান পৰে ৰেঙনি দাসৰ কণ্ঠৰ দুটীয়া ধ্বনি গীত শুনিলে, শ্ৰব্য সফুৰা ৰেঙনিৰ পৰা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনৰ বাবে সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক শিৱামণি বৰা, এ আই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিল কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিত আজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনত এই মাহত হ'বলগীয়া ছমহীয়া পৰীক্ষা পিছুৱাই দিয়া হৈছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাত পৰহিলৈ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। আজি বিশ্ব অৰ্জন দিৱস বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো পালন কৰা হৈছে। যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ যৌথ উদ্যোগত আজি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত 60-দিনীয়া IEC অভিযানৰ শুভাৰম্ভ কৰা হয়। ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিদ্যালয় স্বাস্থ্য ক্লাব গঠন সন্দৰ্ভত আজি টংলা আৰু ভেৰগাঁও সমষ্টিৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হয়। বজালী জিলাৰ পাঠশালাৰ জ্যোতিনগৰৰ দ্বীপজ্যোতি পাটগিৰিয়ে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অধীনস্থ গোডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰত পষ্ট ডক্টৰেল গৱেষক হিচাপে গৱেষণাৰ সুযোগ লাভ কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15

0: বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নাফিচা বেগম, নিয়ন্ত্ৰণ কক্ষত থংজং থৈ থৈ চানু, দৰ্শন কাশ্যপ, বিজয় দাস আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰ ৰমেন কুমাৰ শৰ্মা, ধ্ৰুৱজ্যোতি বৰ্মন, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা আৰু ষ্টুডিঅ'ত এয়া মই কাৰ্বি চলিহা। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নগাঁও লোকসভা উপ নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছ আৰু এ আই ডি এফ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে কাইলৈৰ পৰা সেৱা সমৰ্পণ মাহ পালন, শোণিতপুৰত দুজন গৱেষকে উদ্ভাৱন কৰা গোমূত্ৰৰ কীটনাশকলৈ কেন্দ্ৰীয় চৰকাৰৰ পেটেণ্টৰ স্বীকৃতি আৰু এছিয়ান গেমছত পুনৰ পদক জয় কৰিব পাৰিব বুলি লাভলীনা বৰগোহাঁই আশা প্ৰকাশ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা সমষ্টিটোৰ বিজেপি

0: হিচাপে ব্যৱহাৰৰ বাবে উদ্ভাৱন কৰা প্ৰযুক্তিটোৱে পেটেণ্টৰ স্বীকৃতি লাভ কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ সৃষ্টিৰ আজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। কাইলৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, পৰহিলৈ সাংস্কৃতিক অনুষ্ঠান, 19 ছেপ্টেম্বৰত গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ'ব। BTC-ৰ নতুন ভূমি নীতি পুনৰীক্ষণৰ বাবে সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াৰ বাবে বিভাগে বিষয়া কৰ্মচাৰীক দায়িত্ব অৰ্পণ কৰা হৈছে। কোকৰাঝাৰৰ বডোফা নগৰত থকা BTC-ৰ সচিবালয়ত BTC-ৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্যকৰী পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই নতুন ভূমি নীতি কেন্দ্ৰ কৰি সামাজিক মাধ্যমৰ লগতে জনসাধাৰণৰ মাজত বিভিন্ন আপত্তি আৰু সমালোচনা কৰাৰ পাছতে আজি বৈঠকত এই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰি পুনৰীক্ষণৰ সিদ্ধান্ত লোৱা হয় বুলি শ্ৰীমহিলাৰীয়ে উল্লেখ কৰে। বৈঠকত BTC-ৰ বন বিভাগে পূৰ্বৰ UPPL চৰকাৰৰ দিনত বিভিন্ন বৰ্গত নিযুক্তি দিয়াৰ বাবে আয়োজিত পৰীক্ষাৰ পিছত 414 পদৰ ভিতৰত 394 পদৰ পৰীক্ষা নিৰীক্ষা চূড়ান্ত কৰা হয়। উত্তীৰ্ণ প্ৰাৰ্থীসকলক কাইলৈৰ পৰা নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। ইপিনে পূৰ্বৰ চৰকাৰৰ দিনত BTC-ৰ বিভিন্ন বিভাগত নিযুক্তিৰ বাবে অনুষ্ঠিত 1,700তকৈ অধিক পদৰ সাক্ষাৎকাৰ বিভিন্ন আশ্বাসৰ বাবে ৰৈ যোৱাৰ পৰিপ্ৰেক্ষিতত এই ফলাফল সম্পূৰ্ণৰূপে বাতিল কৰি পুনৰ নতুন বিজ্ঞাপনেৰে সাক্ষাৎকাৰৰ আয়োজন কৰা হ'ব বুলি BTC-ৰ প্ৰধানগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত কেতবোৰ নতুন বিভাগ প্ৰৱৰ্তনৰ উপৰি নেপালী, বাংলা আৰু হিন্দী বিষয় 3টা MIL হিচাপে আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ যৌথ উদ্যোগত আজি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত 60-দিনীয়া IEC অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানৰ মূল উদ্দেশ্য হৈছে HIV/AIDS প্ৰতিৰোধ, প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগৰ পৰীক্ষা তথা এই ৰোগক লৈ সমাজত থকা কুসংস্কাৰসমূহ দূৰ কৰা। এই অভিযানৰ অধীনত জিলাখনৰ 100খন গাঁও, 40খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 20খন মহাবিদ্যালয় সামৰি লোৱা হ'ব। আজি উদ্বোধনী অনুষ্ঠানত যোৰহাট জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভক্তিমা ভট্টাচাৰ্য, জিলা কুষ্ঠৰোগ বিষয়া ডাঃ নন্দিতা দেৱীকে ধৰি আন কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। কাৰ্বি আংলঙৰ ডিফুত আজি কাৰ্বি পুৰোহিতসকলৰ সংগঠন কাৰ্বি কুৰুচাৰ চিংৰোম আমিৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ শতাধিক কাৰ্বি পৰম্পৰাগত পুৰোহিতে অংশগ্ৰহণ কৰা এই সন্মিলনত খিলঞ্জীয়া জনজাতিৰ বিশ্বাস আৰু সংস্কৃতিৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে। মন্ত্ৰী শ্ৰী দৈমাৰীয়ে কাৰ্বি পুৰোহিতসকলক কাৰ্বি কলাকৃষ্টিৰ বাহক বুলি উল্লেখ কৰে। অনুষ্ঠানত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অহা 19 ছেপ্টেম্বৰৰ পৰা জাপানত হ'বলগীয়া এছিয়ান গেমছত পদক অৰ্জন কৰিব বুলি বক্সাৰ লাভলীনা বৰগোহাঁই আশা প্ৰকাশ কৰিছে। জাপানত কঠোৰ অনুশীলন চলাই থকা লাভলীনাই আজি সামাজিক মাধ্যমযোগে এছিয়ান গেমছত পদক অৰ্জনৰ দৃঢ়তা প্ৰকাশ কৰে। বিগত এছিয়ান গেমছত লাভলীনাই ৰূপৰ পদক দখল কৰিছিল। এইবাৰ তেওঁ পদক জয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। নগাঁও লোকসভা উপনিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছ আৰু AIDFৰ প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে কাইলৈৰ পৰা সেৱা সমৰ্পণ মাহ পালন। শোণিতপুৰত দুজন গৱেষকে উদ্ভাৱন কৰা গোমূত্ৰৰ কীটনাশকলৈ কেন্দ্ৰীয় চৰকাৰৰ পেটেণ্টৰ স্বীকৃতি আৰু এছিয়ান গেমছত পুনৰ পদক জয় কৰিব পাৰিব বুলি লাভলীনা বৰগোহাঁই আশা প্ৰকাশ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক গয়া মহিলাৰ অনুষ্ঠান।
2: গয়া মহিলাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো কৃষি সখী গিনিদেৱীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ।
3: আজিৰ গয়া মহিলাৰ অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে এগৰাকী কৃষি সখী। তেখেতৰ সৈতে আমি চিনাকি হৈ লওঁ। প্ৰথমে আপোনাৰ পৰিচয়টো দিয়কচোন বাৰু, আপোনাৰ নাম আৰু আপোনাৰ উন্নয়ন খণ্ডটোৰ নাম কি?
4: নমস্কাৰ, প্ৰথমে মোৰ নাম শ্ৰী গিনী দেৱী। মই দৰং জিলাৰ চিপাঝাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ পৰা বদলগুৰি জিপিৰ হৈ আহিছোঁ। মই তাতে কৃষি সখী হিচাপে কাম কৰি আছোঁ বৰ্তমান।
3: কৃষি সখী হিসাবে আপনি কেতিয়া নির্বাচন?

0: নির্বাচিত হল?
1: মই এইটো 2021 চনৰ এপ্ৰিলত মই তেওঁলোকৰ লগত কাম কৰিম বুলি।
0: কৃষি হকী আচলতে কেনেকৈ নিৰ্বাচন হয় এই বিষয়ে আমাৰ যিসকল গয়া মহিলা আছে তেওঁলোক কওকচোন বাৰু, তেওঁলোকো জানি ল'ব পাৰিব।
1: কৃষি সখী হ'ব লাগিলে তেওঁলোকে মূলতে কৃষি কাৰ্যৰ লগত জড়িত হ'ব লাগিব, ফাৰ্ষ্ট তেওঁলোকৰ সেইটোত লাগিব। তাৰপিছতে তেওঁলোকে আমাৰ যিটো খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় তাতে SRLM বুলি এটা বিভাগ থাকে, মানে অসম গ্ৰামীণ বিকাশ যোজনা অভিযান, এইটো তেওঁলোকে জানেই ইতিমধ্যে। গতিকে যিসকল মহিলা গোটত আছে, আমাৰ দুখীয়া মহিলা যিসকল গোটত আছে এতিয়ালে, তেওঁলোকে সেই জানেই আৰু তেওঁলোকৰ মাজৰ পৰাই আমাৰ সেই কাৰ্যালয়ৰ পৰা মানে হেৰি খুলি দিয়া হয়।
0: কেতিয়া কেতিয়া হ'ব,
1: কেতিয়া কেতিয়া হ'ব নহয়, এটা এটা মানে যেনেকৈ চৰকাৰী চাকৰিবিলাকৰ যেনেকুৱা এটা
0: মানে এটা ঘোষণা এটা দিয়ে,
1: ঘোষণা এটা দিয়ে, এটা বাৰ্তা দিয়ে, তেওঁলোকে তেতিয়া তেওঁলোকৰ এপ্লিকেশ্যনবিলাক তেওঁলোকে দাখিল কৰিব পাৰে। তাৰপিছত আকৌ ইণ্টাৰভিউ হ'ব, তেওঁলোকৰ ভিতৰতে লিখিত হ'ব আৰু কথিত হ'ব। হোৱাৰ পিছত তেওঁলোকে যদি উপযুক্ত বুলি প্ৰমাণ হয় তেতিয়াহ'লে তেওঁলোকক,
0: তাৰমানে আপুনিও এই ধৰণৰ পৰীক্ষাত বহিছিলে,
1: পৰীক্ষাত
0: কি কি ধৰণৰ কথাবিলাক সোধা হয়?
1: কৃষি বিষয়ক কিছু কথা সোধা হয়,
0: যেনে ধৰক
1: আমি কোনবিধ খেতি কেতিয়া লগাওঁ, যিটো ক্ৰপ কেলেণ্ডাৰ বুলি কয়, আমি খেতিৰ ভাৰসাম্য কেনেকৈ ক'ত ক'ত ৰাখিব লাগে, কেতিয়া কি খেতি লগাব লাগে, খেতিৰ বিষয়ে আমি কি কি আমাৰ ধাৰণা আছে তাৰ ভিতৰত এটা মানে লয় আৰু।
0: তেতিয়াহ'লে আপুনি এই ধৰণে 2021 চনতে কৃষি সখী হিচাপে নিৰ্বাচিত হ'ল, মুঠৰ পৰা আমাৰ কামটো কি ধৰণৰ? কৃষি সখী এগৰাকী,
1: কৃষি সখী এগৰাকী বুলি ক'লে আমাৰ যিটো কাম আচলতে, আমি সখী বহুত কেইজনী সখী থাকে তাতে, কৃষি সখী, পশু সখী থাকে, জীৱিকা সখী, ফাৰ্ষ্ট থাকে জীৱিকা সখী, এটা জিপিত ফাৰ্ষ্ট থাকে জীৱিকা সখী, তাৰপিছতে থাকে বেংক সখী।
0: জিপি মানে গাঁও পঞ্চায়তৰ কথা কৈছে?
1: হয় হয়, গাঁও পঞ্চায়তত ফাৰ্ষ্ট থাকিব জীৱিকা সখী, তাৰপিছতে থাকিব বেংক সখী, তাৰপিছত কৃষি সখী, পশু সখী, বীমা সখী, বিভিন্ন ধৰণৰ এনেকৈ সখী নিয়োগ কৰা হয়।
0: যিসকল সখীৰ কথা ক'লে সখীৰ নামটোৰে সৈতে গমেই পোৱা যায় যে তেওঁলোকৰ কাম কি ধৰণৰ,
1: কি ধৰণৰ
0: জীৱিকা সখীৰ কাম কি ধৰণৰ হয়।
1: জীৱিকা সখী হ'ল যেতিয়া মহিলাকেইগৰাকীয়ে মানে এটা গোট হ'ব,
0: হয়,
1: হোৱাৰ পিছত তেওঁলোকৰ কেনেকৈ কি ধৰণে আগবাঢ়ি গৈ তেওঁলোকক ৰেজিষ্টাৰ কৰা হ'ব বা নামভৰ্তি কৰোৱা হ'ব, সেইখিনি কৰা হয়। তাৰপিছতে আহিল বেংক সখী, বেংক সখীয়ে তেওঁলোকৰ একাউণ্টছ কিবা কিবি এইখিনি বেংকৰ
0: লগত থকা কামখিনি সেইখিনি বুজাই দিয়ে,
1: তেওঁলোকে কৰে। তাৰপিছতে আহিলে বীমা সখী, বীমা সখী আকৌ সেই তেওঁলোকৰ ইঞ্চুৰ, খেতিৰ ইঞ্চুৰ নাইবা নিজৰ জীৱনৰ ইঞ্চুৰ, সেইখিনি তেওঁলোকে কৰে। আৰু কৃষি সখী হিচাপে, কৃষি সখীৰ কাম হৈছে কি, তেওঁলোকক জীৱিকা উপাৰ্জনৰ পথটো দেখুওৱা, মানে অকণমান তেওঁলোকৰ খেতি মাটি আছে, মাটি কম কিন্তু উপাৰ্জন বেছি, তাৰ পদ্ধতিটো আমাৰ দ্বাৰা তেওঁলোকে পায়।
0: এই ধৰণৰ আপুনি এই দায়িত্বটো আপুনি পালন কৰিব লগা
1: হয়।
0: এতিয়া আৰু এটা কথা আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ অলপ বিতংভাৱে, যে আত্মসহায়ক গোট খোলাত আপোনালোকে সহায়ো কৰি দিয়ে আৰু আপুনি এগৰাকী নিজেও আত্মসহায়ক গোট এটাৰ
1: মহিলা
0: সদস্য। গতিকে আত্মসহায়ক গোট খুলিবলৈ হ'লে প্ৰাথমিক কাম কি থাকে বাৰু?
1: আত্মসহায়ক গোট বুলি ক'লে আমি 10-15 জনী মহিলা একঠোপ হ'ব লাগিব, তেওঁলোকৰ এটি ক্ষুদ্ৰ সঞ্চয় থাকিব লাগিব।
0: মহিলাসকলৰ ধৰক বিভিন্ন ধৰণৰ কামৰ হ'ব লাগিব নে একে ধৰণৰ কাম কৰা মহিলা হ'ব লাগিব,
1: সেইটোলৈ কথা নাই, তেওঁলোকে বিভিন্ন ধৰণৰ কামতে থাকক যেনিবা, একো নাই। তাৰপিছতে তেওঁলোকে 10-15 জনী মহিলা এটা গোটত থাকিব পাৰে, তেওঁলোক এখন চোতালত থিয় হৈ মানে আৰু এটা ঠাইত বহিব পৰা হ'ব লাগে। হোৱাৰ পিছত তেওঁলোকৰ এটি ক্ষুদ্ৰ সঞ্চয় এটা লাগিব, সেই সঞ্চয়ৰ পৰা তেওঁলোকে নিজেও কৰিব পাৰিব বা কেতিয়াবা আনকো উপকাৰ কৰিব পাৰে, সেনেকুৱা ধৰণৰ এটি সঞ্চয়।
0: ক্ষুদ্ৰ সঞ্চয় বুলি ক'লে নিজৰ ফালৰ পৰা
1: অলপ
0: পইচা জমাই
1: ল'ব
0: লাগিব, জমা কৰিব লাগিব। আপোনালোকৰ আৰম্ভণিতে কিমান টকা আপোনালোকে দিছিলে গোটটোৰ বাবে?
1: আমিতো বহুদিন আগৰ কথা ক'ব গ'লে আৰম্ভণিতেতো 20 টকা পৰ্যন্ত হৈছিলে, মাহিলী 20 টকাও থ'ব পাৰি,
0: তাৰ প্ৰতিগৰাকী সদস্যই 20 টকাকে
1: থ'ব পাৰে,
0: সেনেকুৱা এটা ধনৰ ভঁৰাল হ'ব পাৰে,
1: হ'ব পাৰে। এতিয়াতো বহুতখিনি বেছিয়ে থয় বাৰু, মানুহে 50, 60, 80 এনেকুৱা 100-100 থয়ে আৰু এতিয়া
0: প্ৰতি মাহে,
1: হয়,
0: বেংকৰ
1: লগত যোগাযোগ কৰি সেই সঞ্চয় ধনখিনি যাতে তাতে থৈ অকণমান বেছি হোৱালে।
0: তাৰমানে 10-15 গৰাকী মহিলা লগ হৈ এটা গোট খুলিলে, তাৰ ভিতৰত সভানেত্ৰী আৰু
1: সম্পাদিকা থাকিব, নিৰ্বাচন
0: কৰিব, আৰু বেংকৰ যিখন আপোনাৰ একাউণ্টৰ এখন পাছবুক খুলিব, এখন কাৰ নামত হ'ব?
1: সভানেত্ৰী সম্পাদিকাৰ নামত,
0: দুইগৰাকীৰ নামত থাকিব,
1: নামটোতো গোটৰ নামটোৱে থাকিব,
0: মানে তেওঁলোকৰ
1: থাকিব।

0: থাকিব।
1: থাকিব গোটেইখিনি মহিলাই সেনেকে থলে, থৈ উঠি তেওঁলোকে উন্নয়নমূলক কাম আৰু যিকোনো কামে তেওঁলোকে ঘৰতে কৰক নাইবা এক থুপুৰ হৈয়ে কৰক তেওঁলোকে কৰিব পাৰে।
0: তুই কিমান গৰাকী আপোনাৰ সদস্য
1: আছে? আমাৰ 12 গৰাকী আছে।
0: 12 এতিয়াও 12 গৰাকী
1: আছে? এতিয়াও 12 গৰাকী আছে।
0: আৰু মুঠৰ ওপৰত কি ধৰণৰ কাম কৰে সামগ্ৰিকভাৱে?
1: আমাৰ বাইদেউকেইজনী মানে তেওঁলোকৰ নিজাববীয়াকে শাল আছে, তেওঁলোকে শালৰ কাপোৰ বোৱে। আকৌ শাল বুলি কওঁতে শালো আছে, ইফালে হাঁহ মুৰ্গী কুকুৰা এইবিলাকো বোৱে, এনেকে তেওঁলোকে চলি আছে।
0: আৰু গোটেই তেওঁলোকক কি ধৰণে সহায় কৰিছে?
1: তেওঁলোকক সহায় কৰা মানে যেতিয়া এটা আত্মসহায়ক গোট খুলিব তেওঁলোকৰ সেই আত্মসহায়ক গোটৰ ওপৰত এটা আকৌ ফিউ থাকে। ফিউ মানে হ'ল ভিলেজ অৰ্গেনাইজেশ্যন, এইটো গোটৰ অকণমান ওপৰত। সেইটো হৈছে কি, প্ৰতিটো গোটৰ পৰা 2 গৰাকী বা 3 গৰাকী সদস্য লগ লাগি সেইটো এটা গোট হয়। আকৌ ফিউ গোট তেওঁলোকৰ ওপৰত এটা থাকে,
0: ভিঅ'
1: ভিলেজ অৰ্গেনাইজেশ্যন
0: বা গ্ৰাম্য সংস্থা, গ্ৰাম্য
1: সংগঠন হয়। তাৰপিছত সেই ভিঅ'টোৰ পৰা তেওঁলোকে সুবিধা কিছুমান পায়, যেনে ধৰক তেওঁলোকক কিবা এটা কাম তেওঁলোকে হাতত লৈছে, সেইটো কামৰ কাৰণে তেওঁলোকৰ মূলধন কমি আছে, তেতিয়া তেওঁলোকে সেই ফিউত যেতিয়া এখন তেওঁলোকৰ দৰখাস্ত দিব তেতিয়া তেওঁলোকৰ পৰা তাতে পইচা পাব,
0: পইচা পাব, তাৰমানে ঋণ
1: ঋণ হিচাপে পাব। আকৌ ফিউটোৰ ওপৰত এটা আছে CLF বুলি কয় সেইটো। তাৰপিছত সেনেকৈ গোটেই যিকোনো কাম হাতত ল'লে ঋণ হিচাপেই হওক বা পইচা পাতিৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াও পিছ হুহুকি আহিব লগা হোৱা নাই এতিয়া। আৰু
0: তাৰমানে ভিঅ' আৰু CLF,
1: CLF
0: এই দুটা, CLF মানে সম্পূৰ্ণ সেইটো হৈছে,
1: CLF হৈছে ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন।
0: আচ্ছা, তাৰমানে এটা ক্লাষ্টাৰ মানে এটা বৃহৎ
1: অংশ, তেতিয়া আকৌ ফিউটোৰ পৰা যাব সদস্য,
0: তাৰমানে গ্ৰাম্য সংগঠন কেইবাটাও গ্ৰাম্য সংগঠন লগ লাগি পেলাই এটা ক্লাষ্টাৰ
1: কৰা,
0: ক্লাষ্টাৰ কৰা হৈছে। তেওঁলোকেও বিভিন্ন ধৰণৰ সহায় কৰিব
1: পাৰে,
0: সহায় কৰিব পাৰে। এইখিনি হৈছে আপোনাৰ মানে আত্মসহায়ক গোটৰ সদস্যই লাভ কৰিব পৰা কিছুমান
1: সুবিধা
0: আপুনি ক'লে। এতিয়া আত্মসহায়ক গোটৰ কামখিনি কৰি যাবলৈ হ'লে কিছু কিছু কথাত মন দিব লাগিব, যিটো আপুনি জানো যে পঞ্চসূত্ৰ বুলি কথা এটা আছে নহয় জানো, এইখিনি কথা কওকচোন বাৰু।
1: প্ৰথম আছে পঞ্চসূত্ৰ বুলি ক'লে, এতিয়াতো দশসূত্ৰ হৈছেগৈ, দশসূত্ৰ কামখিনি এতিয়া আমাৰ জীৱিকা বাইদেউসকলে আৰম্ভণি কৰিছে মাত্ৰ। পঞ্চসূত্ৰ বুলি ক'লে তেওঁলোকে নিয়মীয়া সভা এখন পাতিব লাগে প্ৰতি মাহতে,
0: প্ৰতিটো গোটেমীয়া সভা পাতিবই লাগিব।
1: মাহত বুলি কওঁতে এতিয়া সপ্তাহত পাতিব লাগে, মানে ধনটো তেওঁলোকে এটা সপ্তাহত জমা কৰিব লাগে। তাৰপিছতে সেই তাৰপিছত নিয়মীয়া সঞ্চয়, তেওঁলোকৰ 5খন বহী লাগিব পঞ্চসূত্ৰ হিচাপত, 5খন বহী, নিয়মীয়া সভা, নিয়মীয়া সঞ্চয়, আভ্যন্তৰীণ ঋণ মানে তেওঁলোকে ক'ৰ পৰা
0: নিজৰ মাজত পালে,
1: তাৰপিছতে নিয়মীয়া পৰিশোধ, কোনে কিমান ধৰণে পৰিশোধ কৰিছে নিয়মীয়া, তাৰপিছত আৰু আছে সঠিক আৰু পৰিষ্কাৰ নথি পত্ৰ, তেওঁলোকৰ ক্লিয়াৰেশ্যন বুলি থাকে এখন ক্লিয়াৰ বহী, সেইখন তেওঁলোকৰ লাগিব।
0: এতিয়া আপুনি আত্মসহায়ক গোটৰ ধৰক এই সদস্যৰ লগতে আপুনি কৃষি সখী হিচাপে নিশ্চয় আপোনাক নিৰ্বাচন কৰা কথাটো আপুনি আৰম্ভণিতে ক'লে কি ধৰণে নিৰ্বাচন কৰা হ'ল। এতিয়া এই কামখিনি কৰিবলৈতো এটা প্ৰশিক্ষণৰ প্ৰয়োজন হয়, কি কি প্ৰশিক্ষণ ল'লে আপুনি বা ক'ৰ পৰা এই প্ৰশিক্ষণ দিয়া হ'ল?
1: প্ৰশিক্ষণ আমাক অসম গ্ৰামীণ জীৱিকা অভিযানৰ যি মুখ্য কাৰ্যালয় আছে তাত আমাৰ ছাৰসকলে আমাক বিভিন্ন ধৰণে প্ৰশিক্ষণ দিয়াইছে। তেওঁলোকে আমাৰ কৃষি ক্ষেত্ৰখনত আমি কেনেকৈ জড়িত হ'ব লাগে বা কৃষি কাৰ্যৰ দ্বাৰা আমি কেনেকৈ লাভৱান হ'ম, খেতিটো সকলোৱে কৰে কিন্তু কি ধৰণৰ খেতিৰে আমি সহজতে মানে লাভ হ'ম,
0: তেওঁলোকক বিশেষকৈ আপুনি আপোনালোকে কোনটো কথাত বেছি গুৰুত্ব দিয়ে?
1: আমি গুৰুত্ব দিবলগীয়া কথাটো হৈছে তেওঁলোকৰ জৈৱিক সাৰৰ ওপৰত। আজিকালি যিটো মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি পৰিৱেশ বিনষ্টৰ লগতে যিটো মানে ফচলৰ পৰা হোৱা আমাৰ বেমাৰ আজাৰ ব্যাধি সেইখিনি নিৰাময় কৰাটোৱে আমাৰ লক্ষ্য।
0: হয়, কি ধৰণৰ আপুনি কথা ক'ব বিচাৰে মানে জৈৱিক সাৰ ল'বলৈ হ'লে জৈৱিক সাৰটো ক'ৰবাৰ পৰা ল'ব লাগিব বা নিজেও প্ৰস্তুত কৰিব
1: পাৰে? নিজে প্ৰস্তুত কৰিব পাৰে।
0: কেনেকৈ কৰিব পাৰিব?
1: জৈৱিক সাৰ বুলি ক'ব লাগিলে আমাক মূলতঃ লাগে গোবৰ। আমি গৰুটো আমাৰ গাঁৱলীয়া ঠাইত সকলোৱে গৰু পালন কৰে, ছাগলী পালন কৰে, গতিকে সেই গৰুৰ যিখিনি গোবৰ, ছাগলীৰ যিখিনি আমাৰ
0: গোবৰ,
1: সেইখিনি বস্তু যদি থাকে আমাৰ পচন সাৰ হওক মানে জৈৱিক সাৰ প্ৰস্তুত কৰাত সেইখিনিয়ে আমাক বেছি সহায় কৰিব পাৰে। এতিয়া পচন সাৰটো প্ৰস্তুত কৰোঁতে বেছি আমাৰ একো বস্তুৱে খৰচ কৰিবলগীয়া বস্তু আমাৰ একো নাই। এটা আমি গাঁত খান্দিলোঁ, সেই গাঁতটোত আমাৰ গোবৰ থৈ দিলোঁ, আমাৰ গোহালিৰ পৰা যোৱা গোবৰখিনি আমি তাতে থলোঁ। থৈ আমাৰ যিখিনি আমাৰ পাকঘৰত ব্যৱহাৰ হোৱা আমাৰ যি খাদ্য বস্তুৰ বাকলি পেলনীয়া অংশ সেইখিনি আমি ৰেগুলাৰলি তাতে থলোঁ। থৈ দিলোঁ। তাৰপিছতে আমি যিখিনি আমাৰ লেতেৰা আমি ঘৰ দুৱাৰ সাৰিলে যিখিনি জাবৰ জোথৰ ওলায় সেইখিনি আমি তাতে থলোঁ।

0: সেইখিনি গৈ গৈ আমি চাহ পৰা ঠাইত খান্দিব লাগিব গাঁতটো, সেইখিনি গৈ গৈ আমাৰ পচন সাৰ উৎপন্ন হয়, আমাৰ পেলনীয়া জাবৰ জোঁথৰ, গোবৰ, তাৰপিছতে আমাৰ যিখিনি ঘৰ সাৰোতে ওলোৱা জাবৰ জোঁথৰ বা বস্তিৰ যিখিনি আমাৰ জাবৰ জোঁথৰ, পেলনীয়া সৰা পাত কিবা কিবি, সেইখিনি আমাৰ মিশ্ৰণ হৈ পেলাই আমাৰ পচন সাৰ প্ৰস্তুত হয়।
1: আৰু কেঁচুসাৰটো,
0: কেঁচুসাৰটো ডাঙৰ টেংকি বা হেৰিত কৰে, সেইখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা বহুতে বিভিন্ন ধৰণৰ সহায় পাইছে ইতিমধ্যে। এটা টেংকি নহ'লেও যেনিবা সহজতে এজনীয়ে মই কৰিব পৰাকৈ কৈ দিছোঁ, এটা সৰুকৈ এটা আমি গাঁত খান্দি ল'লোঁ, গাঁত খান্দি লৈ তাত আমি এখন পলিথিন আমি চাৰিওফালৰ পৰা আমি মেৰিয়াই ল'লোঁ, তলতো আমি পলিথিনখন পাৰি দিলোঁ, চাহ জেগাত হ'লে বেছি ভাল। তাৰপিছত আমি তলৰ লেয়াৰটোত আমি বালিচহীয়া মাটি অকণমান পেলাই থৈ দিলোঁ তাতে, তাৰপিছত আমি তাত দিলোঁ গোবৰ, কেঁচাও নহয় শুকানো নহয়, এনেকুৱা মানে আধা ভিজা আধা শুকান এনেকুৱা টাইপৰ গোবৰ অকণমান আমি দি দিলোঁ। তাৰপিছতে আমি তাত আমাৰ কলগছ, মানে কল ফল পাই যোৱা কলগছ হ'লেও কথা নাই, কলগছটো আমি সৰু সৰুকৈ থুকি ডাঙৰকৈও দিব পাৰি, কিন্তু কেঁচুটোৱে যেতিয়া খাব সিহঁতে বহুত দিন লাগি যাব, সৰু সৰু হ'লে সিহঁতে সোনকালে খাব পাৰিব, সেই ধৰণত আমি কলগছটো থুকি লৈ পেলাই তাতে দিলোঁ। দিয়াৰ পিছত আমাৰ যিখিনি পেলনীয়া জাবৰ জোঁথৰ, মানে পাকঘৰৰ পেলনীয়া শাক পাচলিৰ যিখিনি ৰৈ যোৱা অংশ, সেইখিনি আমি তাতে দিলোঁ। তাৰপিছত আকৌ গোবৰ দিলোঁ, এনেকৈ তিনি চাৰিটামান লেয়াৰ আমি দি দিলোঁ। দিয়াৰ পিছত কিছুদিন যাব লাগিব, মানে 21-22 দিনমান যোৱাৰ পিছত আমি বস্তুখিনি লেয়াৰ কৰি কৰি উঠি আমি গোবৰ দিলোঁ, আকৌ সেয়া জাবৰ দিলোঁ, আকৌ গোবৰ দিলোঁ, আকৌ জাবৰ দিলোঁ, এনেকৈ আমি এখন পতাৰ বস্তা, বতাহ সোমাব পৰা বস্তা এখনেৰে আমি ঢাকি দিওঁ। দি পেলাই 2-3 দিনৰ মূৰে মূৰে অকণমান আমি পানী ছটিয়াই অকণমান হেৰি শুকান হৈ আছে নেকি চাব লাগিব, বস্তুটো যেতিয়া হেৰি হ'ব আৰু মানে নাই এতিয়া অকণমান শুকান হৈছে, তেতিয়া আকৌ আমি অকণমান মাজে মাজে পানী ছটিয়াই দিব লাগিব। তাৰপিছত যেতিয়া অকণমান বস্তুখিনি মানে ইমানখিনি বস্তুৰ পৰা মানে অলপ বেছি বস্তুৰ পৰা যেতিয়া অকণমান কমি যাব, বহুতো নকমে, যেনিবা 60-40 ভাগ হৈছেগৈ আৰু, তেতিয়া সেই সময়ত আমি কেঁচুটো এৰি দিম তাতে।
1: কেঁচুটো ক'ৰ পৰা সংগ্ৰহ কৰে?
0: অসম গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়, তেওঁলোকৰ লগত যোগাযোগ কৰিলেও পাব। আৰু আজিকালি গাঁৱকে আমাৰ সেইখিনিত কিন্তু মহিলাসকলে কৰিছে,
1: চবে
0: কৰিছে। তাৰপিছতে সেই কেঁচুটো এৰি দিলোঁ আমি, কেঁচুটো এৰি দিয়াৰ আকৌ কিছুদিন পিছত কেঁচুটো খাই খাই খাই মানে তল পাবগৈ, তলত বালিচহীয়া মাটিখিনি দিয়াৰ এটাই কাৰণ কেঁচুখিনি তাতে ৰ'বগৈ, মানে সিহঁতে আন্ধাৰ ঠাই বিচাৰে, সিহঁতক তাতে লাগিব, সেই ঠাইখিনিত সিহঁতে ৰ'ব, ৰৈ গোটেই বস্তুখিনি যেতিয়া খাই উঠিব, কেঁচুটো কাটি দিলে যেনেকুৱা এটা অংশ ওলাব ঠিক তেনেকুৱা ধৰণৰ হৈ যাবগৈ গোটেই মিশ্ৰণখিনি, কেঁচুৰ পৰা সেই বীজখিনি ওলাব, কেঁচুখিনি দিলোঁ, কেঁচুখিনি এতিয়াতো ছাইড কৰিব লাগিব, তেতিয়াহে সাৰখিনি দিব পাৰিম। এখন চালনীৰে সেই বস্তুখিনি যেতিয়া চালি নিম, কেঁচুখিনি তলত যাব, এটা চাইডত আকৌ কেঁচু সাৰখিনি হ'ব,
1: এই কেঁচুখিনি আৰু ব্যৱহাৰ কৰিব পৰা যাব,
0: আকৌ পাৰিব, তাতে বংশ বৃদ্ধিও হ'ব। যদি আপুনি 10 ডাল কেঁচু দিয়ে, আপুনি চাব আকৌ পিছৰ বাৰত আপোনাৰ 50 ডাল হৈয়ে আছে।
1: শ্ৰীমতী গিনী দেৱী, আপুনি আজি আমাৰ মাজলৈকে আহি বিভিন্ন কথা ক'লে, ইতিমধ্যে মই ক'লোৱেই আপুনি আত্মসহায়ক গোট খোলাৰ লগতে সাৰ প্ৰস্তুত কৰা, তাৰপিছত আপোনাৰ ভিটামিন প্ৰস্তুত কৰা, এই বিভিন্ন কথা ক'লে, লগতে কৃষি সখী হিচাপে যি দায়িত্ব থাকে তাৰ বিষয়ে আপুনি ক'লে। আমি আশা কৰিছোঁ আপোনাৰ কথাখিনি আমাৰ যিসকল মহিলা আছে, গ্ৰাম্য মহিলা, তেখেতসকলক নিশ্চয় সহায় কৰিব, আৰু ইয়াত আহি এইখিনি কথা কোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।
2: ইমান পৰে শ্ৰোতাসকলে কৃষি সখী গিনী দেৱীৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। আমাৰ আজিৰ গয়া মহিলাৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি। আজি বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ অসমীয়া পাঠ বৰগীত পাঠ যুগুতাই শিক্ষা দিব ৰাণী দেৱান বৰুৱাই। 6:10 কৃষিজগত অনুষ্ঠানত জীৱাণুসাৰ আৰু নেনোসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ, এই সম্পৰ্কে এক আলোচনাত ভাগ ল'ব ডক্টৰ মেৰি সাধনা শৰ্মা আৰু কংকু ডেকাই। আঁত ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা

উৎপল বৰাৰ। বিয়লি 6:40 আৰু সন্ধিয়া 7:05 বৃন্দগান, 7:00 নিউ পাটৰি, 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত দয়াৱতী দেউৰী আৰু লগৰীয়াসকলে গোৱা তিৱা গীত। 7:45 মিনাৰ্ভা ফুকনৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। 8:02 প্ৰণৱ জ্যোতি ডেকাৰ ৰচিত নাট কালকুটৰ সপ্তম খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 8:30 অসমীয়া এলবামৰ গীত, চিত্ৰগীত নিশা 9:00। 9:30 সাহিত্য চৰা অনুষ্ঠানত মণিকা দেৱীৰ গল্প আৰু ৰুৱাদ লয়ঙৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত মহেশ্বৰ নেওকৰ বিষয়ে শুনিবলৈ পাব, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এতিয়া শুনক কাইলৈৰ অনুষ্ঠানসূচী।

0: নিশা দহ বজাত ভাৰতৰ ছেমি কণ্ডাক্টৰ অভিযানৰ অন্তৰ্গত আয়োজন কৰা ছেমিকন ইণ্ডিয়া 2026ৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত আমাৰ ঐতিহ্য আমাৰ গড়, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব জয়ন্ত কুমাৰ পাঠক আৰু ডক্টৰ দেৱকুমাৰ দত্তই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:30 ডক্টৰ অনলাইন, এই অনুষ্ঠানৰ অতিথি হৃদৰোগ বিশেষজ্ঞ ডক্টৰ ঋতুপৰ্ণ বৰুৱা, আঁঠৰোতা সীমান্ত বাৰ্মা। দিনৰ 12:30 আইডৰ বুলনি অনুষ্ঠানত গ্ৰাহস্থ হিংসা আৰু আইনী ব্যৱস্থা, এই বিষয়ে মৃন্ময় দত্তৰ সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। সন্ধিয়া 5:25 শিল্পী পলৰ হিন্দী কথিকা কামাখ্যা মন্দিৰ কি পৌৰাণিক কথা। 6:10 কৃষক বাণী, এই অনুষ্ঠানত মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি, এই বিষয়ে এটি আলোচনাৰ দ্বিতীয় খণ্ড। ভাগ ল'ব ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে আছে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি, এই বিষয়ে পুতলি হাজৰিকাৰ সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ। পাচলি আৰু শস্যৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, আগবঢ়াব শিখামণি দত্তই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, শিল্পী চাৰু গোহাঁই, কৃষ্ণা লহকৰ বৰদলৈ, ৰিদীপ দত্ত, নীলিমা খাতুন আৰু পুলক বেনাৰ্জী। 6:55 জ্ঞান বিজ্ঞান, যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। 6:30 নিয়োগ বাতৰি, যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 অভিলেখাগাৰৰ পৰা, এই অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:15 জিলা ৰেহৰূপ, 9:20 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান লাইভ ফোন ইন কল্পতৰু। অনুষ্ঠান পৰিস্থিতি ইমানেই। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক বিদ্যাৰ্থীৰ অনুষ্ঠান।
1: দশমমানৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমীয়া বিষয়ৰ পাঠ্যপুথিখনৰ বৰগীত এই শীৰ্ষক পাঠটি আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকৰ বাবে এই পাঠ যুগুতাই দিছে ৰাণী দেৱান বৰুৱাই। তোমালোকৰ পাঠত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত ৰাগ বসন্ত নামে এটি পাঠ যুগুতোৱা হৈছে। প্ৰধান পাঠৰ মাজলৈ আমি যোৱাৰ আগতে বৰগীতনো কি সেই সম্পৰ্কে জনা উচিত। বৰগীতসমূহ হ'ল শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত। ই অসমীয়া সাহিত্যৰ মূল্যৱান সম্পত্তি। উচ্চমান বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক আৰু উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ। শ্ৰী শ্ৰী শংকৰদেৱে 12 গীত ৰচিছিল যদিও বৰ্তমান 14 পোৱা গৈছে। ইয়াৰ উপৰি মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা 9:11 বুলি পণ্ডিতসকলে অনুমান কৰিছে। মাধৱদেৱৰ বৰগীতসমূহ ভক্তিপ্ৰাণৰ মৰ্মস্পৰ্শী প্ৰকাশ। তেওঁ ৰচনা কৰা বৰগীতসমূহ দাস্য আৰু বাৎসল্য ৰসপ্ৰধান। মাধৱদেৱৰ বেছিভাগ বৰগীতত শিশু কৃষ্ণ চৰিত্ৰৰ অভিব্যক্তি প্ৰকাশক যদিও সকলোবিলাক বৰগীতেই চিত্ৰধৰ্মী বৰ্ণনা, ভাষাৰ মাধুৰ্য, অন্তৰৰ উৎসাহ আৰু হৃদয়ৰ আকুলতা অতি সৰল আৰু সাৰ্থকভাৱে প্ৰকাশ পাইছে। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে আমি বৰগীতৰ লক্ষণ সম্পৰ্কে আলোচনা কৰা ভাল হ'ব। বৰগীতৰ লক্ষণসমূহ বৰগীতৰ ভাষা ব্ৰজাৱলী, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তাল যুক্ত হ'ব লাগিব, বৰগীতসমূহ ভক্তিমূলক আৰু ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক হয়। একমাত্ৰ

মাত্ৰ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱে লিখা গীতসমূহকেই বৰগীতৰ আখ্যা দিয়া হয়। বৰগীতসমূহ নাম ধৰ্ম অৰ্থাৎ শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত হৈছিল আৰু বৰগীতসমূহ ভক্তি ৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে। মাধৱদেৱৰ বৰগীতসমূহ শিশুকৃষ্ণৰ লীলা বিষয়ক। ইয়াৰ উপৰিও অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনো দেখিবলৈ পোৱা যায়। এতিয়া আমি পাঠত দিয়া বৰগীতৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱৰ এটি চমু আলোচনা কৰি লওঁ আহা। বৰগীতৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত জন্মগ্ৰহণ কৰিছিল। পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। বৰ্তমানৰ বাংলাদেশত বন্দুকা নামে ঠাইত শিক্ষা গ্ৰহণ কৰিছিল। জীৱনৰ আগছোৱাত তেওঁ শাক্তধৰ্মী আছিল যদিও মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ ব্যক্তিত্বত আকৰ্ষিত হৈ নাম ধৰ্ম গ্ৰহণ কৰে আৰু শংকৰদেৱৰ প্ৰিয় আৰু প্ৰধান শিষ্য হিচাপে পৰিগণিত হয়। 1596 চনত মহাপুৰুষজনাই কোচবিহাৰৰ ভেলাডাঙাত ইহলীলা সম্বৰণ কৰে। সাহিত্যৰাজিসমূহ হ'ল বৰগীতসমূহ, চোৰধৰা পিম্পৰা গুচোৱা, অংকীয়া নাট, দধি মথন আদি কাব্য, ৰামায়ণ, ৰাজসূয় যজ্ঞ, ভোজন বিহাৰ, ভূমি লুটুৱা, গুৰু ভতিমা, ভক্তি ৰত্নাকৰ, নাম মালিকা, জন্ম ৰহস্য আদি। এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। 1000টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। মাধৱদেৱৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ ভাষা ব্যৱহাৰ হোৱা বাবে জনসাধাৰণৰ অধিক ওচৰ চপাত সহায় হৈছিল। তদুপৰি বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বোধগম্য হৈছিল। এই বৰগীতটিত মাধৱদেৱৰ দাস্য ভক্তিভাৱ প্ৰকট হৈছে। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া বৰগীতৰ সাৰাংশ সম্পৰ্কে জানিলোঁ। এই বৰগীতটিত ৰচকৰ ভগৱানৰ প্ৰতি থকা অগাধ শ্ৰদ্ধা ভক্তিভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। কবিয়ে ভগৱানক অতি আতুৰ হিয়াৰে মিনতি কৰিছে। ভগৱানে যেন তেওঁক জীৱনে মৰণে কোনো সময়তে এৰা নিদিয়ে। যিগৰাকী ঈশ্বৰক হন হনন্দ আদি বিখ্যাত মহাযোগীসকলে ধ্যান কৰে, শ্ৰেষ্ঠ শাস্ত্ৰ নিগম আদিও যাৰ আদি অন্ত ব্যক্ত কৰিব নোৱাৰে, সহস্ৰ বয়নে যাৰ সীমা বিচাৰি নাপায়, তেনেহে ভগৱানক নিজকে অধম বুলি কৈ মাধৱদেৱে কেনেকৈনো তেওঁৰ মহিমা বুজি পাব তাকে চিন্তা কৰিছে। তেওঁ ভগৱানৰ ওচৰত অতি আতুৰ হৈ প্ৰকাশ কৰিছে যে বিষয় বৈভৱত সংসাৰৰ লোভ মোহত মোহগ্ৰস্ত হৈ এনেদৰে নিমজ্জিত হৈ পৰিছে য'ৰ পৰা উদ্ধাৰ কৰিবলৈ ভগৱানৰ চৰণত পৰি খাটনি ধৰিছে। ভক্তৰ কাৰণে ভগৱানৰ দুই চৰণ কমল অতি মূল্যৱান সম্পদস্বৰূপ। ঈশ্বৰতেই আৰম্ভ আৰু ঈশ্বৰতেই তেওঁলোকৰ জীৱনৰ শেষ। তেওঁলোকৰ সকলো কথা কাম ভগৱানৰ নামত সমৰ্পিত। ভগৱান দয়াৰ সাগৰ, দয়ালু ঈশ্বৰে তেনে ভক্তক সততে ৰক্ষা কৰে। সেয়ে কবিয়ে দয়ালু প্ৰভুৰ ওচৰত শৰণ লৈছে আৰু এই মায়াময় সংসাৰৰ মায়া মোহৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰাৰ্থনা জনাইছে। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে এটা কথা আলোচনা কৰা উচিত হ'ব যে পাঠটিৰ মূল ভাৱটি যদিও দেখাত একে যেন লাগে, তথাপিও মূলভাৱ আৰু সাৰাংশৰ মাজত কিছু পাৰ্থক্য আছে, সেয়ে পাঠটোৰ মূলভাৱটো আলোচনা কৰাটো ভাল। মূলভাৱটো তোমালোকে শুনা হওকচোন। দাস্য ভাৱ প্ৰকাশক এই বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱৰ এক অনুপম সৃষ্টি। ইয়াৰ মূল প্ৰতিপাদ্য বিষয় হ'ল ভগৱানৰ ওচৰত শৰণ লোৱা আৰু এই মিছা সংসাৰৰ মায়ামোহৰ পৰা মুক্তি লাভ কৰা। ইয়াত কবিয়ে অতি আতুৰ হৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিছে যাতে তেওঁক ভগৱানে জীৱনে মৰণে কোনো সময়তে যেন এৰা নিদিয়ে। ভগৱানৰ মহিমা অসীম। অতি সিদ্ধ পুৰুষ, গুণী জ্ঞানী, ঋষি মুনি, যোগীসকলেও ঈশ্বৰক ধ্যান কৰে। সকলো শাস্ত্ৰ নিগম আদিও যাৰ কোনো উৱাহাদি নাপায়, সহস্ৰ বয়নে যাৰ কোনো সীমা বিচাৰি নাপায়, তেনেহ'লেনো অধম কবিয়েনো কেনেকৈ তেওঁৰ মহিমা বুজি পাব বুলি আক্ষেপ কৰিছে। তেওঁ ভগৱানৰ ওচৰত অতি আতুৰ হৈ প্ৰাৰ্থনা কৰি কৈছে যে বিষয় বৈভৱত সংসাৰৰ মায়ামোহত মোহগ্ৰস্ত হৈ এনেদৰে নিমজ্জিত হৈছে যে য'ৰ পৰা তেওঁক উদ্ধাৰ কৰিবলৈ চৰণত ধৰি খাটনি ধৰিছে। ভক্তৰ কাৰণে ভগৱানৰ দুই চৰণ কমল মহাসম্পদস্বৰূপ। ভগৱানেই তেওঁলোকৰ সকলো। সেয়ে এনেহেন

ভগৱানৰ চৰণত শৰণ লৈ সাংসাৰিক মায়ামোহৰ পৰা পৰিত্ৰাণ বিচাৰি কবিয়ে আকুল আহ্বান কৰিছে। ছাত্ৰ ছাত্ৰীসকল পাঠটিত কেইবাটিও সৰু চমু উত্তৰ বিচাৰি প্ৰশ্ন লিখিবলৈ দিছে। এই চমু প্ৰশ্নকেইটাৰ উপৰিও তোমালোকে আৰু কিছু চমু প্ৰশ্ন উত্তৰ লিখি লোৱা উচিত হ'ব, কাৰণ পাঠত দিয়া প্ৰশ্নকেইটি পৰীক্ষাত নাহি তেনেধৰণৰ আন প্ৰশ্ন আহিব পাৰে। সেয়ে তোমালোকে নিজেই বেছ কিছু চমু প্ৰশ্ন উত্তৰ নিজে লিখিবা, তেতিয়া পাঠটি তোমালোকৰ এনেধৰণে হৃদয়ংগম হ'ব যে পাঠটিৰ যিকোনো প্ৰশ্নৰ অতি সহজতেই উত্তৰ লিখিব পাৰিবা। হওক সহস্ৰ বয়নে যাৰ নপাৱস্তু সীমা অধম জানিব কেনে তোমাৰো মহিমা, এইটো এটা চাৰি নম্বৰ থকা ব্যাখ্যাও হ'ব পাৰে নাইবা দুই নম্বৰ থকা প্ৰশ্ন হ'ব পাৰে। প্ৰশ্নটো এনেধৰণৰ হ'ব পাৰে, সহস্ৰ বয়ন কি, ইয়াত অধম বুলি কোনে কাক কৈছে? এই প্ৰশ্নটোৰ উত্তৰ এনেধৰণৰ হ'ব, সহস্ৰ বয়ন মানে বহুতো বা সহস্ৰ মুখ যাৰ। ইয়াত কবি মাধৱদেৱে নিজকে অধম আখ্যা দি দাস্য ভাৱ প্ৰকাশ কৰিছে। এই বাক্য কেইফাকিকে ব্যাখ্যা হিচাপে লিখিবলৈ হ'লে প্ৰসংগ সংগতি দৰ্শাই উত্তৰটো লিখিব লাগিব। এতিয়া আমি তিনিটা পেৰেগ্ৰাফত লিখা পাঠটোত থকা ব্যাখ্যাকেইটা আলোচনা কৰিছোঁ। পদ ফাঁকিৰ ব্যাখ্যা শুনা। পদ ফাঁকি হ'ল, আতুৰ ভৈলোহ হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণে কমলে। প্ৰথম দফাটিত লিখিবা, উদ্ধৃত পদ ফাঁকি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত আমাৰ পাঠত সন্নিৱিষ্ট বৰগীত পাঠটিৰ পৰা তুলি লোৱা হৈছে। দ্বিতীয় দফাত হ'ব, জীৱই সংসাৰ যন্ত্ৰণাত মজি পিছত অস্থিৰ হৈ তাৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱানক কিদৰে আতুৰ হৈ প্ৰাৰ্থনা কৰিছে তাকে ইয়াত প্ৰকাশ পাইছে। তৃতীয় দফাত হ'ব, মানুহ মায়ামোহেৰে আৱৰা জীৱ সংসাৰ যাত্ৰাত বা জীয়াই থকা অৱস্থাত সকলো কথা পাহৰি আনন্দ ৰং ৰহস্যত অতিবাহিত কৰে, বিষয় সম্পত্তি ধন জন ইত্যাদিৰ বাবে হাহাকাৰ কৰি ফুৰে। এইদৰে একেৰাহে কৰ্মব্যস্ত হৈ থাকোঁতে আন কথা সকলো পাহৰি যায়। যেতিয়া এই সকলো পাৰ্থিৱ সুখত জীৱ অতিষ্ঠ হৈ পৰে, বিপদ আপদ দুখ যন্ত্ৰণাত পৰে, তেতিয়া মনত জ্ঞানৰ উদয় হয় আৰু সেই সময়তে ভগৱানৰ চৰণ দুখানিলৈ মনত পৰে। ভগৱানৰ চৰণত শৰণ ললেহে ইয়াৰ পৰা মুক্তি পাব পাৰি বুলি বোধোদয় হয়। গতিকে কবি মাধৱদেৱৰো মনত তেনে ভাৱৰ উদয় হ'ল। সংসাৰ যন্ত্ৰণাত বিৰক্ত হৈ তেওঁ ভগৱানৰ চৰণ কমলত শৰণ ল'বলৈ ইচ্ছা কৰিছে। ইয়াৰ পিছৰ ব্যাখ্যাটি হ'ল, তোমাৰ চৰণ দুই মোৰ মহাধন ভকতৰ জনৰে নিজ তুমিহে জীৱন। প্ৰথম দফাত লিখিব লাগিব, ব্যাখ্য পদ ফাঁকি আমাৰ অসমীয়া পাঠত সন্নিৱিষ্ট হোৱা শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত পাঠটিৰ অন্তৰ্গত। দ্বিতীয় দফাত ভগৱানৰ প্ৰতি আহ্লাদিত কবিয়ে তেওঁৰ বিগলিত অন্তৰেৰে ভগৱানেই ভক্তৰ জীৱনৰ আধাৰ তাকে প্ৰকাশ কৰিবলৈ গৈ এই পথ ফাঁকিৰ অৱতাৰণা কৰিছে। তৃতীয় দফাত লিখিব লাগিব, ভক্ত কবিয়ে ভগৱানৰ প্ৰেমত নিজকে একেবাৰে নিমজ্জিত কৰি পেলাইছে। তেওঁ নিজে ভগৱানৰ প্ৰতি এনেদৰে আপ্লুত হৈ পৰিছে যে ভগৱানৰ বাহিৰে তেওঁ আন কোনো কথাই চিন্তা কৰিব নোৱাৰে। ভগৱান ভক্তৰ মনত সাংসাৰিক ধনবিধ সম্পদ সকলো অসাৰ বা মূল্যহীন। তেওঁৰ বাবে ঈশ্বৰৰ দুই চৰণকমল মহামূল্যৱান সম্পদ স্বৰূপ। তেওঁৰ বাবে ভগৱানেই সঞ্জীৱনী স্বৰূপ। প্ৰকৃত ভক্তই ভগৱানৰ ওচৰত নিজকে এনেদৰে সমৰ্পিত কৰে যে ইয়াতকৈ শ্ৰেষ্ঠ আনন্দ একো নাই। সংসাৰৰ প্ৰতি অনীহা থকা কবি ভগৱান প্ৰেমত এনেদৰে ব্যাকুল যে তেওঁ একেবাৰে আপোন পাহৰা হৈ ভগৱানেই তেওঁৰ ধনবিদ, তেওঁৰ প্ৰাণ, জীৱনী শক্তি বুলি ধাৰণা কৰিছে। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত তাৎপৰ্য ব্যাখ্যা সম্পৰ্কে আমি জানি লওঁ আহা। ব্যাখ্যাত যিদৰে প্ৰসংগ সংগতি দৰ্শোৱা হয় আৰু তিনিটা বা চাৰিটা দফাত ব্যাখ্যাটি আগবঢ়োৱা হয়, তাৎপৰ্য ব্যাখ্যাত প্ৰসংগ সংগতিৰ অৱতাৰণা নকৰিও হ'ব। মাত্ৰ ব্যাখ্যা কথাখিনিৰ অন্তৰ্নিহিত ভাৱটিহে শুদ্ধভাৱে ব্যাখ্যা কৰিব লাগে। প্ৰশ্নটো হ'ল, সনক সনন্দ যোগী যাহাকু বিধায় সকল নিগম যাক বিচাৰি নাপায়। উত্তৰত হ'ব, ভগৱান পৰম ব্ৰহ্মস্বৰূপ, এওঁৰ আদি অন্ত পাবলৈ নাই। ঈশ্বৰে মায়াৰ দ্বাৰা সকলোকে সন্মোহিত কৰি ৰাখে। ভগৱানৰ মহিমা অসীম। ব্ৰহ্মা আদি কৰি বিষ্ণুৰ পাৰিষদসকলৰ দৰে সন সনন্দ মহাযোগীসকলেও যাৰ চৰণ চিন্তা কৰে, সকলো শ্ৰেষ্ঠ শাস্ত্ৰ নিগম আদিৰ মাজতো যাক বিচাৰি পোৱা নাযায় বা ধৰিব নোৱাৰি, তেনেহেন পৰম ব্ৰহ্মস্বৰূপ ঈশ্বৰৰ মহিমা সাধাৰণ মানুহ বা কবিয়েনো কি বুজি পাব বুলি মনত সংশয় জন্মিছে। ভগৱানৰ নিচিনা মায়াবীজনৰ মায়া বা ৰহস্যৰ একো তৎ ধৰিব

0: কৰিব নোৱাৰি ভাৱটি এই পথ ফাঁকিৰ দ্বাৰা সুন্দৰভাৱে প্ৰকাশ পাইছে। ছাত্ৰ ছাত্ৰীসকল, এই তাৎপৰ্য ব্যাখ্যাটি কেতিয়াবা খণ্ড প্ৰশ্ন হিচাপেও দিব পাৰে। প্ৰশ্নটো এনেধৰণৰ হ'ব পাৰে, হনক সনন্দ যোগী যাহাকো বিধায় সকলো নিগমে যাক বিচাৰি নাপায়, ইয়াক কোনে কি প্ৰসংগত কাৰ বিষয়ে কিয় এনেদৰে কৈছে চমুকৈ লিখা। উত্তৰটি হ'ব, বৰগীত ফাঁকিৰ মাজেৰে কবি শ্ৰী শ্ৰী মাধৱদেৱে সাংসাৰিক জীৱনত অতিষ্ঠ হৈ ভগৱানৰ ওচৰত আতুৰ হৈ শৰণ ল'বলৈ বাঞ্ছা কৰিছে। দ্বিতীয় দফাত হ'ব, পৰম ব্ৰহ্মস্বৰূপ ভগৱানৰ আদি অন্ত পাবলৈ নাই, জন্ম মৃত্যুৰ ৰহস্য বুজিব নোৱাৰি, বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জীৱকে মায়াৰ দ্বাৰা সন্মোহিত কৰি ৰাখিছে, সাধাৰণ মানুহ হিচাপে কবিয়েও নিজৰ জীৱন মৰণ সকলো ঈশ্বৰৰ ওচৰতে সমৰ্পিত কৰিছে। সংসাৰ যাত্ৰাত অতিষ্ঠ হৈ উঠা কবিয়ে অতি আতুৰ হৈ প্ৰাৰ্থনা কৰিছে যাতে ঈশ্বৰে তেওঁক জীৱনে মৰণে কোনো সময়তেই এৰা নিদিয়ে। অনন্ত অসীম পৰম ব্ৰহ্ম ঈশ্বৰক বিষ্ণুৰ পাৰিষদসকলৰ দৰে যোগীসকলেও তেওঁৰ চৰণ চিন্তা কৰে। সকলো শ্ৰেষ্ঠ শাস্ত্ৰ নিগমৰ মাজতো যাক বিচাৰি পোৱা নাযায়, তেনেহেন ভগৱানৰ মহিমা সাধাৰণ মানুহ কবিয়ে কি বুজি পাব বুলি নিজৰ মনত শংকা জন্মিছে। ঈশ্বৰৰ নিচিনা এই মায়াময় ৰহস্যৰ একো তত ধৰিব নোৱাৰাৰ প্ৰসংগত কবিয়ে ব্যাকুল হৈ এই পথ ফাঁকিৰ অৱতাৰণা কৰিছে বুলি ভবাৰ থল আছে। তোমালোকৰ প্ৰশ্নকাকতত চমু উত্তৰ লিখিবলৈ দিয়ে। প্ৰকৃততে চমু উত্তৰ দিয়া মানে চমুকৈ এটা সম্পূৰ্ণ বাক্যত উত্তৰটো লিখিলে পৰীক্ষকে মনত সন্তোষ পায়। উদাহৰণস্বৰূপে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? এনেধৰণৰ প্ৰশ্নৰ উত্তৰ প্ৰায় এনেদৰে লিখা দেখা যায়, উত্তৰ ঈশ্বৰক। যদিও উত্তৰটো আংশিক শুদ্ধ, তথাপিও উত্তৰটো এনেধৰণে লিখিলে মৰ্যাদাপূৰ্ণ হয়, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ঈশ্বৰক অনুৰোধ কৰিছে। আন এটা প্ৰশ্ন, বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰটো হ'ব, বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। ছাত্ৰ ছাত্ৰীসকল, ভালদৰে পঢ়িবা। আজিৰ পাঠ ইয়াতে সামৰিছো। তোমালোকৰ বাবে এই পাঠ যুগুতাই দিছিল ৰাণী দেৱান বৰুৱাই। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ সময় হ'লহি। পুনৰ তোমালোকলৈ প্ৰীতি শুভেচ্ছা জনাই অনুষ্ঠান ইমানতে সামৰিছো।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী।

এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। আজিৰ প্ৰধান বাতৰিসমূহত আছে, নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে কাইলৈৰ পৰা সেৱা সমৰ্পণ মাহ পালন, বিশ্ব অজন দিৱস উপলক্ষে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অসম শীতলীকৰণ কাৰ্যপন্থা মুকলি আৰু এছিয়ান গেমছত পুনৰ পদক জয় কৰিব পাৰিব বুলি লাভলীনা বৰগোহাঁইৰ আশা প্ৰকাশ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশী শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক শিৱামণি বৰা, এ আই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমন আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰাৰ্থীসকলে দলীয় নেতাকৰ্মীসকলক লগত লৈ নগাঁৱৰ জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশী শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে। এ আই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে আজি মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱজিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলৰ সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালাম

0: নামে মনোনয়ন পত্ৰ দাখিলৰ সময় মন্দিৰৰ বিধায়ক শ্বেৰমান আলী উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা একেৰাহে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈৰ পৰা অহা 17 অক্টোবৰলৈ সেৱা সমৰ্পণ মাহ আয়োজন কৰা হৈছে। এই সময়ছোৱাত কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে কাইলৈ সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে। অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে অৰিহণা আগবঢ়োৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰধানমন্ত্ৰী মোদীক সন্মান প্ৰদৰ্শন কৰিবলৈ তেওঁ আহ্বান জনায়।
1: অহা 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজাদিন। আমি অসমবাসী ৰাইজেও প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিশ্চিতভাৱে কৃতজ্ঞতা জনাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যখনক ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰিলে। অহা 17 ছেপ্টেম্বৰ তাৰিখে আমি এগচি মাটিৰ চাকিত বন্তি জ্বলাই নিজৰ নিজৰ ঘৰৰ সন্মুখত নামঘৰ, মন্দিৰ বা যিবিলাক উন্নয়নৰ প্ৰতীক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জৰিয়তে আমি লাভ কৰা অসংখ্য মেডিকেল কলেজ, হস্পিটেল, য'তেই বিকাশ হৈছে তেনেকুৱা স্থানত আমি এগচিকৈ মাটিৰ চাকিৰে বন্তি জ্বলাই ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিম, যাতে ভগৱানে তেখেতক এটা সুদীৰ্ঘ জীৱন দিয়ে।
0: ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰি জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে ৰূপায়ণৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত চিমি কৰণে অভিযানৰ অধীনত সংশ্লিষ্ট বিভাগসমূহৰ দায়িত্ব আৰু কৰণীয় সম্পৰ্কে বিস্তৃতভাৱে বুজাই দিয়ে। সেৱা সমৰ্পণ মাহ আয়োজন সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনেও কাৰ্যসূচী ৰূপায়ণ কৰিব। এই উপলক্ষে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো আজি বিশ্ব অজন দিৱস পালন কৰা হয়। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যৱস্থা। ৰাজ্য পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ বিভাগ তথা অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমাজৰ উদ্যোগত খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিশ্ব অজন দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম শীতলীকৰণ কাৰ্যপন্থা উন্মোচন কৰে। ৱৰ্ল্ড ৰিচোৰ্চেছ ইনষ্টিটিউট ইণ্ডিয়াৰ কাৰিকৰী সহযোগিতাৰে প্ৰস্তুত কৰা এই কাৰ্যপন্থাই ভৱন, উদ্যোগ, কোল চেইন আৰু পৰিবহণ খণ্ডত বহনক্ষম তথা কম খৰচী শীতলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে উন্নয়নৰ সমান্তৰালভাৱে উদ্যোগীকৰণৰ প্ৰয়োজন আছে, কিন্তু উন্নয়নৰ লগে লগে ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত কৰি ৰাখিব পৰা বহনক্ষম বিকাশ আৰু পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। উন্নয়ন আৰু উদ্যোগীকৰণৰ সমান্তৰাল কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাটো অত্যন্ত জৰুৰী বুলি প্ৰকাশ কৰি শ্ৰীমল্লবৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত পৰিৱেশৰ ওপৰত চাপ হ্ৰাস কৰি আগবাঢ়ি যোৱাত গুৰুত্ব আৰোপ কৰে। জলবায়ু পৰিৱৰ্তন কোনো এটা বিভাগ বা অঞ্চলৰ মাজত সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিভাগ, শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান, বিশেষজ্ঞ, স্বেচ্ছাসেৱী সংগঠন তথা নাগৰিকৰ সমন্বিত অংশগ্ৰহণেৰে জলবায়ু কাৰ্যসূচীত গণ আন্দোলনৰ ৰূপ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিৱসাগৰ জিলাত যক্ষ্মা ৰোগীৰ উন্নত চিকিৎসা আৰু যতনৰ লক্ষ্যৰে স্বাস্থ্যকৰ্মীসকলৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হয়। পৰহিৰে পৰা অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। NTEP অসম আৰু জফিগৰ নামৰ সংস্থাৰ সহযোগত শিৱসাগৰ নগৰ চিকিৎসা কেন্দ্ৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। প্ৰশিক্ষণত যক্ষ্মা ৰোগীৰ যতন, এনে ৰোগত মৃত্যু হোৱা লোকৰ হিচাপ পৰীক্ষণ, যক্ষ্মা ৰোগত আক্ৰান্ত গৰ্ভৱতী মহিলাৰ চিকিৎসা আৰু যক্ষ্মা প্ৰতিৰোধ থেৰাপি আদি বিষয়ত প্ৰশিক্ষণ দিয়া হয়। জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানৰ মুখ্য স্বাস্থ্য বিষয়া, MPW, ফাৰ্মাচিষ্ট আৰু চাহ বাগিচাৰ স্বাস্থ্যকৰ্মীসহ মুঠ 157 87গৰাকী স্বাস্থ্যকৰ্মীয়ে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত জাফিকুৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া জ্যোতিকা তালুকদাৰ

0: মূল ব্যক্তি হিচাপে উপস্থিত থাকে। এই সন্দৰ্ভত তেওঁ এনেদৰে কয়।
1: আমাৰ জেপাইগৰ ফালৰ পৰা অসমৰ 6খন ডিষ্ট্ৰিক্টত আমি এটা ইণ্টাৰভেনশ্যন কৰি আছো আণ্ডাৰ NTP প্ৰগ্ৰেম, যিহেতু নেশ্যনেল টিবিকুলাৰ টিবি এলিমিনেশ্যন কণ্ট্ৰল প্ৰগ্ৰেম আণ্ডাৰ যিটো ডিফাৰেঞ্চিয়েটেড টিবি কেয়াৰ এটা মডিউল আছে, সেইটোৰ ওপৰত আমি প্ৰশিক্ষণ দি আছো সকলো CHO, FPW যিসকল আম লেভেলত কাম কৰি আছে এইখিনি, আৰু আমি এইটো 3 বেটছত ইয়াতে আমি শিৱসাগৰত এইটো আজি সম্পন্ন হ'বহি। যিহেতু টি গাৰ্ডেন এৰিয়াত এটা টিবিৰ এটা ডাঙৰ প্ৰব্লেম আৰু সেইকাৰণে এইটো বহুতে জৰুৰী যে এই ট্ৰেইনিংটোৰ থ্ৰুদি আমি ডেথ ৰেটটো কমাব পাৰোঁ।
0: NTPৰ অসমৰ পৰামৰ্শদাতা ডাক্টৰ সুব্ৰত দাসো এই প্ৰশিক্ষণ কাৰ্যসূচীত সমন ব্যক্তি হিচাপে উপস্থিত থাকে। যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ যৌথ উদ্যোগত আজি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত 60-দিনীয়া IEC অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানৰ মুখ্য উদ্দেশ্য হৈছে HIV/AIDS প্ৰতিৰোধ প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগৰ পৰীক্ষা তথা এই ৰোগক লৈ সমাজত থকা কুসংস্কাৰসমূহ দূৰ কৰা। এই অভিযানৰ অধীনত জিলাখনৰ 100খন গাঁও, 40খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 20খন মহাবিদ্যালয় সামৰি লোৱা হ'ব। আজি উদ্বোধনী অনুষ্ঠানত যোৰহাট জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভক্তিমা ভট্টাচাৰ্য, জিলা কুষ্ঠৰোগ বিষয়া ডাঃ নন্দিতা দেৱীকে ধৰি আন কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি প্ৰৱাসী অসমীয়া ডেপুটি হাজৰিকাই সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদান কালত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই প্ৰৱাসী অসমীয়া ডেপুটি হাজৰিকাক প্ৰতি জেৰা কৰে, কিন্তু বাকী অভিযুক্ত পক্ষৰ অধিবক্তাসকলৰ জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত আদালতে কাইলৈ পুৱা 10:30 বজাত হাজৰিকাক পুনৰ আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত এই পৰ্যন্ত আদালতত 119গৰাকী সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। শিৱসাগৰ জিলা আয়ুক্ত মৃদুল যাদৱৰ অধ্যক্ষতাত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা উন্নয়ন সমিতিৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনত প্ৰদান কৰা বিভাগীয় নিৰ্দেশনাসমূহৰ বিষয়ে অৱগত কৰে। এই নিৰ্দেশনাসমূহ যথাযথভাৱে পালন কৰি চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ তেওঁ নিৰ্দেশ প্ৰদান কৰে। আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাসমূহৰ সমাধানৰ বাবে জিলা প্ৰশাসনক অৱগত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। অহা 19 ছেপ্টেম্বৰৰ পৰা জাপানত হ'বলগীয়া এছিয়ান গেমছত পদক অৰ্জন কৰিব বুলি বক্সাৰ লাভলীনা বৰগোহাঁয়ে আশা প্ৰকাশ কৰিছে। জাপানত কঠোৰ অনুশীলন চলাই থকা লাভলীনাই আজি সামাজিক মাধ্যমযোগে এছিয়ান গেমছত পদক অৰ্জনৰ দৃঢ়তা প্ৰকাশ কৰে। বিগত এছিয়ান গেমছত লাভলীনাই ৰূপৰ পদক দখল কৰিছিল, এইবাৰো তেওঁ পদক জয় কৰিব পাৰি বুলি আশা প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি নমস্কাৰ।
2: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
3: এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ জীৱাণুসাৰ আৰু নেনুসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ, এই বিষয়ে এটি আলোচনা।
5: কৃষি জগতৰ প্ৰতিজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠানটি। শ্ৰোতাবন্ধু, কুশলে আছে নিশ্চয়। আজি আমি আপোনালোকৰ মাজলৈ এটি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ আহিবলৈ যত্ন কৰিছোঁ। বিষয়টো হৈছে জীৱাণুসাৰ আৰু নেনোসাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ। আৰু এই বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ মাজত আজি উপস্থিত আছে দৰং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞা ডক্টৰ মেৰী সাধনা শৰ্মা বাইদেউ। আজি আমাৰ মাজত উপস্থিত আছে বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ শ্ৰীযুত কংকু ডেকা ডাঙৰীয়া।
6: হয়, নমস্কাৰ।
5: হয়, দুয়োগৰাকীকে আমি আজিৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ।
6: ধন্যবাদ।
5: মই পোনপ্ৰথমেই কংকু ডেকা ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে আমি সচৰাচৰ জীৱাণুসাৰৰ কথা শুনি থাকোঁ, এই জীৱাণুসাৰনো আচলতে কি হয় আৰু কোনবোৰ সাৰক আচলতে জীৱাণুসাৰ বুলি কোৱা হয়, আপুনি অকণমান বুজাই দিয়ক।

0: কওকচোন।
1: হয়, জীৱাণু সাৰ বুলি ক'লে জীৱাণু সাৰ হৈছে এটা জৈৱিক সাৰ য'ত কিছুমান বিশেষ ধৰণৰ অণুজীৱ যেনে বেক্টেৰিয়া, ভেঁকুৰ বা শেলাই জীৱন্ত অৱস্থাত থাকে। এইবোৰক কিছুমান আমাৰ কালচাৰ মিডিয়া কিছুমান থাকে য'ত ধৰক আপোনাৰ কয়লা টাইপৰ বস্তুত ইয়াক গ্ৰ' হ'ব দিয়ে। তাৰপিছত এই বস্তুখিনি তাত গ্ৰ' হোৱাৰ পিছত ইয়াক ডাইৰেক্টলি আমি খেতিপথাৰত ব্যৱহাৰ কৰোঁ যাতে বায়ুমণ্ডলৰ পৰা ধৰক যিটো আমাৰ আৱশ্যকীয় নাইট্ৰজেন থাকে আৰু আমাৰ যিখিনি ফচফৰাছেই হওক বা পটাছেই হওক দ্ৰৱীভূত অৱস্থাত নাথাকে, গছে ল'ব পৰা অৱস্থাত নাথাকে, সেইবোৰক গছে ল'ব পৰা অৱস্থালৈকে লৈ আনে। আৰু আমি আপুনি সুধিছিলে যে আমি কোনবোৰক বায়োসাৰ বুলি কওঁ। সাধাৰণতে জীৱাণু সাৰ বা বায়োসাৰ বুলি ক'লে আমি এজোটোবেক্টৰ আছে, আমাৰ এজোস্পাইৰিলাম আছে, ৰাইজোবেক্টৰ আছে, বা শেলাই যিটো আমি ব্লু গ্ৰীণ নীল হৰিত শেলাই বুলি কওঁ, ইয়াকো আমি বায়'ফাৰ্টিলাইজাৰৰ আণ্ডাৰত ধৰিব পাৰোঁ।
0: হয়, খুব ধুনীয়াকৈ আপুনি কথাখিনি বুজাই দিছে। লগে লগে মোৰ মনত এটা প্ৰশ্ন উদয় হৈছে, যিহেতু আমাৰ অসমত অসমৰ জলবায়ুত বিভিন্ন সময়ত আমি দেখা পোৱা যাওঁ যে ইয়াত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। অসমৰ মাটি সাধাৰণতে আম্লিক অৰ্থাৎ এচিডিক, গতিকে এই আম্লিক মাটিত আৰু বৰষুণৰ প্ৰভাৱত আমাৰ যিখিনি ৰাসায়নিক সাৰ বিভিন্ন সময়ত আমি পথাৰত ব্যৱহাৰ কৰোঁ তাত দেখা পোৱা যায় যে বিভিন্ন প্ৰকাৰে লিচিং হৈ বা পাৰ্কুলেশ্যনছ হৈ আমাৰ সেই সাৰসমূহ নষ্ট হৈ যায় বা সেইসমূহ উটুৱাই লৈ যায় বৰষুণৰ পানী। এই ক্ষেত্ৰত জীৱাণু সাৰ ব্যৱহাৰ কৰিলে কৃষকসকলে কিবা ধৰণে লাভান্বিত হ'ব পাৰে নেকি, বা এই সাৰসমূহো ৰাসায়নিক সাৰৰ দৰে ইয়াক উটুৱাই লৈ যাব নেকি, আপুনি অলপ বুজাই দিয়কচোন।
1: হয়, ধন্যবাদ। আচলতে নহয়, কাৰণ ৰাসায়নিক সাৰ কি হয়, আমি যেতিয়া ধান খেতিৰ ক্ষেত্ৰতে যদি মই আমি ক'ব যাওঁ, ধান খেতিটো আমি কৰা যেতিয়া আমি লাষ্ট আপুনি হাল মাৰোঁ তেতিয়া আমি ৰাসায়নিক সাৰটো ছটিয়াই দিওঁ। তাৰপিছত কি হয়, যদি সেইটো ৰাতি যথেষ্ট পৰিমাণে বৰষুণ হয়, বৰষুণ আহিলে আপোনাৰ এই সাৰখিনি উটুৱাই লৈ যোৱাৰ ভয় থাকে। কিন্তু আমি বায়োসাৰ বা জীৱাণু সাৰ আমি সেইটো ধৰণে ব্যৱহাৰ নকৰোঁ। আমি তাৰ পদ্ধতি বিভিন্ন ধৰণৰ পদ্ধতি আছে, যেনে ধৰক আমি গুটিটো শোধন কৰিম ছটিওৱাৰ আগতে, বা ধৰক শিপাৰ শোধন কৰিম, এনেকুৱা ধৰণৰ পদ্ধতি কিছুমান আছে, বা ধৰক যিখিনি মাটিত মানে পানীটো জমা হৈ থাকিব তাত আমি ব্যৱহাৰ কৰিম জীৱাণু সাৰ। আমি ৰাসায়নিক সাৰৰ দৰে তেনেকৈ যধে মধে যেতিয়া তেতিয়া ব্যৱহাৰ নকৰোঁ। আৰু কি হয়, মই অকণমান আগতে ক'লোঁ আমাৰ ফচফেট ছলিবিলাইজিং বেক্টেৰিয়া বুলি ক'লোঁ, PSB এটা মানে জীৱাণু সাৰ, বা ধৰক পটাছ ছলিবিলাইজিং বেক্টেৰিয়া এটা আপোনাৰ বায়োসাৰ। এই সাৰ দুবিধ কি হয়, এই সাৰ দুবিধে আমাৰ আপুনি আৰু এটা কথা কৈছিলে যে আমাৰ মাটি যথেষ্ট পৰিমাণে আম্লিক মাটি। এই আম্লিক মাটিত আমাৰ আইৰণ আৰু এলুমিনিয়াম বুলি দুটা মৌল থাকে। এই মৌল দুটাই কি কৰে, আমাৰ এই যে ফচফৰাছেই হওক বা পটাছেই হওক বা নাইট্ৰজেনেই হওক, ইহঁতে নিজৰ তাত বান্ধি ধৰি থৈ দিয়ে। দিয়াৰ ফলত কি হয়, গছজোপাই এই মৌলসমূহ আমাৰ যিখিনি দৰকাৰী গছৰ কাৰণে দৰকাৰী মৌল এইখিনি গছডালে ল'ব নোৱাৰে। তেতিয়া কি হয়, আমি যেতিয়া এই বায়ো ফাৰ্টিলাইজাৰখিনি ব্যৱহাৰ কৰিম, ইহঁতে এই যে ফচফৰাছেই হওক পটাছেই হওক এইবোৰ মাটিত দ্ৰৱীভূত অৱস্থাত লৈ আনে, আৰু যাৰ ফলত গছখিনিয়ে ধুনীয়াকৈ ইয়াক মাটিৰ পৰা ল'ব পাৰে। গতিকে আমাৰ এচিডিক ছয়লৰ কাৰণে বায়ো ফাৰ্টিলাইজাৰ এটা অত্যন্ত উপযোগী বস্তু। আৰু অসম কৃষি বিশ্ববিদ্যালয়ে আমাৰ এইটো এচিড বা আপোনাৰ আম্লিক প্ৰতিৰোধী কিছুমান বায়ো ফাৰ্টিলাইজাৰৰ জাত কিছুমান নিৰ্বাচন কৰিছে, যাৰ কাৰণে আমাৰ মানে এচিডিটিৰ এচিড ছয়লত বা আমাৰ আম্লিক মাটিত ব্যৱহাৰ কৰিলেও কোনো বেয়া নহয়, অসুবিধা নহয়।
0: অৰ্থাৎ মই এইটোৱে বুজি পালোঁ যে বায়ো ফাৰ্টিলাইজাৰ অৰ্থাৎ জীৱাণু সাৰসমূহ বিভিন্ন সময়ত এই মাটিত প্ৰয়োজনীয় উপাদানসমূহক, গছৰ বাবে যিখিনি প্ৰয়োজনীয় উপাদানসমূহক, সেইসমূহক গছৰ বাবে যোগান ধৰাৰ অনুঘটক হিচাপেও কাম কৰে।
1: হয় হয়, ঠিক কথা কৈছে।
0: ঠিক আছে, এতিয়া আমি আমাৰ মাজত উপস্থিত থকা দ্বিতীয় গৰাকী বিশেষজ্ঞ ডক্টৰ মেৰী সাধনা শৰ্মা বাইদেউ ওচৰলৈ আহিব বিচাৰিছোঁ। আমি সাধাৰণতে নেনো সাৰৰ কথা শুনিবলৈ পাওঁ, যেনে নেনো ইউৰিয়া, নেনো DAP আদিৰ কথা আজিকালি প্ৰায় শুনিবলৈ পোৱা যায়। এই নেনো সাৰনো আচলতে কি হয়, আৰু আমাৰ যিসমূহ প্ৰচলিত সাৰ যেনেকে ইউৰিয়া, SSP, DAP, MOP এইসমূহৰ পৰা নেনো সাৰ কেনেধৰণে পৃথক, অলপ বুজাই দিয়কচোন।
2: হয়, ধন্যবাদ মানস। আজি আচলতে আমি এটা খুব ভাল, খুব ধুনীয়া বিষয় এটা আমি আলোচনা কৰিবলৈ লৈছোঁ। আচলতে সাৰ বুলি ক'লে আমাৰ মনলৈ প্ৰথমতে আহে ৰাসায়নিক সাৰ অথবা আমাৰ জৈৱিক বা কেঁচু সাৰ বা সেউজ সাৰ, এনেধৰণৰ সাৰসমূহৰ কথাই আমাৰ মনলৈ আহে। কিন্তু আজি কেইবছৰমানৰ পৰা আমাৰ ভাৰতবৰ্ষৰ কৃষি জগতত এবিধ নতুন সাৰ, যাক নেনো সাৰ বুলি কোৱা হয়, প্ৰচলিত হৈ আহিছে। গতিকে নেনো সাৰ হৈছে আমাৰ আধুনিক কৃষি প্ৰযুক্তিৰ এক বৈপ্লৱিক আৱিষ্কাৰ বুলি ক'ব পাৰি, কিয়নো নেনো সাৰত আমি ন্যানো প্রযুক্তি

0: ব্যৱহাৰ কৰা হৈছে আৰু নেনো প্ৰযুক্তি ব্যৱহাৰ কৰি কিছুমান অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আমাৰ উদ্ভিদৰ বাবে যিখিনি প্ৰয়োজনীয় আমাৰ উপাদান প্ৰস্তুত কৰি ওলোৱা হৈছে, যাতে উদ্ভিদে অতি সহজতে সেই উপাদানসমূহ গ্ৰহণ কৰিব পাৰে আৰু উদ্ভিদৰ শ্ৰী বৃদ্ধি হোৱাটোৱে যথেষ্ট সহায় কৰে। গতিকে আমাৰ যিখিনি আমাৰ পৰম্পৰাগত ৰাসায়নিক সাৰ আপুনি যেনেকৈ কৈছে ইউৰিয়াই হওক বা ছুপাৰ বা পটাছ, এই সাৰসমূহতকৈ আমাৰ নেনো সাৰৰ ব্যৱহাৰৰ কিছু পৃথকতা আছে, মানে পাৰ্থক্য আছে। যেনে ধৰক আমি যিবোৰ আমাৰ সচৰাচৰ পৰম্পৰাগত আমাৰ ৰাসায়নিক সাৰ আমি ব্যৱহাৰ কৰোঁ, পোনপ্ৰথমে আমি যেতিয়া খেতি এটা আৰম্ভ কৰোঁ তেতিয়া আমাৰ কি হয়, আমি বেচেল ড'জ হিচাপে মানে আমি প্ৰথমতে সাৰটো আমি মাটিত প্ৰয়োগ কৰোঁ। কিন্তু আমি নেনো সাৰৰ ক্ষেত্ৰত কি হয়, নেনো সাৰবোৰ আমি সদায় পাতত প্ৰয়োগ কৰোঁ, মানে যেতিয়া আমাৰ গছটো এটা পাৰ্টিকুলাৰ ষ্টেজত পাব তাৰ পিছতহে আমি নেনো সাৰ ব্যৱহাৰ কৰা হয়। গতিকে এনে ক্ষেত্ৰত কি হয়, কেতিয়াবা বহুত ক্ষেত্ৰত আমি দেখোঁ যে যদি আমাৰ বতৰৰ কিছুমান কেতিয়াবা খুব ৰ'দ থাকে, ৰ'দৰ সময়ত কি হয় বহু সাৰ আমাৰ অপচয় হৈ যায়, বা কেতিয়াবা আমাৰ যদি পথাৰত পানী থাকে পানীটো আমাৰ লিচিঙৰ প্ৰব্লেম হয় তো বহুত সাৰ আমাৰ অপচয় হৈ যায়। কিন্তু নেনো সাৰৰ ক্ষেত্ৰত এনেকুৱা নহয়। আৰু দ্বিতীয়তে হ'ল ৰাসায়নিক সাৰে কম বেছি পৰিমাণে আমাৰ মাটি পানী প্ৰদূষিত কৰি আহিছে, কিন্তু যিহেতু আমি নেনো সাৰবোৰ আমি ডাইৰেক্টলি আমি পোনপটীয়াকৈ গছত ব্যৱহাৰ কৰোঁ, গতিকে কি হয় নেনো সাৰৰ মানে এই যিটো আমাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাত যথেষ্ট সহায় কৰে। লগতে যিহেতু আমি নেনো সাৰ, আমি নামটোৱেই জানো যে নেনো সাৰ, গতিকে নেনো সাৰ আমি আমাৰ যিবোৰ ৰাসায়নিক সাৰতকৈ প্ৰায় 50% কম পৰিমাণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে মই ভাবোঁ কৃষকসকলে নেনো সাৰ ব্যৱহাৰ কৰি অতি কম খৰচতে ভাল উৎপাদন পাব পাৰে আৰু এইখিনিয়ে মূলতঃ আমাৰ ৰাসায়নিক সাৰ আৰু নেনো সাৰৰ মাজৰ মূল পাৰ্থক্য।
1: হয়, এতিয়া নেনো সাৰৰ বিষয়ে আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে উল্লেখ কৰিলে, যে নেনো সাৰ আমি গছৰ পাতত ব্যৱহাৰ কৰিব পাৰোঁ বা আমি ৰাসায়নিক সাৰৰ তুলনাত বহুত কম সাৰ প্ৰয়োগ কৰি নেনো সাৰ প্ৰয়োগ কৰি আচলতে আমি সেই প্ৰয়োজনীয় উপাদানসমূহ আমি উদ্ভিদক দিব পাৰোঁ। এই ক্ষেত্ৰত আমাৰ সচৰাচৰ আমি দেখা পোৱা যায় যে অসমত ধান, মাহ, সৰিয়হ আদি শস্যসমূহ কৰা হয়। এই শস্যসমূহত কেনেধৰণে নেনো সাৰ ব্যৱহাৰ কৰিব তাৰ বিষয়ে অকণমান বুজাই দিয়কচোন আমাৰ কৃষক ৰাইজৰ উদ্দেশ্যে।
0: গতিকে নেনো সাৰৰ এটা ব্যৱহাৰৰ প্ৰক্ৰিয়া আছে। নেনো সাৰ আমি বিভিন্ন ষ্টেজত দিব পাৰোঁ। প্ৰথমতে যদি আমি চাওঁ, আমি জানো যে আমাৰ অসমত ধান খেতি প্ৰধানত আমাৰ কৰা হয়, নহয় জানো? গতিকে ধানৰ ক্ষেত্ৰত আমি কম আমি তিনিটা সময়ত নেনো সাৰ স্প্ৰে কৰিব পাৰোঁ। প্ৰথম অৱস্থাত আমি শিপাখিনি, যেতিয়া আমি কঠীয়াখিনি উঠাওঁ, কঠীয়া উঠোৱাৰ পিছত আমি কঠীয়াৰ শিপাখিনি আমি নেনো সাৰেৰে শোধন কৰি ল'ব পাৰোঁ। আৰু তাৰ ক্ষেত্ৰত আমি বিশেষকৈ যেতিয়া আমি শিপা শোধন বা বীজ শোধন কৰোঁ তেতিয়া আমি নেনো DAP ব্যৱহাৰ কৰোঁ। নেনো DAPৰ পৰিমাণটো হৈছে প্ৰায় আমাৰ 2-4 মিলিলিটাৰ, মানে 1 লিটাৰ পানীত আমি 2-4 মিলিলিটাৰ নেনো DAP সাৰ লগ লগাই তাৰপিছত আমাৰ কঠীয়াৰ শিপাখিনি ডুব যোৱাকৈ প্ৰায় আধা ঘণ্টামান সময় আমি ৰাখি দিওঁ। ঠিক তেনেকৈ যদি আমি পাতত স্প্ৰে কৰোঁ তেতিয়াহ'লে আমাৰ নেনো ইউৰিয়া ব্যৱহাৰ কৰা হয়। আৰু নেনো ইউৰিয়াৰ প্ৰক্ৰিয়াটো একেই, আমি একে পৰিমাণে ব্যৱহাৰ কৰিম। খালি প্ৰথম যেতিয়া আমি খেতিটো লগাম তাৰ প্ৰায় 25-30 দিন, মানে যেতিয়া ধানখিনি আমাৰ পোখা মেলা আৰম্ভ কৰে ঠিক সেইটো সময়ত আমি প্ৰথম ড'জটো দিম। আৰু ছেকেণ্ড ড'জটো আমি দিম যেতিয়া পেনিকল ইনিচিয়েশ্যন, মানে ধানৰ যেতিয়া গেৰ ধৰা ষ্টাৰ্ট কৰে তেতিয়া আমি দিব পাৰোঁ। ঠিক তেনেকৈ আৰু এবিধ শস্য হৈছে সৰিয়হ। আৰু সৰিয়হৰ ক্ষেত্ৰত নেনো সাৰে মানে আমাৰ যিখিনি তেলৰ উৎপাদন, আমি সৰিয়হটো মেইনলি তৈলবীজজাতীয় শস্য, আমি তেলৰ বাবে ব্যৱহাৰ কৰোঁ, গতিকে নেনো সাৰে তেল উৎপাদনতো যথেষ্ট সহায় কৰে। আৰু আমি ধানৰ নিচিনাকৈ একেধৰণে আমি সৰিয়হৰ বীজটো শোধন কৰি ল'ব পাৰোঁ। ঠিক তেনেকৈ আমি প্ৰথম স্প্ৰেটো সৰিয়হৰ ক্ষেত্ৰত 30-35 দিনৰ পিছত দিয়া হয়, নেনো ইউৰিয়াৰ সৈতে দিয়া হয়। আৰু ছেকেণ্ড ড'জটো আমি দিব পাৰোঁ যেতিয়া ঠিক ফুল ধৰা আৰম্ভ হয়, তেনেকুৱা সময়ত আমি দিব পাৰোঁ। আৰু এটা আমাৰ ইম্পৰ্টেণ্ট ক্ৰপ এতিয়া আমাৰ অসমত আমি দেখিছোঁ যে মাকৈ। মাকৈ এটা ইমাৰ্জিং ক্ৰপ বুলি ক'ব পাৰি আৰু অসমত ইয়াৰ চাহিদা যথেষ্ট বৃদ্ধি হৈছে। গতিকে আমি মাকৈ খেতি কৰোঁতেও আমি ঠিক তেনেধৰণে 2টা স্প্ৰে কৰিব পাৰোঁ পাতত। প্ৰথম স্প্ৰেটো আমি 25-30 দিনৰ পিছত আৰু দ্বিতীয় স্প্ৰেটো আমাৰ যেতিয়া গুটি লগা আৰম্ভ হয় সেই সময়ত কৰিব পাৰোঁ। এইধৰণে আমি বিভিন্ন শস্যত আৰু বিভিন্ন শাক পাচলি, আলু এনেকুৱা ক্ষেত্ৰতো নেনো ইউৰিয়া, নেনো DAP এইবোৰৰ মানে জনপ্ৰিয়তা বহুত বাঢ়ি আহিছে।
1: হয়, নিশ্চয়কৈ খুব সুন্দৰকৈ আপুনি কথাখিনি বুজাই দিছে। এতিয়া মোৰ মনত এটা প্ৰশ্ন হৈছে যে নেনো সাৰ আমাৰ প্ৰচলিত ইউৰিয়া বা DAP তাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা যায় নেকি?
0: হয়, নেনো সাৰ

0: আমি যদি চাওঁ নেনুখাৰ আমি সম্পূৰ্ণ 100% বিকল্প হিচাপে আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ।
1: হয়,
0: কিয়নো আমি যেতিয়া মই আগতেও কৈছোঁ যেতিয়া আমি খেতি এটা আৰম্ভ কৰোঁ প্ৰাৰম্ভিকভাৱে আমি কিছু বেচেল ড'জৰ আমি যেনেকৈ ইউৰিয়া ছুপাৰ পটাছ মানে নাইট্ৰজেন ফছফৰাছ আৰু পটাছৰ আমি প্ৰথমতে আমি মাটিত প্ৰয়োগ কৰোঁ।
1: হয়,
0: গতিকে এই বেচেল ড'জটো এইটো কাৰণেই প্ৰয়োজন যে গছজোপা যেতিয়া আৰম্ভণিতে গছজোপাৰ শ্ৰী বৃদ্ধি সাধনৰ কাৰণে এই বেচেল ড'জৰ প্ৰয়োজন হয়। গতিকে এই বেচেল ড'জটো আমি কেতিয়াও নেনোসাৰেদি ৰিপ্লেচ কৰিব নোৱাৰোঁ বা বিকল্প হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া আমি তাৰ উপৰিও যিখিনি আমি অতিৰিক্ত সাৰ দিওঁ সেই অতিৰিক্ত সাৰখিনি আমি 50% নেনোসাৰৰ সহায়ত আমি কমাই দিব পাৰোঁ। গতিকে এতিয়া যদি আমি থুলমূলকৈ ক'ব বিচাৰোঁ যে নেনোসাৰটো কেতিয়াও 100% বিকল্প নহয়, কিন্তু আমাৰ ৰাসায়নিক সাৰ আৰু নেনোসাৰ সহায়ক হিচাপে কাম কৰিলে যথেষ্ট কৃষকসকল লাভান্বিত হ'ব।
1: হ'ব, নিশ্চয়কৈ, খুব সুন্দৰকৈ বুজাই দিলে। এতিয়া মই আকৌ কংকু ডেকা ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ।
2: হয়,
1: যিহেতু আমি ইতিমধ্যে নেনোসাৰৰ কথা পাতিলোঁ যে অসমৰ বিভিন্ন শস্যসমূহ যেনেকৈ ধান, মাহ, সৰিয়হ, আলু, এই শস্যসমূহ আমাৰ প্ৰধান শস্য।
2: হয়,
1: গতিকে আমাৰ যিসকল কৃষকে এই জীৱাণু সাৰসমূহ কেনেধৰণে ব্যৱহাৰ কৰিব পাৰিব এই শস্যসমূহত আৰু এই সাৰসমূহ ক'ত উপলব্ধ হ'ব তাৰ বিষয়ে অলপ বুজাই কওকচোন।
2: প্ৰথমতে কৈছোঁ এই সাৰখিনি উপলব্ধ ক'ত হ'ব। এই সাৰখিনি আপোনালোকে অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা বায়'ফাৰ্টিলাইজাৰ ইউনিট আছে আৰু বায়'ফাৰ্টিলাইজাৰ লেব এটা আছে, তাৰ পৰা আপুনি ডাইৰেক্টলি কিনিব পাৰে। নহ'লে দ্বিতীয়তে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে অসমৰ বিভিন্ন জিলাত, 23 জিলাত 23 কৃষি বিজ্ঞান কেন্দ্ৰ আছে। এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ পৰাও আপোনালোকে বায়'ফাৰ্টিলাইজাৰখিনি ল'ব পাৰে। নহ'লে আজিকালি কিছুমান দোকানতো এই বায়'ফাৰ্টিলাইজাৰ উপলব্ধ হয়, খালি আপোনালোকে সেই বায়'ফাৰ্টিলাইজাৰখিনি লওঁতে তাৰ ভেলিডিটিটোৱে হওক বা অথেণ্টিকেশ্যনটোৱে হওক কেনেদৰে কাম কৰিব বা ক'ত বনাইছে সেই বস্তুখিনি ভালকৈ চাই লৈহে কিনিব। দ্বিতীয়তে আমি যদি এতিয়া আমি সকলোৱে জানো যে আমাৰ যিখিনি মাহজাতীয় শস্যত কি কৰে, কিছুমান টেমুনা হয় আৰু এই টেমুনাবোৰত আপোনাৰ বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন কিছুমান বেক্টেৰিয়াই তাত জমা কৰে। গতিকে আমি যদি ধান মাহৰ ক্ষেত্ৰত বিশেষকৈ ক'ব যাওঁ, মাহজাতীয় শস্যৰ ক্ষেত্ৰত তাত ৰাইজোবিয়াম বুলি আমাৰ এটা জীৱাণুসাৰ আছে। এই জীৱাণুসাৰটোৱে কি কৰে আপোনাৰ তাত নাইট্ৰজেনটো জমা কৰে আৰু এই ৰাইজোবিয়ামটো আমি মানে মাহৰ বীজ চীজখিনি কি কৰোঁ সিঁচাৰ আগতে এইটো বীজ শোধন কৰোঁ। আপোনাৰ 40-50 গ্ৰাম প্ৰতি কেজি চিড হিচাপত আমি বায়'ফাৰ্টিলাইজাৰটো তাত গুটিত দিম, তাৰপিছত সেইটো আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় ৰ'দত শুকুৱাই থ'ম আৰু যেতিয়া এটা ডাঠ চামনি এটা পৰিব তাৰপিছত সেই গুটিটো নি আমি সিঁচি দিম। দ্বিতীয় ক্ষেত্ৰতে আমি ধানৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, ধানৰ ক্ষেত্ৰতো একেদৰে আমি ধানৰ গুটিটো শোধন কৰিব পাৰোঁ। নহ'লে ধানৰ যিটো শিপা থাকে মানে ধানটো আমি ৰোৱাৰ আগে আগে এই শিপাটোৱে এই বায়'সাৰৰ যোগেদি বিশেষকৈ এজোস্পাইৰিলাম হওক বা পি এছ বি মানে ফছফেট চলিবিলাইজিং বেক্টেৰিয়া বা কে এছ বি মানে পটাছ চলিবিলাইজিং বেক্টেৰিয়া এই ধৰণৰ বায়'সাৰেৰে আমি শিপাটো শোধন কৰি তাক আমি আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় শোধনত ৰাখি দিম আৰু তাৰপিছত আমি তাক মূল পথাৰত ৰোপণ কৰিম।
1: হয়, তেনেধৰণে আমি জীৱাণু সাৰসমূহ আমি খেতিপথাৰত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আপুনি উল্লেখ কৰিলে যে কৃষকসকলে যেতিয়া কোনোবা দোকানৰ পৰা জীৱাণু সাৰ ক্ৰয় কৰে সেই ক্ষেত্ৰত তেওঁলোকে তাৰ ভেলিডেশ্যন চাৰ্টিফিকেশ্যন চাবৰ কাৰণে আপুনি ক'লে, এতিয়া আপুনি আমাৰ কৃষকসকলক জনাওকচোন এনেকুৱা কিবা চাৰ্টিফাইং প্ৰচিডিঅ'ৰ আছে নেকি যিখিনি কৃষকসকলে আচলতে কিনিবলৈ যাওঁতে তেওঁলোকে চাবলগীয়া হয়?
2: আচলতে এইটো চাব লাগে যে সাৰটো কেতিয়া বনাইছিলে আৰু কিমান তাৰিখে বনাইছিলে আৰু এইটো ভেলিডিটি কিমান দিনলৈকে আছে, এই বস্তুটো ইম্পৰ্টেণ্ট। কাৰণ কিয় ইম্পৰ্টেণ্ট, মই প্ৰথমতেই কৈছিলোঁ যে এইখিনি কিছুমান জীৱন্ত অনুজীৱ, এই অনুজীৱখিনি আমি মাটিত মেলিহে দিওঁ, দিয়াৰ পৰা ইয়াৰ গ্ৰ'থ হ'ব, বিভিন্ন গ্ৰ'থ হোৱাৰ পিছত ই বায়ুমণ্ডলৰ পৰাই নাইট্ৰজেনে হওক মাটিত থকা যিখিনি আমাৰ প্ৰয়োজনীয় মৌলই হওক গছৰ লাভালাভৰ কাৰণে ইয়াক দ্ৰৱীভূত অৱস্থালৈকে লৈ আনে। গতিকে এই অনুজীৱখিনি প্ৰথমতে জীয়াই থাকিব লাগিব, গতিকে সেইটো কাৰণে তাৰ ভেলিডিটিটো চাই ল'ব লাগিব কেতিয়া বনোৱা হৈছিলে আৰু কেতিয়ালৈকে তাৰ ডেট আছে আৰু ক'ত বনাইছিলে, য'ত বনাইছে সেইটো আচলতে ভেলিড চ'ৰ্চ হয়নে নহয়। এতিয়া আপোনালোকে যদি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰাই লয় বা কিছুমান আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কিছুমান ৰিচাৰ্চ লেবৰেটৰী গৱেষণা লেবৰেটৰী কিছুমান আছে তাৰ পৰাই যদি লয় বা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ পৰাই লয় বা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ পৰা যদি লয় তেতিয়াহ'লে এইবোৰ আপোনালোকৰ ভেলিড চ'ৰ্চ, তাৰ পৰা আপোনালোকে আনি সেইটো ডাইৰেক্ট আপোনালোকে পথাৰত ব্যৱহাৰ কৰিব পাৰে।
1: এতিয়া

0: ঠিক তেনেধৰণে আমাৰ নেনোসাৰসমূহৰ ক্ষেত্ৰতো আমি যদি ভাবোঁ যে কৃষকসকলৰ বাবে নেনোসাৰসমূহ ক'ত উপলব্ধ হয়, তেওঁলোকে ক'ত বিচাৰি পাব, আৰু নেনোসাৰসমূহ তেওঁলোকে ব্যৱহাৰ কৰোঁতে কিবা সাৱধানীয়তা অৱলম্বন কৰিব লগা আছে নেকি?
1: হয়, আমাৰ যদি আমি চাওঁ নেনোসাৰ আচলতে 2021 চনত ইফক' কোম্পানীয়ে আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ প্ৰায় 9টা ইউনিট আছে গোটেই ভাৰতবৰ্ষত। টোটেল আমাৰ 9টা ইউনিট আছে, তাৰে ভিতৰত আমাৰ অসমত প্ৰায় 3টা ইউনিটৰ পৰা তেওঁলোকে এই নেনোসাৰসমূহ ছাপ্লাই কৰি আছে। তাৰে ভিতৰত 2টা আমাৰ ইউপিৰ ফুলপুৰ আৰু আওলা মানে জেগাৰ পৰা তেওঁলোকে লয়, আৰু গুজৰাটৰ এটা কল্লোল বুলি জেগা আছে তাৰ পৰা তেওঁলোকে লয়। গতিকে আমি যদি আমাৰ কৃষকসকলৰ বাবে নেনোসাৰৰ উপলব্ধ কৰাব বিচাৰোঁ, গতিকে আজিকালি হয়তো প্ৰায় সকলো সাৰৰ দোকানতেই নেনোসাৰ আমাৰ উপলব্ধ, আৰু যদি আমি ভাল জেনুইন চোৰ্চ হিচাপে বিচাৰোঁ তেতিয়াহ'লে ইফক'ৰ কৰ্মকৰ্তাসকল প্ৰতি ডিষ্ট্ৰিক্টতে তেওঁলোকে কাম কৰি আছে। গতিকে তেওঁলোকৰ লগত যোগাযোগ কৰিও তেওঁলোকে কৃষকসকলে নেনোসাৰ ল'ব পাৰিব। আৰু নেনোসাৰ বুলি নহয়, যিকোনো সাৰ যেতিয়া আমি মাৰোঁ তেতিয়া কৃষকসকলে কিছুমান আমাৰ সৰু সৰু কথা মন কৰিবলগীয়া হয়, সৰু সৰু কথা জানিবলগীয়া হয়, যেনেকৈ যে যিবোৰ আমি সাৰৰ বটল ব্যৱহাৰ কৰোঁ সেই বটলসমূহ সদায় শীতল আৰু শুকান জেগাত আমি সংৰক্ষণ কৰি ৰাখিব লাগে। দ্বিতীয়তে হৈছে কি, আমি সদায় যেতিয়া আমাৰ বতৰ খুব ফৰকাল থাকে তেনেকুৱা অৱস্থাতহে আমি নেনোসাৰ বা যিকোনো আমাৰ কেমিকেল বা কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে, কিয়নো বৰষুণীয়া বতৰ বা বতাহৰ সময়ত আমি আচলতে সাৰসমূহ ব্যৱহাৰ কৰিব নালাগে, যিহেতু আমি নেনোসাৰ আমি পাতত স্প্ৰে কৰোঁ। তৃতীয়তে হৈছে আমি সদায় ব্যৱহাৰ কৰাৰ আগতে বটলবোৰ ভালদৰে জোকাৰি ল'ব লাগে, খুব পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব লাগে, আৰু যেতিয়া যিসকল কৃষকে ব্যৱহাৰ কৰে তো তেওঁলোকে সদায় হাতত হাত মোজা বা মাস্ক এনেকুৱা ধৰণৰ মানে সৰঞ্জাম পৰিধান কৰিব লাগে, যাতে এই সাৰসমূহ আমাৰ ডাইৰেক্ট বা পোনপটীয়াকৈ আমাৰ শৰীৰৰ স্পৰ্শলৈ নাহে। গতিকে এনেকুৱা ধৰণৰ আচলতে কিছুমান সাৱধানতা আমাৰ কৃষকসকলে অৱলম্বন কৰিলে তেওঁলোকে ভাল ফল পাব।
0: আৰু লগতে তেওঁলোকে যদি সাৰ বা বিভিন্ন ধৰণৰ পেষ্টিচাইড তেওঁলোকে ব্যৱহাৰ কৰিছে, তাৰ পাছত আহি নিজক তেওঁলোকে ভালদৰে
1: গা পা ধুইহে খোৱা বোৱা কৰিব লাগে। হয়,
0: ঠিক তেনেধৰণে আমি জৈৱ সাৰৰ ক্ষেত্ৰত কিবা সাৱধানীয়তা ল'ব লগা আছে নেকি জীৱাণু সাৰসমূহৰ ক্ষেত্ৰত?
2: জীৱাণু সাৰটো মই আগতে ক'লোৱে ব্যৱহাৰৰ ক্ষেত্ৰত, প্ৰথমতে তাৰ ভেলিডিটিটো আপুনি চোৱা কথাটো ক'লোৱে, দ্বিতীয়তে ইয়াক সদায় অকণমান ঠাণ্ডা ঠাইত ষ্ট'ৰ কৰিব লাগে আৰু বা মানে সূৰ্যৰ পোহৰৰ পৰা অকণমান আঁতৰত থৈ দিব লাগে, ঠিক আছে, আৰু যথেষ্ট গৰমত ইয়াক ৰাখিব নালাগে। আৰু সাৰখিনি ব্যৱহাৰ কৰি অহাৰ পিছত আপুনি ভালদৰে চাবোন দি হাতটো ধুব লাগে যাতে ইয়াৰ গাত লাগি আপোনাৰ গাত লাগি নাহে এইটো তেনেকুৱা।
0: এতিয়া যদি ধৰি লওক আমাৰ অসমৰ কোনোবা এজন যুৱ উদ্যমী, তেওঁ বিচাৰিছে যে তেওঁ জীৱাণু সাৰৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰিব বিচাৰিছে, তেতিয়া সেই যুৱ উদ্যমীজনে জীৱাণু সাৰৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰিবলৈ কেনেধৰণে আগবাঢ়িব, কি প্ৰচিডিউৰ আছে, তাৰ বিষয়ে অকণমান আপুনি জনাওকচোন।
2: হয়, যুৱ উদ্যমীজনে প্ৰথমতে তেওঁ বায়' ফাৰ্টিলাইজাৰ যিটো আমাৰ জীৱাণু সাৰ এইটো হাতে কামে প্ৰথমতে তেওঁ শিকি ল'ব লাগিব।
0: হয়,
2: আৰু হাতে কামে প্ৰথমতে শিকি ল'বৰ কাৰণে তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ আমাৰ বায়' ফাৰ্টিলাইজাৰ ইউনিট এটা আছে, তাত গৈ একদম ধুনীয়াকৈ মানে আমাৰ যিকেইজন তাৰ বিজ্ঞানী আছে তেওঁলোকে বহুত ধুনীয়াকৈ শিকাই দিয়ে, তাত তেওঁ প্ৰথমতে শিকি ল'ব লাগিব। দ্বিতীয়তে তেওঁ আহিল ছাবচিডিৰ কথাটো লাগে। আজিকালি অসম গভমেণ্টে হওক বা আপোনাৰ ভাৰত চৰকাৰে হওক বহু ধৰণৰ ছাবচিডাইজ মানে স্কিম আছে, তেওঁলোকে 40 লাখ টকা পৰ্যন্ত ইয়াত ছাবচিডি পাব পাৰে। দ্বিতীয়তে তেওঁলোকে যাব পাৰে আমাৰ ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ খানাপাৰাত যিটো অফিচ আছে তাত যাব পাৰে, তাত কথা পাতিব পাৰে, তাত বহু ধৰণৰ স্কিম আছে, নহ'লে নাবাৰ্ডৰ যোগেদি তেওঁ স্কিমত এপ্লাই কৰিব পাৰে, নহ'লে তেওঁ নেটফিৰ যোগেদিও এপ্লাই কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ বহুকেইটা জেগা আছে য'ৰ পৰা তেওঁলোকে আৰামছে মানে ছাবচিডি স্কিম ল'ব পাৰে আৰু তেওঁলোকৰ মানে উদ্যোগীটো স্থাপন কৰিব পাৰে।
0: হয়, এতিয়া প্ৰশিক্ষণৰ কথা ক'লে, দুইবিধ সাৰ, নেনো সাৰেই হওক বা আমাৰ জীৱাণু সাৰেই হওক, এইসমূহৰ আমাৰ যদি উৎপাদন কেন্দ্ৰ স্থাপন কৰিব বিচাৰে অথবা তেওঁলোকে যদি কিবা ৰিটেইল আউটলেট ল'ব বিচাৰে, সেই ক্ষেত্ৰত কৃষকসকল কেনেধৰণে আগবাঢ়িব, তাৰ কিবা প্ৰশিক্ষণৰ ব্যৱস্থা বা সেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো অকণমান বুজাই দিয়কচোন কৃষকৰ কাৰণে।
2: যদি জীৱাণু সাৰ কৰিব বিচাৰে তেতিয়াহ'লে মইতো প্ৰশিক্ষণৰ কথাটো ক'লে অসম কৃষি বিশ্ববিদ্যালয়ত তেওঁলোকে যাওক, গৈ কৃষি বিশ্ববিদ্যালয়ত তেওঁলোকে ধৰক ট্ৰেইনিংটো লওক, বা আজিকালি বাহিৰতো বহুত

0: মানে কি আমাৰ চেণ্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কিছুমানত ইয়াৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে, তাতে তেওঁলোকে প্ৰশিক্ষণটো লৈ আহক। তাৰপিছত যদি তেওঁলোকে তাৰপিছত উদ্যোগটো স্থাপন কৰক, ছাবচিডিখিনি লয়, তাৰপিছত এইটো আকৌ তাৰপিছত চাৰ্টিফিকেশ্যন হ'ব তেওঁলোকৰ প্ৰডাক্টখিনি ঠিকেই আছেনে, সেইটোৰ ভেলিডেশ্যনটো ঠিকেই আছেনে, তেনেকুৱা কিছুমান তেওঁলোকৰ টেষ্টিং হ'ব। আৰু এই টেষ্টিংখিনি হোৱাৰ পিছত তেওঁলোকে গভৰ্ণমেণ্টৰ লগত ডিছকাশ্যন কৰি বিভিন্ন ধৰণৰ অফিচতে মানে ছাপ্লাই কৰক বা নিজৰ কিছুমান আউটলেটো বনাই ল'ব পাৰে আৰু তাৰ যোগেদি কৃষকসকলক সহায় কৰিব পাৰে।
1: হয়, এতিয়া আমি নেনো সাৰৰ বিষয়লৈ আহিছোঁ। নেনো সাৰৰ যদি ৰিটেইল আউটলেট এজন কৃষকে খুলিব বিচাৰে, কোনোবা এটা কোম্পানী, আপুনি ইফকোৰ নাম ইতিমধ্যে উল্লেখ কৰিছিলে, গতিকে সেই ক্ষেত্ৰত কৃষকজন কেনেকৈ আগবাঢ়িব আৰু তাৰ চাৰ্টিফিকেশ্যন পোৱাৰ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ?
2: হয়, আচলতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জৰিয়তে আমি কিছুমান ইনপুট ডিলাৰ, যিবোৰ আমাৰ ছেল্ফ ফাইনেন্স ইনপুট ডিলাৰ ট্ৰেইনিং থাকে, আমি ট্ৰেইনিং আমি দি থাকোঁ আমাৰ যিবোৰ সাৰৰ ব্যৱসায়ী আছে তেওঁলোকক। আৰু তেনেকুৱা হয়তো তেনেকুৱা ট্ৰেইনিং বা তেনেকুৱা 15-দিনীয়া ট্ৰেইনিং লৈও আমাৰ কৃষকসকলে আগবাঢ়িব পাৰে। আৰু ইফকোৰ জৰিয়তেও তেওঁলোকে কিছু কিছু কাম কৰি আহিছে, কাৰণ আমি দৰং, মই যিহেতু দৰং ডিষ্ট্ৰিক্টত কৰ্মৰত, দৰং ডিষ্ট্ৰিক্টত তেওঁলোকে কি কৰিছে, কেইগৰাকীমান মানুহ লৈ ড্ৰোনৰ সহায়ত, আমি জানো আজিকালি আমাৰ সাৰ ব্যৱহাৰ কৰোঁতে ড্ৰোনৰ খুব ব্যৱহাৰ প্ৰচলিত হৈছে, গতিকে আমাৰ দৰং ডিষ্ট্ৰিক্টত প্ৰায় 3 গৰাকী মানুহক বাহিৰৰ পৰা ট্ৰেইনিং দিয়াই আনি এতিয়াই ড্ৰোনৰ সহায়ত তেওঁলোকে সাৰৰ যিবোৰ আমাৰ এপ্লিকেশ্যন কৰাই আছে। গতিকে আমাৰ লগতে আমাৰ কৃষি বিশ্ববিদ্যালয় আছে, গতিকে এই সকলোখিনি সহায়ত তেওঁলোকে যদি বিচাৰে ৰিটেইলাৰ তেওঁলোকে এখন দোকান খুলিব পাৰিব। আৰু মই ভাবোঁ নেনো সাৰটো যিহেতু এতিয়া নতুন, আমাৰ এটা নতুন প্ৰযুক্তি বুলিয়েই ক'ব লাগিব সাৰৰ ক্ষেত্ৰত, গতিকে তেওঁলোকে যথেষ্ট লাভান্বিত হ'ব।
1: হয়, আৰু এই ক্ষেত্ৰত তেওঁলোকে EODB অৰ্থাৎ ইজ অফ ডুইং বিজনেছ, তাত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি কৃষি বিভাগৰ লগত যোগাযোগ কৰিলে তেওঁলোকে লাইচেন্সিঙৰ কামখিনি আগবাঢ়িব পাৰিব। গতিকে আজি আমি বহুখিনি গুৰুত্বপূৰ্ণ কথা এই আলোচনাটোৰ মাজত আমি উপস্থাপন কৰিলোঁ বা আমি আলোচনা কৰিবৰ কাৰণে যত্ন কৰিলোঁ। আজিৰ অনুষ্ঠানটোৰ পৰা আমাৰ অসমৰ কৃষক ৰাইজৰ উদ্দেশ্যে আপোনালোকে কেনেকুৱা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব?
0: হয়, নেনো সাৰ আৰু জীৱাণু সাৰ ব্যৱহাৰ কৰিলে পৰম্পৰাগত ৰাসায়নিক সাৰৰ খৰচ 50% পৰ্যন্ত কমি যায়। গতিকে সম্পূৰ্ণৰূপে ৰাসায়নিক সাৰ বন্ধ নকৰি প্ৰথম অৱস্থাত আধা পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰৰ সৈতে এই জীৱাণু সাৰ আৰু নেনো সাৰখিনি একেলগে ব্যৱহাৰ কৰিলে কৃষকসকল যথেষ্ট পৰিমাণে লাভান্বিত হ'ব। আৰু শেষত মই ইয়াকে ক'ম যে জীৱাণু সাৰে অসমৰ মাটিৰ স্বাস্থ্য ৰক্ষা কৰিব আৰু নেনো সাৰে কম খৰচত শস্যৰ গুণাগুণৰ মানদণ্ড বৃদ্ধি কৰিব। আমাৰ কৃষক ভাই ভনীসকলে এই বৈজ্ঞানিক পদ্ধতি আঁকোৱালি ল'লেহে অসমৰ কৃষিখণ্ডত প্ৰকৃত কৃষি সমৃদ্ধি সম্ভৱ হ'ব।
1: হয় হয়, সুন্দৰকৈ আপুনি কথাখিনি ক'লে। গতিকে অসমৰ কৃষক ৰাইজে অসমৰ কৃষিখণ্ডৰ উন্নয়নৰ স্বাৰ্থত নেনো সাৰ আৰু জীৱাণু সাৰ, এই সাৰসমূহ ব্যৱহাৰ কৰি কৃষিৰ এক নতুন বিপ্লৱৰ দিশলৈ আগবাঢ়ি যাবৰ কাৰণে নিশ্চয়কৈ সম্ভৱপৰ হৈ উঠিব। গতিকে আমি সেই আশাৰে আৰু 2 গৰাকী আমাৰ মাজত উপস্থিত থকা সমল ব্যক্তিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ,
3: ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে, জীৱাণু সাৰ আৰু নেনো সাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে দৰং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ মেৰি সাধনা শৰ্মা আৰু বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ কংগু ডেকাই। অনুষ্ঠানটিৰ আঁত ধৰিলে খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ কৃষি উন্নয়ন বিষয়া মানৱজ্যোতি বৰাই। অনুষ্ঠানত এইবাৰ শুনক সৰিয়হজাতীয় শস্যৰ মোৱাপোক নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ বিষয়ে। মোৱাপোকে হ'ল সৰিয়হৰ আটাইতকৈ ধ্বংসাত্মক কীট, যি পুলিৰ পৰা পুৰত হোৱালৈকে সৰিয়হ শস্যক আক্ৰমণ কৰি 96% পৰ্যন্ত উৎপাদন হ্ৰাস কৰিব পাৰে। কেইবাটাও প্ৰজাতিৰ মোৱাপোকে সৰিয়হৰ অংকুৰণৰ পাছৰে পৰা পাত, ডাল, ফুল, চেই আদিৰ পৰা ৰস শুহি খায়, যাৰ ফলত বৃদ্ধি স্তব্ধ হোৱাৰ লগতে ফুলৰ গৰ্ভপাত হয় আৰু বীজৰ পৰিমাণ তথা গুণাগত মানদণ্ড হ্ৰাস পায়। সৰিয়হৰ মোৱাপোকৰ ব্যৱস্থাপনাৰ বাবে ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰে পৰিৱেশতন্ত্ৰৰ ক্ষতিসাধন কৰে। নিৰ্বিচাৰ কীটনাশকৰ প্ৰয়োগৰ ফলত মোৱাপোকৰ প্ৰাকৃতিক শত্ৰু যেনে পেৰাচাইট আৰু পৰভোজীক নিধন কৰাৰ লগতে পৰিৱেশ আৰু মানুহৰ স্বাস্থ্যজনিত বিপদৰ

0: সৃষ্টি কৰিব পাৰে। লগতে পৰাগ সংযোগী প্ৰাণী, বিশেষকৈ মৌমাখি, ভুমুৰা আদিৰ ক্ষতিসাধন কৰিব পাৰে। সেয়েহে বহনক্ষম কৃষি ব্যৱস্থাপনাৰ বাবে শস্য পৰিচৰ্যাকৰণ পদ্ধতি, প্ৰতিৰোধী জাত, অনুকূল বীজ সিঁচাৰ সময়, শাৰী শাৰীকৈ শস্য ৰোপণ, আকৰ্ষক শস্যৰ ব্যৱহাৰ, পুষ্টি আৰু জলসিঞ্চন ব্যৱস্থাপনা, লগতে জৈৱ নিয়ন্ত্ৰকৰ ব্যৱহাৰকে ধৰি সুসংহতভাৱে পতংগ নিয়ন্ত্ৰণ পদ্ধতিৰ প্ৰয়োগৰ প্ৰয়োজন। মিশ্ৰ শস্য ব্যৱস্থাপনাৰে পতংগ নিয়ন্ত্ৰণ হ'ল এক ধৰণৰ বাসস্থান পৰিচালনা। শস্যৰ পৰিৱেশতন্ত্ৰক এনেধৰণে সজোৱা হয় যাতে ক্ষতিকাৰক পোক পতংগক আকৰ্ষক বা বিকৰ্ষক শস্যৰ ৰোপণৰ দ্বাৰা নিয়ন্ত্ৰণত সহায়ক হোৱাৰ লগতে উপকাৰী পতংগৰ সংখ্যা বৃদ্ধি পায়। ইয়াৰ সুপ্ৰয়োগে পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে। মিশ্ৰ শস্যৰূপে ব্যৱহৃত শস্যৰ বাবে পোক পতংগৰ আক্ৰমণ হ্ৰাস, মাটিৰ স্বাস্থ্য উন্নত, মূল শস্যৰ লগত মিশ্ৰ শস্যৰ উৎপাদন মূল্যৰ সংযোগে মুঠ উপাৰ্জন বৃদ্ধিৰ দ্বাৰা কৃষকৰ আয় বৰ্ধনৰ উপৰিও অপকাৰী পতংগৰ প্ৰাকৃতিক শত্ৰুক সংৰক্ষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। সৰিয়হ আৰু ধনিয়া মিশ্ৰ শস্য এইটো আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থা হিচাপে বিবেচিত হৈছে। এই ব্যৱস্থাত মোৱাপোকৰ সংখ্যা আটাইতকৈ কম, গছৰ স্বাস্থ্য উন্নত, উৎপাদন বেছি আৰু উপকাৰী পতংগৰ সংখ্যা বৃদ্ধি। ধনিয়া ফুলৰ পৰা নিৰ্গত গন্ধ আৰু ৰাসায়নিক উপাদানে মোৱাপোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰে আৰু ইহঁতে গছ চিনিবলৈ অসুবিধা পায়। অধিক পৰাগ সংযোজক তথা পৰভোজী পতংগ আকৰ্ষিত হোৱা দেখা যায়। সৰিয়হ আৰু গুৱামুৰি মিশ্ৰ শস্য, ইয়াৰ উৎপাদন ভাল, লাভ বয়ৰ অনুপাত সৰ্বাধিক আৰু প্ৰাকৃতিক শত্ৰুৰ উপস্থিতি বৃদ্ধি। গুৱামুৰি গছৰ ফুলে উপকাৰী পৰাগ সংযোজক তথা পৰজীৱী পতংগৰ প্ৰাপ্তবয়স্ক খাদ্য যোগান ধৰে। সৰিয়হ আৰু বুটমা মিশ্ৰ শস্য, এই ব্যৱস্থাত মোৱাপোকৰ সংখ্যা কিছু হ্ৰাস হোৱাৰ লগতে মাটিত নাইট্ৰজেন বৃদ্ধি কৰে আৰু কৃষকৰ বাবে অতিৰিক্ত আয়ৰ উৎসৰূপে পৰিগণিত হ'ব পাৰে। অকলশৰীয়াকৈ সৰিয়হ কৰা পৰীক্ষণত অধিক মোৱাপোকৰ উপস্থিতি দেখা যায়। মিশ্ৰ শস্য ব্যৱস্থাৰ জৰিয়তে মোৱাপোক নিয়ন্ত্ৰণৰ বৈজ্ঞানিক কাৰণসমূহ বিশ্লেষণ কৰিলে দেখা পোৱা যায় অপকাৰী পোকবোৰে নিজৰ প্ৰিয় গছ চিনিবলৈ অসুবিধা পায়, ফলত আক্ৰমণ হ্ৰাস হয়। গছবোৰৰ মাজত তাপমাত্ৰা আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তন হয় যি মোৱাপোকৰ বংশবৃদ্ধিত বাধা দিয়ে। সৰিয়হজাতীয় শস্যৰ মোৱাপোক নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বিষয়ে শুনিলে আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, ৰচনা অম্বিকাগিৰি ৰায়চৌধুৰীৰ।

0: অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত বৃন্দগান্তি শুনিলে। আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছ আৰু AIUDFৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে কাইলৈৰ পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন, বিশ্ব অজন দিৱস উপলক্ষে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অসম শীতলীকৰণ কাৰ্যপন্থা মুকলি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকা কাইলৈ পুনৰ সাক্ষ্যদানৰ নিৰ্দেশ আৰু এছিয়ান গেমছত পুনৰ পদক জয় কৰিব পাৰিব বুলি লাভলীনা বৰগোহাঁইৰ আশা প্ৰকাশ। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন বিধায়িকা শিৱামণি বৰা আৰু AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে মনোনয়ন পত্ৰ দাখিল কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বাতৰি যুগুতোৱাৰ পৰলৈ মুঠ 13 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। অন্যান্য প্ৰাৰ্থীসকলৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম, RCPIRVৰ ইনামুল হুদা, নৱৰং কংগ্ৰেছ পাৰ্টীৰ শ্বেখ কৰিমুল্লা, নিৰ্দলীয় প্ৰাৰ্থীক্ৰমে ফাৰুক খান, মনিৰুল হুছেইন, মুস্তাকিম আলন, ছাবিনা ইয়াছমিন, ছাইফুৰ ৰহমান, নজৰুল ইছলাম আৰু প্ৰণৱ কৌশিক আছে। প্ৰাৰ্থীসকলে দলীয় নেতাকৰ্মীসকলক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও আজি মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ ঢিং গেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱাছিৰ আহমেদ, দলটোৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম

0: অদিন তথা একেৰাহে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈৰ পৰা অহা 17 অক্টোবৰলৈ সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই সময়ছোৱাত কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে কাইলৈ সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে। অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে অৰিহণা আগবঢ়োৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰধানমন্ত্ৰী মোদীক সন্মান প্ৰদৰ্শন কৰিবলৈ তেওঁ আহ্বান জনায়।
1: অহা 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজাদিন। আমি অসমবাসী ৰাইজেও প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিশ্চিতভাৱে কৃতজ্ঞতা জনাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যখনক ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰিলে। অহা 17 ছেপ্টেম্বৰ তাৰিখে আমি এগচি মাটিৰ চাকিত বন্তি জ্বলাই নিজৰ নিজৰ ঘৰৰ সন্মুখত নামঘৰ, মন্দিৰ বা যিবিলাক উন্নয়নৰ প্ৰতীক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জৰিয়তে আমি লাভ কৰা অসংখ্য মেডিকেল কলেজ, হস্পিটেল, য'তেই বিকাশ হৈছে তেনেকুৱা স্থানত আমি এগচিকৈ মাটিৰ চাকিৰে বন্তি জ্বলাই ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিম, যাতে ভগৱানে তেখেতক এটা সুদীৰ্ঘ জীৱন দিয়ে।
0: ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰ জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে ৰূপায়ণৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত চিমি কৰণে অভিযানৰ অধীনত সংশ্লিষ্ট বিভাগসমূহৰ দায়িত্ব আৰু কৰণীয় সম্পৰ্কে বিস্তৃতভাৱে বুজাই দিয়ে। সেৱা সমৰ্পণ মাহ আয়োজন সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনেও কাৰ্যসূচী ৰূপায়ণ কৰিব। এই উপলক্ষে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো আজি বিশ্ব অজন দিৱস পালন কৰা হয়। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যৱস্থা। ৰাজ্যৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ তথা অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমাজৰ উদ্যোগত খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিশ্ব অজন দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসম শীতলীকৰণ কাৰ্যপন্থা উন্মোচন কৰে। ৱৰ্ল্ড ৰিচৰ্চ ইনষ্টিটিউট ইণ্ডিয়াৰ কাৰিকৰী সহযোগিতাত প্ৰস্তুত কৰা এই কাৰ্যপন্থাই ভৱন, উদ্যোগ, শীতলীকৰণ শৃংখল আৰু পৰিবহণ খণ্ডত বহনক্ষম তথা কম খৰচী শীতলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে উন্নয়নৰ সমান্তৰালভাৱে উদ্যোগীকৰণৰো প্ৰয়োজন আছে, কিন্তু উন্নয়নৰ লগে লগে ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰি ৰাখিব পৰা বহনক্ষম বিকাশ আৰু পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। উন্নয়ন আৰু উদ্যোগীকৰণৰ সমান্তৰালকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাটো অত্যন্ত জৰুৰী বুলি প্ৰকাশ কৰি শ্ৰীমল্লবৰুৱাই বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত পৰিৱেশৰ ওপৰত চাপ হ্ৰাস কৰি আগবাঢ়ি যোৱাত গুৰুত্ব আৰোপ কৰে। জলবায়ু পৰিৱৰ্তন কোনো এটা বিভাগ বা অঞ্চলৰ মাজত সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিভাগ, শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান, বিশেষজ্ঞ, স্বেচ্ছাসেৱী সংগঠন তথা নাগৰিকৰ সমন্বিত অংশগ্ৰহণেৰে জলবায়ু কাৰ্যসূচীত গণ আন্দোলনৰ ৰূপ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
2: বিশ্ব অজন দিৱস উপলক্ষে আমি আসাম কুলিং একশন প্লেন আমি রিলিজ কৰিছো। 2019 চনত ভাৰতবৰ্ষত ইণ্ডিয়া কুলিং একশন প্লেন রিলিজ কৰা হৈছিল আৰু তাৰ পিছত বিভিন্ন ৰাজ্যই নিজৰ নিজৰ ৰাজ্যৰ কুলিং একশন প্লেনবিলাক কৰি আছে আৰু আমাৰ যোৱা প্ৰায় 1.5 বছৰ ধৰি আমাৰ এটা বিশেষ দলে এই কামসমূহ কৰি আছিলে। আমাৰ বিভাগৰ লগতে বহুকেইটা স্বেচ্ছাসেৱী সংগঠনে ইয়াত সহায় কৰিছিল আৰু সকলোৱে মিলি আজি এই কুলিং একশ্যন প্লেনখন আমি ৰিলিজ কৰিলোঁ।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
3: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাই সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদান কালত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাক প্ৰতি জেৰা কৰে, কিন্তু বাকী অভিযুক্ত পক্ষৰ অধিবক্তাসকলৰ জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত আদালতে কাইলৈ পুৱা 10:30 বজাত হাজৰিকাক পুনৰ আদালতত

0: হবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত এই পৰ্যন্ত আদালতত 119 জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ সৃষ্টিৰাজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাইলৈৰ পৰা 3 দিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। কাইলৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, পৰহিলৈ সাংস্কৃতিক অনুষ্ঠান, 19 ছেপ্টেম্বৰত গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ'ব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিন দিৱসৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এই দিৱসৰ সকলো কাৰ্যসূচী যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
1: আমাৰ গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানী আমাক পৰামৰ্শ দিছে যে 3 দিনীয়াকৈ যি এই দিৱস উদযাপন কৰা হ'ব, তাৰ কাৰণে প্ৰয়োজনীয় গোটেইখিনি ব্যৱস্থা গঢ়ি তুলিব লাগে আৰু চৰকাৰৰ তৰফৰ পৰা গোটেইখিনি সা সুবিধাখিনি আমি কৰিবৰ কাৰণে যত্ন কৰিছোঁ। তাৰ কাৰণে আমাৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টসমূহে কাম কৰি আছে আৰু ইয়াত যিহেতু বহু লোকৰ সমাগম হ'ব আৰু তাৰ কাৰণে কিছু ছিকিউৰিটি আৰু ৰোড লাইনিঙৰ ব্যৱস্থা থাকিব, তাৰ কাৰণে আমাৰ ট্ৰেফিকৰ দায়িত্ব থকা DCP ট্ৰেফিকক গোটেই বিষয়খিনি চাবলৈ দিয়া হৈছে, তেওঁলোকে ইয়াত আছে, গোটেইখিনি কথা SOP ৰাইজক জনাব।
0: অসমবাসী প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্তে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
2: পূৰ্বৰে পৰা চহকী অসমৰ সংগীত ক্ষেত্ৰখন জুবিন গাৰ্গৰ পৰশত বেছি উজ্জ্বল হৈ পৰিল। অসমৰ লোকসংগীতৰ ধাৰাটোক তেওঁ অন্য কটি দিলে। নিজৰ গীতসমূহ গাই ইতিমধ্যে শ্ৰোতা সমাজক তেওঁ অন্য এটা সোৱাদ দি থৈ দিছিল। সংগীতৰ জগতখনত নিজক অপ্ৰতিদ্বন্দ্বীৰূপে প্ৰতিষ্ঠা কৰাৰ সময়তে এছাম নিন্দুকে পৰম্পৰাগত লোকসংগীতসমূহত তেওঁৰ দখল নাই বুলি ইটিকিং কৰা কথাটো তেওঁ কামেৰে উত্তৰ দিছিল। বনকোঁৱৰ আনন্দীৰাম দাসৰ বনগীতসমূহো যেতিয়া জুবিন গাৰ্গে নিজৰ সুৰীয়া কণ্ঠেৰে গাবলৈ ল'লে, মানুহে আকৌ নিজস্ব সংগীতৰ শিপা বিচাৰি পোৱা যেন হ'ল। বনগীতসমূহ মানুহে আকৌ শুনিবলৈ ল'লে।
3: মাতে পকা ধানে ৰিঙি আই বগী তৰা যায় আগুৱাই।
2: আই অসমীৰ এগৰাকী সুযোগ্য সন্তান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এইগৰাকী অসামান্য প্ৰতিভাৰ অধিকাৰী ক্ষণজন্মা যুগপুৰুষক জুবিন গাৰ্গে নিজৰ আদৰ্শ ব্যক্তিত্ব বুলি বহু সময়ত ঘোষণা কৰিছিল। প্ৰবাদ প্ৰতিম শিল্পীগৰাকীৰ প্ৰতি জুবিন গাৰ্গ ইমানেই অনুৰক্ত আছিল যে শিল্পীগৰাকীৰ নামত তেওঁ কলাগুৰু ফাউণ্ডেশ্যন নামৰ এটা স্বেচ্ছাসেৱী সংস্থা প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ বিভিন্ন জনকল্যাণমূলক আৰু সাংস্কৃতিক কাম কাজ কৰি গৈছিল। কলাগুৰুজনাক সুন্দৰ এটি গীতেৰে জুবিন গাৰ্গে শ্ৰদ্ধাঞ্জলিও জনাইছিল, যি গীত তেওঁৰ বহু হাজাৰ সৃষ্টিৰ মাজৰ অনন্য সৃষ্টিৰূপে পৰিগণিত হৈছিল। ৰাজ্যৰ থলুৱা জনগোষ্ঠীৰ গীত মাত সুৰবোৰৰ পৰা জুবিনে নিজৰ সংগীতৰ বাবে উপাদান বুটলি ল'ব জানিছিল। মাটিৰ মৰমসনা সুৰবোৰে তেওঁক বাৰুকৈয়ে আকৃষ্ট কৰিছিল। জনগোষ্ঠীয় ভাষাসমূহত গীত গাই জুবিন গাৰ্গে সেই জনগোষ্ঠীৰ লোকসকলৰ মন জয় কৰিছিল। একেদৰে তেওঁলোকৰ লোকসংগীতৰ সুৰবোৰ নিজৰ গানৰ সুৰৰ সাঁচত ঢালিছিল।

0: জুবিন গাৰ্গ কেৱল যে বিস্ময়কৰ সংগীত প্ৰতিভাই আছিল এনে নহয়, মানুহ হিচাপেও তেওঁ আছিল অতি বহল মনৰ। সবাৰ ওপৰে মনুষ্যত্ব কথাষাৰ যেন তেওঁ কামে কাজে প্ৰমাণ কৰিছিল। জুবিন গাৰ্গ অসমীয়াৰ আবেগ, জুবিন গাৰ্গ অসমীয়াৰ অহংকাৰ, তেওঁক পাহৰা নাযায়। প্ৰতি অসমীয়াই জুবিন গাৰ্গ নামৰ মহান শিল্পীগৰাকীক আদৰেৰে মনত ৰাখিব।
1: দেশৰ লগতে অসমতো পোষণ মেলাৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়তে ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে জিলা পৰ্যায়ৰ অভিকৰণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, মহিলা আৰু শিশু বিকাশ, কৃষি, শিক্ষা, জনস্বাস্থ্য, কাৰিকৰী আদিৰ বিষয়া কৰ্মচাৰীসকলে

0: অংশগ্রহণ করে। মাজোরা কার্যসূচীসমূহৰ সফল রূপায়ণের বাবে জিলা আয়ুক্ত কৰবী শইকীয়াই সকলকে আহ্বান জানায়। বঙাইগাঁওৰ বৈতামাৰী সংহত শিশু বিকাশ আঁচনি প্রকল্পত আজি পোষণ মেলা অনুষ্ঠিত হয়। এই মেলাত অঙ্গনবাড়ী কেন্দ্র কর্মীসকলে শিশুৰ বাবে প্রয়োজন হওয়া থলুৱা আৰু পুষ্টিকৰ খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
1: যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ যৌথ উদ্যোগত আজি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত 60-দিনীয়া IEC অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানৰ মূল উদ্দেশ্য হৈছে HIV এইডছ প্ৰতিৰোধ, প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগৰ পৰীক্ষা তথা এই ৰোগক লৈ সমাজত থকা কুসংস্কাৰসমূহ দূৰ কৰা। এই অভিযানৰ অধীনত জিলাখনৰ 100খন গাঁও, 40খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 20খন মহাবিদ্যালয় সামৰি লোৱা হ'ব। অহা 19 ছেপ্টেম্বৰৰ পৰা জাপানত হ'বলগীয়া এছিয়ান গেমছত পদক অৰ্জন কৰিব বুলি বক্সাৰ লাভলীনা বৰগোহাঁয়ে আশা প্ৰকাশ কৰিছে। জাপানত কঠোৰ অনুশীলন চলাই থকা লাভলীনাই আজি সামাজিক মাধ্যমযোগে এছিয়ান গেমছত পদক অৰ্জনৰ দৃঢ়তা প্ৰকাশ কৰে। বিগত এছিয়ান গেমছত লাভলীনাই ৰূপৰ পদক দখল কৰিছিল। এইবাৰো তেওঁ পদক জয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছ আৰু AIUDFৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে কাইলৈৰ পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন। বিশ্ব অৰ্জন দিৱস উপলক্ষে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অসম শীতলীকৰণ কাৰ্যপন্থা মুকলি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকা কাইলৈ পুনৰ সাক্ষাদানৰ নিৰ্দেশ আৰু এছিয়ান গেমছত পুনৰ পদক জয় কৰিব পাৰিব বুলি লাভলীনা বৰগোহাঁইৰ আশা প্ৰকাশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালি হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰীত এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালি হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে

0: প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: নির্ভৰ প্ৰভা বৰদলৈ ৰচিত বৃন্দগানটি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুত ঘণ্টেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। আজিৰ প্ৰধান বাতৰিসমূহত আছে,
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই নিলাম প্ৰক্ৰিয়া কাইলৈৰ পৰা আৰম্ভ হ'ব, কেন্দ্ৰীয় মন্ত্ৰীসভাই কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ অধীনত বাধ্যতামূলক সুৰক্ষা মজুৰিৰ সীমা 15,000ৰ পৰা 25,000 টকালৈ বৃদ্ধি কৰিছে, সমগ্ৰ দেশতে কাইলৈ পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি থিম্ফুত ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়নপো ডি এন ঢুংগিয়েলক সাক্ষাৎ কৰে আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।
3: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই নিলাম প্ৰক্ৰিয়া কাইলৈৰ পৰা আৰম্ভ হ'ব। নতুন দিল্লীত সংবাদ মাধ্যমত সম্বোধন কৰি সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে ভাৰতৰ বৈচিত্ৰময় সংস্কৃতি, বিশ্বাস আৰু পৰম্পৰাগত কাৰুশিল্পক প্ৰতিনিধিত্ব কৰা চিত্ৰকলা, বস্ত্ৰ, মূৰ্তি, প্ৰাচীন আৰু হস্তনিৰ্মিত শিল্পকৰ্মকে ধৰি এই বছৰ নিলামৰ বাবে প্ৰায় 1,500 সামগ্ৰী সাজু কৰি ৰখা হৈছে। শ্ৰীশেখাৱতে কয় যে মুঠ 7,440 সামগ্ৰী নিলাম কৰা হৈছিল। ই নিলামৰ পূৰ্বৰ 7টা সংস্কৰণত ইতিমধ্যে 22,000 কোটি টকা সংগ্ৰহ কৰা হৈছিল। তেওঁ কয় যে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগা নদীৰ নিৰন্তৰ প্ৰৱাহ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে নমামি গংগে অভিযানত উচৰ্গা কৰিছিল।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ যশোভূমি ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰিব। এই তিনিদিনীয়া সন্মিলনে এখন ধবজাবহী মঞ্চ হিচাপে কাম কৰিব আৰু গোলকীয় ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিন খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি সমন্বয় বৃদ্ধি, উদ্ভাৱন, উৎপাদন সামৰ্থ্য বৃদ্ধি, বিনিয়োগ আকৰ্ষিত কৰা আৰু ভৱিষ্যতৰ বাবে সাজু প্ৰতিভাৰ বিকাশত অৰিহণা যোগাব। এই প্ৰদৰ্শনীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 600তকৈও অধিক প্ৰদৰ্শনকাৰী, 300তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু 40খনতকৈ অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। প্ৰদৰ্শনীখনত 6খন দেশ, 12খন ৰাজ্য আৰু ষ্টাৰ্টআপ প্ৰতিষ্ঠানৰ বাবে এটা সুকীয়া মণ্ডপ থাকিব। এই সন্মিলন তথা প্ৰদৰ্শনীত ছেমিকণ্ডাক্টৰ নিৰ্মাণ আৰু প্ৰযুক্তিকে ধৰি ছেমিকণ্ডাক্টৰ আৰু বৈদ্যুতিন খণ্ডৰ শেহতীয়া শৈলী আৰু গুৰুত্বপূৰ্ণ খণ্ডৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা আৰু কৌশলগত অধিৱেশন আয়োজন কৰা হ'ব।

এই সন্মিলনে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ বাবে সহযোগিতাৰ অন্বেষণ, বিনিয়োগৰ সুযোগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বাসী গোলকীয় ছেমিকণ্ডাক্টৰ সহযোগী হিচাপে ভাৰতৰ স্থিতি অধিক সবল কৰি তুলিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ অধীনত বাধ্যতামূলক সুৰক্ষা মজুৰিৰ সীমা 15,000ৰ পৰা 25,000 টকালৈ বৃদ্ধি কৰিছে। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আদি কয় যে এই সিদ্ধান্তই বাধ্যতামূলক কৰ্মচাৰী ভৱিষ্য নিধি পুঁজি চমুকৈ ই এফ অ'ৰ পৰিসৰৰ ভিতৰত 51,00,000ৰো অধিক অতিৰিক্ত কৰ্মচাৰী অন্তৰ্ভুক্ত কৰিব, যাৰ ফলত শ্ৰমিকসকলৰ বাবে সামাজিক সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ বাবে ৰাজহুৱা খণ্ডৰ বাৰ্ষিক ব্যয় প্ৰায় 11,339 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ই পি এফৰ মজুৰিৰ সীমা 2004 চনৰ পৰা 2014 চনলৈকে অপৰিৱৰ্তিত আছিল। তাৰ পাছত 2014 চনৰ ছেপ্টেম্বৰ মাহত ইয়াক 15,000 টকালৈ বৃদ্ধি কৰা হৈছিল। সমগ্ৰ দেশতে কাইলৈ পৰিচ্ছন্নতাৰ সেৱা অভিযান 2026 আৰম্ভ হ'ব। 17 অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ অন্তত অধীনত সক্ৰিয় অৰ্থনীতি তথা আৱৰ্জনাৰ পৰা সম্পদ আহৰণৰ জৰিয়তে পূৰ্বে চিহ্নিত ঠাই, অধিক ভিৰ হোৱা ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰি তোলা, যুৱ প্ৰজন্মৰ অংশগ্ৰহণ বৃদ্ধি আৰু পৰিচ্ছন্নতাৰ পৰা সমৃদ্ধিৰ দৃষ্টিভংগীৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ'ব। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে পৰিচ্ছন্নতাৰ অভিযানত সহযোগিতা, পৰিষ্কাৰ ভাৰত, বিকশিত ভাৰত। এই বিষয়বস্তুৰ জৰিয়তে পৰিষ্কাৰ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণৰ ক্ষেত্ৰত সমূহীয়া অংশগ্ৰহণ আৰু উমৈহতীয়া দায়িত্বৰ বিষয়ে আলোকপাত কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আজি থিম্পুত ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলত সাক্ষাৎ কৰে আৰু যুটীয়াভাৱে সহযোগিতাৰ ওপৰত পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ডঃ জয়শংকৰে কয় যে আলোচনাকালত তেওঁলোকে উন্নয়নমূলক অংশীদাৰিত্ব, শক্তি, বাণিজ্য, সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত ভাৰত ভূটানৰ বহুমুখী সম্পৰ্কক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে আজিৰ আলোচনাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক, বিশ্বাস আৰু সদিচ্ছা প্ৰতিফলিত কৰিছে। ডঃ জয়শংকৰে বুমথাঙৰ আধ্যাত্মিক আৰু ঐতিহাসিক কেন্দ্ৰত তেওঁক আতিথ্য প্ৰদান কৰাৰ বাবে ভূটানৰ মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিশ্ব অজন দিৱস। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যৱস্থা। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কয় যে অজন স্তৰক ক্ষতিকাৰক অতিবেঙুনীয় ৰশ্মিৰ বিৰূপ প্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰাৰ কৱচ হিচাপে অভিহিত কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই দিৱসে অজন স্তৰক সুৰক্ষিত কৰাৰ প্ৰচেষ্টা যে ঘৰৰ পৰাই আৰম্ভ হয় সেই বিষয়ে সোঁৱৰাই দিয়ে। তেওঁ কয় যে এচিৰ তাপমাত্ৰা 24 ডিগ্ৰী চেলচিয়াছত বৰ্তাই ৰখা আৰু বিদ্যুৎ ৰাহি কৰা সঁজুলিৰ ব্যৱহাৰে নিৰ্গমন হ্ৰাস কৰা আৰু সুস্থ পৃথিৱী গঢ়াত সহায় কৰে। অজন স্তৰৰ সংৰক্ষণ মানৱ স্বাস্থ্য, জৈৱ বৈচিত্ৰ আৰু জলবায়ু সুস্থিৰতাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক সুৰক্ষিত ভৱিষ্যতৰ বাবে বহনক্ষম জীৱনশৈলী আঁকোৱালি ল'বলৈ আহ্বান জনায়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে ভাৰ্চুৱেল ব্যৱস্থাৰে আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে স্বচ্ছ সেৱা অংকলন চমুকৈ এছ এছ এ মুকলি কৰে। মন্ত্ৰালয়ে জনাই যে এছ এছ এ হৈছে গ্ৰাম্যাঞ্চলত অনাময় সেৱা প্ৰদানৰ মূল্যায়ন আৰু নিৰীক্ষণৰ বাবে প্ৰস্তুত কৰা বাৰ্ষিক ডিজিটেল স্বমূল্যায়নৰ পৰিকাঠামো। ইয়াক স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ 2.0 অধীনত খোৱাপানী আৰু অনাময় ব্যৱস্থা বিভাগে প্ৰস্তুত কৰি উলিয়াইছে। মন্ত্ৰালয়ে লগতে কয় যে বহুস্তৰীয় পৰ্যালোচনা পৰিকাঠামোত তৃণমূল পৰ্যায়ত অনাময় সেৱা ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে গাঁও পঞ্চায়ত, গাঁওসভা, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ বিষয়াসকলক জড়িত কৰাৰ বিষয়ত পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপে অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ গাঁও পঞ্চায়ত আৰু গাঁওসভাসমূহক অধিক ক্ষমতা প্ৰদান কৰিব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। বৈঠকত জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভি সুমান্নায়ো অংশগ্ৰহণ কৰে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী
ক্ৰিষ্টোফাৰ লাকছনে আজি ভাৰতৰ সৈতে দেশৰ মুক্ত বাণিজ্য চুক্তিক এক যুগান্তকাৰী

0: চুক্তি হিচাপে প্ৰশংসা কৰে, যিয়ে 140 কোটি ভাৰতীয় গ্ৰাহকৰ বাবে প্ৰৱেশৰ দুৱাৰ মুকলি কৰিব আৰু নিউজিলেণ্ডত চাকৰি আৰু উপাৰ্জন বৃদ্ধিত সহায় কৰিব। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীলাকছনে কয় যে এই চুক্তিয়ে চৰকাৰৰ প্ৰথম কাৰ্যকালত ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি সংৰক্ষিত কৰাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় দলে কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিছে। ইয়াৰ পূৰ্বে নিউজিলেণ্ড সংসদে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি ৰূপায়ণৰ বাবে প্ৰয়োজনীয় আইনখন গৃহীত কৰিছিল। ৰাজ্যিক আৰু বিনিয়োগ দপ্তৰৰ মন্ত্ৰী টড মেকলে কয় যে এই চুক্তিয়ে নিউজিলেণ্ডৰ ৰপ্তানিকাৰীসকলক বিশ্বৰ অন্যতম বৃহৎ আৰু দ্ৰুতগতিত বিকাশশীল ভাৰতৰ অৰ্থনীতিলৈ সুযোগ প্ৰদান কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, হাৰিয়ানা, চণ্ডীগড়, পঞ্জাব, দিল্লী আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে কেৰালা, মাহে, পশ্চিমবংগ, ছিক্কিম, তামিলনাডু, পুডুচেৰী আৰু কৰাইকালতো একেধৰণৰ বতৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ইপিনে বিহাৰ, জম্মু আৰু কাশ্মীৰ, লাডাখ, ঝাৰখণ্ড, ওড়িশা আৰু ৰাজস্থানত অহা 2-3 দিনলৈ ধুমুহা আৰু গাজনিৰে বৰষুণ অহাৰ আগলি বতৰা দিছে। নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি নিশা ভাৰতে আফগানিস্তানত 7 উইকেটক পৰাস্ত কৰি 3খন খেলৰ শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। 160 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে 14 অভাৰত 5টা বলত 3টা উইকেট হেৰুৱাই 163 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই নিলাম প্ৰক্ৰিয়া কাইলৈৰ পৰা আৰম্ভ হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাৰ অধীনত বাধ্যতামূলক সুৰক্ষা মজুৰিৰ সীমা 15,000 পৰা 25,000 টকালৈ বৃদ্ধি কৰিছে। সমগ্ৰ দেশতে কাইলৈ পৰিচ্ছন্নতাই সেৱা অভিযান 2026 আৰম্ভ হ'ব আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন তথা অন্তিমখন খেল কাইলৈ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 kHz-ত। আৰম্ভ কৰিছোঁ, আকৌ শুনো আহক অনুষ্ঠানত। প্ৰথমেই শুনক দীপেন বৰুৱাৰ কণ্ঠত এটি গীতৰ কথা সতীশ দাসৰ।

0: সারি।
1: আকৌ শুনোৱা হওক অনুষ্ঠানত এইবাৰৰ শিল্পী মনীষা হাজৰিকা, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ, অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ, এই পৃথিৱীৰ কেউটি দুপৰি যাওঁ তিযুগীয়া খাথৰ, এই পৃথিৱীৰ কেউটি দুপৰি যাওঁ তিযুগীয়া খাথৰ, অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ, অলপ হাঁহি অলপ অশ্ৰু অলপ নুবুজা ডাৱৰ।

0: দেখি পুনৰ জনম আছে বা নাই নাজানো কি সন্দেহ জীয়াই থকা তাতে কি হৰণ মৃত্যু মানিহে পুনৰ জনম আছে বা নাই নাজানো কি সন্দেহ মাথো পণ আছে রক্ত বীজৰ সংঘাতে নানে ভাগত মাথো পণ আছে রক্ত বীজৰ সংঘাতে নানে ভাগত অলপ হাঁহি অলপ বুঝু অলপ নুবুজা দাওত অলপ হাঁহি অলপ বুঝু অলপ নুবুজা দাওত অলপ হাঁহি অলপ বুঝু অলপ নুবুজা দাওত
1: আকৌ শুনো আহক অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
4: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: অগ্নিযুগৰ গান।
6: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
7: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক দয়াৱতী দেউৰী আৰু লগৰীয়াসকলে গোৱা তিৱা গীত।

পূবালীৰ সুৰ অনুষ্ঠানত দয়াৱতী দেউৰী আৰু লগৰীয়াসকলে গোৱা তিৱা গীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মিনাৰ্ভা ফুকনৰ কণ্ঠৰ আধুনিক গীত। প্ৰথমটি গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দিশা আঠ বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰাক্তন বিধায়ক শিৱমণি বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে মনোনয়ন পত্ৰ দাখিল কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা একেৰাহে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈৰ পৰা অহা 17 অক্টোবৰলৈ সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। বিটিচিৰ নতুন ভূমি নীতিৰ পুনৰীক্ষণৰ বাবে সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াৰ বাবে বিভাগীয় বিষয়া কৰ্মচাৰীক দায়িত্ব অৰ্পণ কৰা হৈছে। বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো আজি বিশ্ব অজন দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত কাইলৈ শ্ৰীভূমি জিলাত বিধানসভা সমষ্টিভিত্তিত যুৱক যুৱতীসকলৰ সংস্থাপনৰ লক্ষ্যৰে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে পুঁজি বিতৰণৰ লগতে অন্যান্য সুবিধা প্ৰদান কৰা হ'ব। দেশৰ লগতে অসমতো পোষণ মেলাৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। শিৱসাগৰ জিলাত যক্ষ্মা ৰোগীৰ উন্নত চিকিৎসা আৰু যতনৰ লক্ষ্যৰে স্বাস্থ্যকৰ্মীসকলৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হয় আৰু যোৰহাট জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ যৌথ উদ্যোগত আজি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত 60-দিনীয়া আই ই চি অভিযানৰ শুভাৰম্ভ কৰা হয়। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী কালকুট। আৰক্ষী বিষয়া দত্তই নাওৰাম কুলবিধু সিঙক অতি সতৰ্কতাৰে আবদ্ধ ৰাখি থবলৈ বিচাৰিলে কিয়? কুলবিধু সিং নিজে যিমান নিৰ্বিকাৰ হৈ আছিল, হঠাৎ সি যেন সৰগ পৰা মানুহৰ দৰে থৰ হৈ গ'ল কিয়? মিষ্টাৰ দত্তই আমেৰিকাৰ ঘটনা এটি সিঙৰ আগত উত্থাপন কৰিছিল কিয়? উৎপল গোস্বামীয়ে আৰক্ষী বিভাগক কিহৰ সন্ধান দিলে? এই উৎপল গোস্বামীয়েই আৰক্ষী বিষয়া দত্তৰ প্ৰধান লক্ষ্য আছিলে দেখোন। এয়া ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত নাটকৰ সপ্তম খণ্ড। প্ৰযোজনা নীলু চক্ৰৱৰ্তী।

0: কালকূট।
1: মেইন গেটত নহয়, সেই সৰু দুৱাৰখনৰ সন্মুখত ৰাখা, ভি আই পি গেটৰ ওচৰত।

0: Sir, sir, good morning, sir.
1: Good morning.
2: Sir, I got DSP Bura Gohain.
1: What's in it? Bura Gohain. কওকচোন কেনেকৈ পালে তাক?
0: ই মানে ছাৰ ডিমাপুৰ দিল্লী পেছেঞ্জাৰ গুৱাহাটীত ট্ৰেঞ্চিট প্লেন চেঞ্জ কৰিব।
1: আচ্ছা,
0: আমি চিনি পোৱা নাছিলোঁ। আমি আকৌ ইম্ফল দিল্লী পেছেঞ্জাৰ এজনৰ ওপৰত চকু দি আছিলোঁ। আমাৰ মানুহ এজনে আহি ক'লে ডিমাপুৰৰ পেছেঞ্জাৰ এজনে আহি তাৰ লগত বাহিৰলৈ গৈ কিবা মেল পাতিছে। খবৰটো পাই আমাৰ মজুমদাৰক ক'লোঁ, চাই আহক গৈছোন বাৰু কি কথা কি বতৰা। ইপিনে ছাৰ ৱান্টেড মানুহৰ লিষ্টখন চাই তাক সুৰেন্দৰ খান্না যেনো লাগে, কিন্তু ফটোও নাই, ধৰিবও ভয় লাগে। আজিকালি যি আইন আদালত
1: শেষত কি কৰিলে আপুনি নকয়? কিয়
0: উপায় নাপায় কৰিলোঁ কি, সি ডিমাপুৰ দিল্লী পেছেঞ্জাৰহে। খবৰ লৈ গম পালোঁ তাৰ নাম পেছেঞ্জাৰ লিষ্টত মহিন্দৰ ভাটিয়া।
1: মহিন্দৰ ভাটিয়া
0: এনাউন্স কৰি দিলোঁ ডিমাপুৰৰ পৰা দিল্লীৰ প্লেনত তুলিব ধৰোঁতে কোনোবা মহিন্দৰ ভাটিয়া নামৰ পেছেঞ্জাৰ এজনৰ বেগেজটো পৰি ডেমেজ হৈছে। ই একেবাৰে উধাটো খাই লৰি আহিল। তাৰ হাতৰ পৰা বেগেজ চেকখন এবাৰ আনি লোৱাৰ পিছতনো চুটকেছটো উলিয়াই লওঁতে কিমান সময় লাগে ছাৰ। ইতিমধ্যে কাউণ্টাৰত হুলস্থুল।
1: কিয়?
0: ই মাৰে এতিয়া এয়াৰলাইনছৰ মানুহক। গোলমাল বেছি হোৱা দেখি মই গৈ ওলালোঁ। এয়াৰলাইনছৰ মানুহেও মোক কমপ্লেইন দিলে, ইও মোক কমপ্লেইন দিলে। মই দুয়োপক্ষৰ অভিযোগ শুনি ক'লোঁ বাকচটো খুলিব লাগিব। সি নুখুলে। মই ক'লোঁ নুখুলিলে কেনেকৈ হ'ব, ভিতৰত আইনা চাইনা বস্তু থাকিলে ভাঙি নষ্ট হ'ব পাৰে। সি কয় তাক ক্ষতিপূৰণ নালাগে, চুটকেছটো ভঙা নাই, সি নিজ চকুৰে দেখিছে সেই হ'ব। মই ক'লোঁ সেইটো নহয়, এয়াৰলাইনছে এবাৰ যেতিয়া চুটকেছটো ক্ষতি হোৱা বুলি কৈছে সি পিছতো ক্ষতিপূৰণ দাবী কৰিব পাৰে, তাৰ বহুত সাক্ষী ওলাব। সি নুখুলে মই নেৰোঁ। শেষত মানুহ লগাই তাৰ জেপৰ পৰা চাবি উলিয়াই চুটকেচ খোলালোঁ।
1: ৱেল ডান।
0: তাৰ চুটকেচত ছাৰ 17টা গ্লুক'জৰ পেকেট।
1: গ্লুক'জ?
0: আমি খোলা 3টাত গ্লুক'জেই, বাকীটো ছাৰ আচল বস্তু,
1: মানে
0: নাম্বাৰ 4। বাকীকেইটা পেকেটৰ প্লাষ্টিক চিল খোলা নাই ছাৰ।
3: তাৰনো এইখিনি মূৰত নেখেলালেনে যে চুটকেচ পৰি নষ্ট হ'লে তাক বেগেজ নাম্বাৰ মতেহে মাতিলে হয়, নাম ধৰি নামাতে।
1: আপদকালত হয় বুদ্ধি নষ্ট ডেকা।
3: হয় ছাৰ,
1: বুদ্ধি নষ্ট। আচ্ছা, চিজাৰ লিষ্ট, সাক্ষী, চিল, মোহৰ সকলো ঠিক কৰি মৰা আছেতো?
0: হয় ছাৰ, মোৰ অকল নিজৰ ওপৰতে ভৰসা নাৰাখি কাষ্টমছৰ অফিচাৰকো মাতি আনিছোঁ প্ৰচিডিংটো ঠিক ৰাখিবৰ বাবে, নহ'লে ইহঁতে ফাঁকে ফাঁকে পুলুকা মাৰে।
1: ভেৰি গুড। চিনাক্তকৰণৰ কিবা কাকত পত্ৰ পালে নেকি?
0: হয় ছাৰ, কাকত পত্ৰ সকলো মহেন্দৰ সিং ভাটিয়াৰ নামত আছে, ঠিকনা জলন্ধৰ। এতিয়া ছাৰ সি মহেন্দৰেই হওক বা সুৰিন্দৰেই হওক বা সুখিন্দৰেই হওক সাৰি যাব নোৱাৰে, বগাগৰৰ ভাত খাইহে যাব।
1: ৰাখিছে ক'ত আপুনি?
0: মোৰ অফিচৰ পিছফালে ছাৰ সৰু ষ্ট'ৰ ৰুম এটা আছে, তাতে ৰাখিছোঁ।
1: পলাব নোৱাৰেতো?
0: নাই ছাৰ, কোঠালিটোত খিৰিকী নায়েই, দুৱাৰ এখন। দুৱাৰৰ সন্মুখতো মানুহ আছে আৰু তাৰ লগত কোঠাৰ ভিতৰতো মানুহ আছে, কেনেকৈ পলাব?
1: গুড। সদৰত খবৰ দিছে নেকি?
0: নাই, আপুনি এইটো ছাৰ হাক দিলে।
1: গুড। আচ্ছা, ইম্ফল পেছেঞ্জাৰজনৰ কি হ'ল?
0: কোনজন ছাৰ?
1: সেই যে ইয়াৰ লগত কথা পাতিছিল, যাৰ ওপৰত আপুনি চকু ৰাখিছিল বুলিছিল
0: ছাৰ। ইয়াৰ লগত কথা পাতি থাকোঁতে ছাৰ সি দিল্লী প্লেনত উঠি গুচি গ'লগৈ।
1: তাকো পোৱা হ'লে ভাল আছিল। বাৰু বুঢ়া গোহাঁই
0: ছাৰ,
1: বলকচোন, ছাৰ আপুনি কি মাছ ধৰিছে
0: বলক ছাৰ।

0: আহক। এই দরজাখান বাহির পৰা বন্ধ কৰি তুমি
1: নাম ইয়ৰ নেম প্লিজ নামটো প্লিজ বুলি সুধিব পাৰি বুজ জোতাৰে গছকি উলিয়াব পাৰি।

0: Sir?
1: Yes?
0: Forensic laboratory report, I say, sir. Dhrubojyoti Boruar atmohotyar chitikhon asol. Teo nij hatare likha.
1: Achcha.
0: Atyonto manokik uttejona bokhoto likhar folot hatar rakhatu kiba belek manhor jan lage, sir.
1: Dekha.
0: Sir.
1: Korbat kiba golmal lagi ase. Ami jan bhul batre goi asu. Kono eta kotha satya boli dhori agbarisu kintu kotha to satya no hoy. Bator signpostot bhul nam likha ase.
0: Hoy, sir.
1: আচ্ছা প্ৰথমৰ পৰা গুটেখিনি জুকিয়াই লোৱা যাওক
0: কওক স্যার
1: এক এই চহৰতে নহয় আন বহু চহৰত হেৰইন লোৱা বহু ডেকা লৰা ৰগা পিছা কৰি একে সময়তে মৃত্যু হয়
0: স্যার স্যার মোৰ মতে তাৰো বহু আগৰ পৰা ধৰিব লাগিব স্যার
1: অলৰাইট আপোনাৰ হিচাপটো কওকচোন
0: স্যার মোৰ মতে এনেকুৱাকৈ গণিলে ভাল হ'ব স্যার এক ধ্ৰুৱজ্যোতি বৰুৱাই কোনো হেৰইন প্ৰস্তুতকৰ্তাক নিজৰ অফিচৰ নামত এচিডনে চোৰাংকৈ বেচিছিল
1: অকে
0: এদিন এখন ধ্ৰুৱজ্যোতি বৰুৱাই কোনো অজান ঠাইত অচিন মানুহ এজনক বা কেইবাজনকো লগ ধৰিবলৈ যাওঁতে তেখেতক গাড়ী এখুন্দিয়াই থৈ যায় ছাৰ সন্দেহৰ স্থল আছে যে বৰুৱাই যাক লগ ধৰিবলৈ গৈছিল সিহঁতে এই কামটো কৰিব পাৰে
1: কিন্তু আমি সঠিকভাৱে নাজানো
0: আমি নাজানো ছাৰ আৰু এইটো নাজানো যে কিয় তেনেধৰণৰ এক্সিডেণ্টৰ প্ৰয়োজন হ'ল অথবা সি আকস্মিক ঘটনাও হ'ব পাৰে কিন্তু ছাৰ তাৰ সম্ভাৱনা কম কাৰণ সতীশ শইকীয়া এই সম্বন্ধে কিবা জানো বুলি কোৱা বাবেহে মৰিব লগা হ'ল ছাৰ
1: ৱেল এইটো দুই নম্বৰ পইণ্ট
0: হয় ছাৰ এইটো দুই নম্বৰ ছাৰ তিনি নম্বৰ পইণ্টটো হ'ল ৰবীন বৰুৱাই মিছাতে ল'ৰাক মদপী ড্ৰাগ এডিক্ট আদিৰ ৰূপত আমাৰ আগত বৰ্ণনা কৰিছে তাৰোপৰি ধ্ৰুৱজ্যোতি বৰুৱাই যে ড্ৰাগ ৰিঙৰ লগত সম্বন্ধ ৰাখিছিল সেই খবৰটোতো ছাৰ দেউতাকে আমাক দিয়ে
1: কিন্তু কিন্তু কিয়
0: তাৰ কাৰণটো আমি এতিয়ালৈকে নাজানো ছাৰ চতুৰ্থ নম্বৰটো হ'ল এক্সিডেণ্টৰ পিছত সদায় মূৰৰ বিষ আৰু আকস্মিক মৃত্যুৰ সম্ভাৱনাৰ ভয়ত ধ্ৰুৱজ্যোতিয়ে পোনতে মৰফিন আৰু পিছত হেৰুইন ল'বলৈ ধৰিলে আৰু আৰু অৱশেষত আত্মহত্যা কৰিলে
1: ইয়েছ আত্মহত্যা কৰিলে এনে এটা কাম কৰাৰ পিছত যাৰ দ্বাৰা সিহঁতক লগত নিব নোৱাৰিলেও বাটটো কৰি থৈ গৈছে
0: হয় ছাৰ হয় ছাৰ
1: এতিয়া কি বাট কৰি থৈ গৈছে
0: সেইটো আমি নাজানো ছাৰ ছাৰ এইটো পঞ্চম পইণ্ট
1: ইয়েছ অৱশ্যে পঞ্চম পইণ্টে আপোনাৰ তৃতীয় পইণ্টৰ উত্তৰ দিছে
0: বুজিছেনে অফকোৰ্ছ
1: ধ্ৰুৱজ্যোতি বৰুৱাই এনে কিবা এটা কৰিছে যাৰ ফলত দেউতাক ৰবীন বৰুৱাৰ হয় প্ৰচুৰ ক্ষতি হৈছে অথবা জীৱনৰ ভয় হৈছে নহ'লে তেখেতে মৃত পুত্ৰৰ এনে বদনাম নকৰে আৰু শৰাধৰ আগতে ঘৰ এৰি নাযায়
0: ইয়েছ ছাৰ
1: নহয়নে
0: ইয়েছ ছাৰ
1: বাৰু ৰবীন বৰুৱাই এতিয়া বম্বে

0: নেকি?
1: হয় ছাৰ, বম্বেত বুলিতো জানো ছাৰ, পিছে ছাৰ ঠিকনাটো উলিয়াব পৰা নাই।
0: আমাৰ মিনিষ্টাৰৰ পুত্ৰধন ইয়াত কিয় সোমালহি
1: সেইটোও আমি নাজানো ছাৰ। কিন্তু ছাৰ, কথা বতৰাৰ পৰা ভাব হ'ল যেন সি আমাৰ সেই শ্বিলং দিল্লী কৰা ইংৰাজী কমিক্সৰ পৰা ইংৰাজী শিকা এংলোফাইল ল'ৰা। বাপেকৰ পইচাৰে মদ ভাং খাই ফূৰ্তি কৰোঁতে কৰোঁতে কেতিয়াবা ড্ৰাগ এডিক্ট হৈ গ'ল, সি নিজেই ক'ব নোৱাৰে ছাৰ।
0: সুৰিন্দৰ খান্নাৰ লগত যোগাযোগ কিয় আৰু কেনেকৈ হ'ল
1: সেইটো জানে সুৰিন্দৰ খান্নাই, আৰু সি মুখ নুখুলে।
0: কুলবিধু সিঙো জানে, সিও মুখ নুখুলে
1: ছাৰ। ছাৰ, ভালকৈ ধোলাই এটা দিলে দুয়োজনৰ কিবা ওলায় নেকি ছাৰ?
0: পাছত আদালতত অস্বীকাৰ কৰি দিব, বুজিছে? সেই ধোলাই কৰাৰ সুখকণে আপুনি পাব, তাৰপিছত চাকৰিৰ পৰা নিলম্বিত, বৰখাস্ত। দেখা
1: ছাৰ,
0: ডোণ্ট ফৰগেট, আমাৰ কাকতি চাহাবকে ধৰি আৰু বহু বৰমূৰীয়াৰ সহানুভূতি তেওঁলোকৰ পিনেই।
1: তেনেহ'লে ছাৰ কি কৰা যাব?
0: কথা কোৱাব লাগিব। কিন্তু ডাঙৰ কথা হৈ যাব যদি সিহঁতে কিবা কোৱাৰ আগতেই কাৰোবাৰ কিবা হৈ যায়
1: ছাৰ,
0: বুজিছেনে? মই কোৱা মতে সিহঁতক একেবাৰে নিকপকপীয়া ৰক্ষণাবেক্ষণ দিয়া হৈছেতো?
1: হয় ছাৰ, দুজনকে মানুহ সিহঁতক দিনে ৰাতিয়ে সন্মুখত ৰাখি আছে, আৰু উকিলৰ বাদে কোনো মানুহকে দেখা কৰিব দিয়া হোৱা নাই ছাৰ। বাহিৰৰ কোনো বস্তুৱে ব্যৱহাৰ কৰিব দিয়া হোৱা নাই, আৰু ছাৰ খোৱা বস্তুটো আপুনিয়ে বন্দোবস্ত কৰি দিছে ছাৰ।
0: অ' ইয়েছ, তাৰ এটা কাৰণ আছে। সিহঁতে মুখ খোলাৰ আগতেই মুখ বন্ধ কৰি দিয়াৰ প্ৰচেষ্টা এটা চলাব, সেইটো নিশ্চিত। কুলবিধু আৰু সুৰিন্দৰ দুয়োজনেই মজলীয়া খাপৰ ব্যক্তি, যিয়ে প্ৰয়োজনতকৈ অধিক জানে। অ, কেইটা বাজিল?
1: 11:45
0: 11:45 উঠক, এঠাইলৈ যাব
1: ক'লে ছাৰ।
0: আহক, কুলবিধু সিঙৰ লগত এটা শেষ চেষ্টা দিওঁ। তাৰ ভোকত নিশ্চয় পেট কলমলাই আছে, এই সময়ত খঙতে দুই চাৰিটা কথা কৈ দিব পাৰে। পুৱাৰ ব্ৰেকফাষ্ট নাইতো, এই দুপৰীয়া আৰু ৰাতিৰ আহাৰ নিশ্চয় কিবা ওলাব। আহক
1: বলক ছাৰ, মই ৰেডি ছাৰ, বলক ছাৰ।

0: গুড মৰ্ণিং ছাৰ।
1: গুড মৰ্ণিং। আমাৰ দুজন ভালে আছেনে?
0: ভাল ছাৰ, কোনো দিগদাৰ দিয়া নাই।
1: মন মেজাজ?
0: মন মেজাজ সেই খান্নাজনে চিন্তা কৰি আছে ছাৰ। সিংবোলাজনটো একেবাৰে ফূৰ্তিতে আছে।
1: হাই, ফূৰ্তিত থাকিব,
0: এনেই কথা পাতিব নোখোজে। কিন্তু এবাৰ ক'লে কালি পৰহি খালাচ পাবই, কাৰণ তাক যিটো কেছত ধৰিছে সেইটো আত্মহত্যা বুলিবলৈ প্ৰমাণ হৈছে।
1: দেখিছে দেখা ছাৰ, আমি খবৰ পোৱাৰ আগতে ইয়ালৈ খবৰ আহিলেই। বাৰু, কুলবিধু সিঙক লৈ আহকচোন, সেই এটা চেষ্টা কৰি চাওঁ কিবা উলিয়াব পাৰি নেকি।
0: অকণমান বহক ছাৰ। অলপ আগতে আপোনাৰ মানুহে তাৰ খোৱা বস্তু লৈ আহিছে, এতিয়া বোধহয় সি খাই আছে।
1: খানা?
0: হয় ছাৰ।
1: আগতে আনিলে দেখোন, আপুনি ভালকৈ চেক কৰিছে?
0: হয় ছাৰ, আপোনাৰ চহী আৰু চিল মৰা অনুমতি লগত আনিছে।
1: অ', তেনেহ'লেতো কথা নাই, চিপাহী আন ক'ৰবাত যাব হ'বলা, সেয়ে আগতীয়াকৈ আনিছে। বুজিছোঁ। খোৱা বস্তু অনা চিপাহীটোক ক'লৈ গ'ল?
0: এই আছে ইফালে, ইফাল সিফাল কৰি ক'ৰবাত। খোৱা হ'লে বাচন বৰ্তনবোৰ ধুৱাই লৈ যাব।
1: তাৰপিছত কি? এই ৰামনিবাস, ৰামনিবাস, তোৰ হাতত সেইটো কি?
2: মণিপুৰী বাবু তাত খানা হে, স্লিপ ভি হে।
1: তেনেহ'লে আগতে কোনে খোৱা বস্তু আনিলে
0: ছাৰ?
2: চাহাব,
1: তাৰ চেলটো কোনপিনে
0: ছাৰ?
1: তাৰ চেলটো কোনপিনে?
3: ডাক্তৰ মাতক, ডাক্তৰ মাতক, ডাক্তৰ, গো এণ্ড গেট এ কাৰ, এই গাড়ী এখন সাজু কৰক
0: ছাৰ। ছাৰ,
3: কোনফালে তাৰ চেলটো? খানা আগতে কেনেকৈ?
0: এইফালে ছাৰ, ৰ'ব ছাৰ, ৱাৰ্ডাৰ, ৱাৰ্ডাৰ,
3: ৱাৰ্ডাৰ মাতক,
0: ৱাৰ্ডাৰ, চাবি, চাবি এ নাই ছাৰ, আহ, আহ, এইফালে ছাৰ,
3: কোনফালে?
0: হেয়া, সে খাই আছে ছাৰ।
3: খাই আছে নহয়, পেলাই দিয়ক, পেলাই দিয়ক।
1: What?
3: পেলাই দিয়ক?
1: What?
3: You have been poisoned.
1: কি
3: হয়জন? আপোনাক বিষ দিছে।
1: কি?
3: ধরক, ধরক তা। এতিয়া অগ্রম হবে। স্টামক পাম্প, স্টামক পাম্প, স্টামক পাম্প,
0: স্টামক পাম্প,
3: পেট ধুব লাগবে। আছেন নাই জেলত আপনার? স্টামক পাম্প আছেন নাই? কুইক কুইক।

0: মূৰটো হালি পৰিছে দেখিছে নে? হালি পৰিছে দেখা দেখা আপুনি এফালা আৰু এজনে ভৰিত ধৰক পৰা এফালা No, no, no, don't struggle, move to drop, I don't dang it up. Don't struggle, I'm going with you. Come on, নালাগে আর স্টেশন রয়ে আছে আপনার দাঙি লোক প্রতিটা মুহূর্ত বলো একটা সিডেটিভ দিয়ক একটা সিডেটিভ দিয়ক একটা ইনজেকশন দিব
1: আপনি বড় উত্তেজিত হয়েছে আমি কি করব করিম নয় স্যার
0: হেৰি আপোনাৰ ডু চামথিং কোনোবা কিবা এটা কৰক উই কান লেট ইউ লেট ইউ ডাই লাইক দিছ কোনোবা কিবা নকৰে কিয় চকুৰ আগত এটা মানুহ এনেকৈ মৰি যাবলৈ ওলাইছে বিষ পেটত পৰিছে
1: আমি কি কৰিম
0: কি কৰিম আমি আপুনি মোক সুধিছে এইটো আপোনাৰ দোষ সকলো আপোনালোকৰ দোষ আৰু আপোনাৰ দোষ তাক বিষ দিয়াৰ চেষ্টা হ'ব বুলি মই সাৱধান কৰি দিছিলোঁ নে নাই আপোনালোকে এই ব্যৱস্থা ল'লে আৰু মোক সুধিছে কাৰ দোষ
1: আমাৰ কি দোষ ছাৰ আমাৰ জেইলৰটো খানা নহয় আপোনালোকে খানা পঠিয়াইছে এই
2: আপুনি যাওকচোন

Hey,

0: গুড মৰ্ণিং ছিষ্টাৰ।
1: গুড মৰ্ণিং ছিষ্টাৰ।
2: মৰ্ণিং।
0: মই পুলিচ ছুপাৰিণ্টেণ্ট জগন্নাথ দত্ত আৰু এখেত ইন্সপেক্টৰ ডেকা প্ৰবীণ ডেকা। আমি ইনকোৱাৰীত আহিছিলোঁ। আমি ডাক্তৰৰ অনুমতি লৈছোঁ, 15 মিনিটৰ বাবে কথা পাতিবলৈ অনুমতি দিছে। এতিয়া কেনে আছে?
2: ভালেই আছে, আশা কৰিব পৰাখিনি। এনেই কোনো কমপ্লেইন নাই, মাজে মাজে পেটটো বিষায়, এই সেইটো হয় পয়জনিঙৰ পিছত। এই এটা বস্তুহে ডাক্তৰে ধৰিব পৰা নাই।
0: কি কি হ'ল?
2: ওপৰৰ পেটটোত কিবা ক'লা পৰি আছে। ডাক্তৰে কয় এইটো কিবা খুন্দা চুন্দা খোৱা যেন লাগে। ক'ৰবাত খুন্দা চুন্দা খাইছিল নেকি?
0: আমি জনাততো নাই, বিষৰ ফলতো হ'ব পাৰে।
2: বাৰু আপোনালোক যাওক, মই বাহিৰতে ৰৈ আছোঁ।
0: কেনে আছে?
3: আছোঁ, এই পেটটো পেইন কৰি থাকে।
0: ভেৰি চৰি, আমি বৰ দুঃখিত। ইমান চেষ্টা কৰিও আপোনাক সম্পূৰ্ণ নিৰাপত্তা দিব নোৱাৰিলোঁ। মই জানো আপোনাৰ জীৱনৰ ওপৰত প্ৰচেষ্টা চলোৱা হ'ব।
3: বাট হোৱাই, কিয়, মই কি কৰিছোঁ?
0: আপুনি কি কৰিছে, কি কৰিছে সেইটো ডাঙৰ কথা নহয়, কি কৰিব পাৰে সেইটো ডাঙৰ কথা। আপুনি এনে কিছুমান কথা ক'ব পাৰে যাৰ ফলত আপোনাৰ মালিকসকল বিপদত পৰিব পাৰে, সেয়েহে আপোনাৰ এই মুখ বন্ধ কৰাৰ চেষ্টা।
3: কিন্তু সেইবুলি মুখ পয়জন।

0: কালকূট ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত এলানি অনুসন্ধানমূলক নাটকৰ সপ্তম খণ্ড শুনিলে। ৰূপায়ণত আছিল নৱ শৰ্মা, ৰণজিৎ সূত্ৰধাৰ, দিনেশ দাস, নিৰ্মল সিং, জয়ন্ত ভাগৱতী, কুমুদ ৰায়চৌধুৰী, মীৰা দাস আৰু মৃদুল হাজৰিকা। প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক কেইটিমান আধুনিক গীত। অনুষ্ঠানত প্ৰথমগৰাকী শিল্পী ললিতা লহকৰ, গীতৰ এলবাম তথাপি জীয়াই আছোঁ।

0: समाप्त हुआ। नमस्कार।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। আৰম্ভ কৰিছো চিত্ৰগীত অনুষ্ঠানত। প্ৰথমে শুনক বৰ্ণতি ভটিয়াৰ ছবিৰ এটি গীত, জুবিন গাৰ্গ, অবিনাশ ভূঞা আৰু তৰালী শৰ্মাৰ কণ্ঠত।

এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ৰাজ্যৰ অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰাষ্ট্ৰীয় পোষ্ট মেট্ৰিক জলপানী বিতৰণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জনজাতি পৰিক্ৰমা বিভাগৰ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে 166,124 শিক্ষাৰ্থীক মুঠ 194.55 কোটি টকাৰ জলপানী প্ৰদান কৰা হয়। এই জলপানীয়ে অনুসূচিত জনজাতীয় শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাত সহায় কৰাৰ লগতে নতুন উদ্যম আৰু আত্মবিশ্বাস প্ৰদান কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে আশা প্ৰকাশ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে মনোনয়ন পত্ৰ দাখিল কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে মুঠ 24 প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰে ভিতৰত তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম, আৰ চি পি আই আৰ ভিৰ ইনামুল হুদা, নৱৰং কংগ্ৰেছ পাৰ্টীৰ শ্বেখ কৰিমুল্লা, নিৰ্দলীয় প্ৰাৰ্থীক্ৰমে ফাৰুক খান, মনিৰুল হুছেইন, মুস্তাকিম আলম, ছাবিনা ইয়াছমিন, ছাইফুৰ ৰহমান, নজৰুল ইছলাম আৰু প্ৰণৱ কৌশিক আছে। প্ৰাৰ্থীসকলে দলীয় নেতা কৰ্মীসকলক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও আজি মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ ঢিং গেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা একেৰাহে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈৰ পৰা অহা 17 অক্টোবৰলৈ সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই সময়ছোৱাত কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে কাইলৈ সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে। অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে অৰিহণা আগবঢ়োৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰধানমন্ত্ৰী মোদীক সন্মান প্ৰদৰ্শন কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত কাইলৈ শ্ৰীভূমি জিলাত বিধানসভা সমষ্টিভিত্তিক যুৱক যুৱতীসকলৰ সংস্থাপনৰ লক্ষ্যৰে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে পুঁজি বিতৰণৰ লগতে অন্যান্য সুবিধা প্ৰদান কৰা হ'ব। উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বাবে শ্ৰীভূমি চহৰৰ জিলা গ্ৰন্থাগাৰ ভৱনত, দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বাবে নীলাম্বজাৰ মহাবিদ্যালয়ত, পাথাৰকান্দি সমষ্টিৰ বাবে হাতীখিৰা নাচঘৰত আৰু ৰামকৃষ্ণ নগৰ সমষ্টিৰ বাবে ৰামকৃষ্ণ নগৰ মহাবিদ্যালয়ত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে যুৱক যুৱতীসকলক আত্মসংস্থাপন তথা ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে উৎসাহিত কৰিবলৈ 2-5 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ দিনটো একতা দিৱস হিচাপে পালন কৰিবলৈ খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে আহ্বান জনাইছে। সুৰক্ষা বাহিনী অসমৰ অধ্যক্ষ গোবিন্দ গায়ন, সচিব প্ৰধান কৃষ্ণকান্ত দাস আৰু প্ৰচাৰ সচিব যুগান্ত বায়নে প্ৰকাশ কৰা এটা বিবৃতিত কয় যে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পাছত তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক ওলাই আহিছিল। অকল ৰাজ্যতেই নহয়, দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ লোকে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি বিৰল পৰিৱেশৰ সৃষ্টি কৰিছিল। এইসমূহ লোকৰ মাজত বিভিন্ন ধৰ্মী আৰু জাতি জনগোষ্ঠীৰ লোকো আছিল। এগৰাকী শিল্পীৰ মৃত্যুৱে ধৰ্ম, ভাষা, বৰ্ণ, জাতি জনগোষ্ঠীৰ বিভেদ আঁতৰাই সকলোকে একত্ৰিত কৰি গভীৰ মানৱীয় সম্প্ৰীতি আৰু একতাৰ পৰিৱেশ সূচনা কৰাৰ বাবে শিল্পীগৰাকীৰ মৃত্যু দিনটো অৰ্থাৎ অহা 19 ছেপ্টেম্বৰৰ দিনটো একতা দিৱস হিচাপে পালন কৰিব।

0: লৈ সংগঠনটোৰ নেতৃবৃন্দই জনসাধাৰণক আহ্বান জনাইছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাহিত্য চোৰা।
2: সাহিত্যানুৰাগী সমূহ শ্ৰোতাকে সম্ভাষণ জনাই আজিৰ চোৰা মুকলি কৰিছোঁ। আজিৰ চোৰাত আছে মণিকা দেৱীৰ এটি চুটি গল্প আৰু ৰুৱাদ লয়িঙৰ কেইটিমান কবিতা। চোৰাত প্ৰথমেই শুনো আহক মণিকা দেৱীৰ এটি চুটি গল্প। গল্পৰ শিৰোনাম মহানাগৰিক।
3: ৰাতি বহু দেৰিলৈ টোপনি নাহে বিজনৰ, আজিও অহা নাই। বাহিৰত দুপাল পিটা বৰষুণ। চিগাৰেট এটা জ্বলাবলৈ বিজন বাহিৰলৈ আহিল। ঘৰৰ ভিতৰত বিজনৰ পুত্ৰ পৰিবাৰ টোপনিত লালকাল। ড্ৰয়িং ৰুমৰ বাহিৰৰ ছিটটোত বিজন বহি ল'লে। বৰষুণৰ শব্দত কৰো মাত কতো নুশুনি। এনেও নিজম পৰিছিল এই পাৰাটো। এই মাজৰাতিখন কোননো সাৰে থাকিব? এঘৰ অৱশ্যে তেতিয়াও সাৰে আছিল, হাউচ নম্বৰ 7। একেটা কেম্পাছতে দুঘৰ মানুহ, হাউচ নম্বৰ 7 আৰু 7A-ৰ পৰিয়াল। হাউচ নম্বৰ 7-ত ডাঙৰ চৌধুৰীৰ পৰিয়াল থাকে, 7A-ত সৰু চৌধুৰীৰ। ডাঙৰ আৰু সৰু দুই চৌধুৰী ভাতৃ এতিয়া আৰু নাই। এতিয়া দুয়োৰে ল'ৰা দুটা, হিৰু আৰু ঋতু, পৰিয়ালসহ ক্ৰমে 7 আৰু 7A-ৰ বাসিন্দা। ঋতুহঁত সোনকালে শুৱে, হিৰুৰ পৰিয়াল সাৰে থাকে বহু ৰাতিলৈ। সিহঁতৰ ভাত খাওঁতেই পলম হয়, 12 বাজিয়েই যায় সদায়। তাৰ পাছত হিৰুৱে লেপটপত অফিচৰ কিবাকিবি কাম কৰে। হিৰুৰ ল'ৰা ছোৱালী দুটা, মেঘ আৰু মুনা। সিহঁতেও সোনকালে শুব নোখোজে। বাহিৰত বৰষুণ বাঢ়ি আহিছিল, মাজে মাজে গাজনিৰ কাণ তাল মৰা শব্দ। হিৰুৰ পৰিবাৰ ৰাখীৰ বৰ ভয় গাজনিলৈ। আজিৰ বৰষুণজাকৰ লক্ষণটো অলপ বেলেগ। ৰাখীয়ে মনতে ভাবিছে আৰু পাকঘৰটো ততাতৈয়াকৈ সামৰি শোৱনি কোঠালৈ আহিছে। ৰাখীহঁতৰ কাষৰ ঘৰটোৱেই বিজনহঁতৰ। পাৰাটোৰ একেবাৰে সীমামূৰীয়া ঘৰ সেইটো। বিজনহঁতৰ ঘৰটো অলপ ওখত, চিৰিৰে ওপৰলৈ উঠি যাব লাগে। চিৰিৰ তলতে নলাটো, পাহাৰৰ ওপৰৰ পৰা নলাটো তললৈ নামি আহিছে। নলাটোৰ ওপৰতে থকা শ্লেপখনতে বিজনে স্কুটিখন ৰাখে সদায়। নলাটো এই পাৰাটোৰ প্ৰতি ঘৰৰে উমৈহতীয়া সম্পত্তি, উমৈহতীয়া সমস্যাও। বিজনে বৰষুণৰ ৰেহৰূপ চাই আছিল। বৰষুণৰ লক্ষণটো ভাল নহয়, বিজনে ভাবিছিল। হঠাতে বিজুলীৰ চমকনিত বিজনে দেখিলে শ্লেপখনত থকা তাৰ স্কুটিখন দাং খাই উপঙি উঠা যেন হৈছে। নলাটোৰে পানী অভাৰফ্ল' হৈছে নেকি? এনেতো হ'ব নালাগে, আগে পিছেতো তেনে হোৱা নাই কোনোদিন। বৰষুণৰ যিহে লক্ষণ, পাহাৰৰ ওপৰৰ পৰা কি কি বা ধাহিমুহি লৈ আহিছে নলাটোৱে। বিজন তৰিত গতিত বহাৰ পৰা উঠিল। ঘৰৰ ভিতৰৰ পৰা স্কুটিৰ চাবিপাত আনিবলৈ গ'ল সি। হঠাতে আকাশ চিৰাচিৰ কৰা বজ্ৰপাতৰ শব্দ। বিজনৰ ঘৈণীয়েক মিমি খকমককৈ সাৰ পাই উঠিল। স্কুটিৰ চাবিপাত লৈ সেই মুহূৰ্ততে ঘৰৰ ভিতৰৰ পৰা দৌৰি ওলাই গ'ল বিজন। বৰষুণৰ মাজেৰেই সি তললৈ নামি গ'ল। তলৰ চিৰিটোত তেতিয়া কলা ফুললৈ পানী। শ্লেপখনৰ ওপৰেৰে পানীৰ প্ৰচণ্ড সোঁত বৈছে বুলি বিজনে অনুমান কৰিলে। স্কুটিখনে টুলুং ফুটুং কৰিছে। ঘৰৰ সন্মুখৰ লাইটটো বন্ধ। বৰষুণজাক আহিবলৈ লওঁতেই লোড শ্বেডিং আৰম্ভ হৈছে। এন্ধাৰতে বিজন আগুৱাই গ'ল আৰু স্কুটিৰ হেণ্ডেলডালত থাপ মাৰি ধৰিলেগৈ। স্কুটিখন ওপৰলৈ ঠেলি নিব খোজোতে দুখোজ আগুৱাই ৰাস্তা

0: পালেগৈ বিজন। পানীৰ সোঁতে তাক আগলৈ ঠেলিছে, এতিয়া তাৰ কঁকাললৈকে পানী। স্কুটিখনো বাগৰি পৰিছে পানীত। পানীৰ ধাৰে তাকে স্কুটিকে একেলগে উটুৱাই নি নলাত পেলাইগৈ যদি? শ্লেপখনে নলাটোৰ অকণমান অংশ এটাহে আগুৰিছে, নলাটোৰ বাকীখিনি সম্পূৰ্ণ মুক্ত। বিজনৰ পিছে পিছে মিমিও নামি আহিছিল, তলৰ চিৰিটোতে থমকি ৰ'ল তাই। বিজনৰ অৱস্থা দেখি তাই চিঞৰিবলৈ ধৰিলে,
1: স্কুটি নালাগে, তুমি উঠি আহা, উঠি যাওক স্কুটি।
0: নাই, বিজন উঠি অহা নাই। পৰি যোৱা স্কুটিখন থিয় কৰাবলৈ সি আপ্ৰাণ চেষ্টা কৰিছে। পানীৰ সোঁতেও তাক সমানে ঠেলিছে আনফাললৈ। ওপৰে পানী, তলে পানী, বিজনে ঠাউনি পোৱা নাই।
1: হেল্প, হেল্প, কোন আছে, বচাওক, বচাওক!
0: বৰষুণৰ মাজেৰে মিমিৰ আত্ৰাহী চিঞৰ বিয়পি যায় দূৰলৈ। সেইখিনি সময়তে হিৰুৱে ঘৰৰ মূল দুৱাৰখন বন্ধ কৰিবলৈ লৈছিল। দুৱাৰখন জপুৱাই থাকে। শোৱাৰ আগতে সদায়ে হিৰুৱে খিলিকেইটা ভালদৰে লগোৱা হৈছেনে নাই পৰীক্ষা কৰেহি। মিমিৰ চিঞৰ কাণত পৰাত কাৰনো কি হৈছে বুলি চাবলৈ বাৰাণ্ডালৈ ওলাই আহিল হিৰু। বাহিৰৰ বাৰাণ্ডাত এতিয়া পানীয়ে বুৰাইছে, হিৰুৰ ভৰিও পানীত বুৰিল। হঠাতে আকাশ পোহৰ কৰি বিজুলী মাৰিলে। হিৰুৱে দেখিলে চোতাল বাৰাণ্ডা পানীয়ে বুৰাই একাকাৰ কৰি পেলাইছে। হিৰুৰ আশ্চৰ্যচকিত অৱস্থা। পানী? ক'ৰ পৰা কেনেকৈ ইমান পানী? এইখিনিততো পানী নহয় কোনোদিন। মিমিৰ চিঞৰ বন্ধ হৈছিল। বিজনে স্কুটিৰ আশা এৰি ওপৰলৈ উঠি গৈছিল। বাৰাণ্ডা পাই বিজনে এবাৰ তলৰ পিনে চালে। স্কুটিখন পানীয়ে উটুৱাই নি হিৰুহঁতৰ গেট পুৱাইছেগৈ। গেটত লাগি ধৰি ৰৈ যোৱা তাৰ ৰঙা ৰঙৰ স্কুটিখন মুহূৰ্তে মুহূৰ্তে জিলিকি উঠিছে বিজুলীৰ পোহৰত, কিন্তু অলপ পৰলৈহে। তাৰ পাছত অগণিত জাবৰৰ হেঁচাত স্কুটিখন লাহে লাহে ঢাক খাই গৈছে। জাবৰে হেঁচি ধৰিছেগৈ হিৰুহঁতৰ গেটখন। ভাগ্য ভাল, আমাৰ গেটখন বন্ধ আছিল, নহ'লে গোটেই জাবৰসোপা আমাৰ চৌহদলৈ সোমাই আহিলহেঁতেন। এতিয়া কেৱল পানীহে সোমাইছে, হিৰুৱে ভাবিলে আৰু ঋতুলৈ ফোন লগালে। ঋতুহঁতে গমেই পোৱা নাছিল এই দুৰ্যোগৰ কথা। টোপনি আহিছিল সিহঁতৰ, বৰষুণে হাত পেলাইছিল গা, নহ'লে যিহে গৰম, ফেনে কামেই নকৰে। ৰাতি বৰষুণজাক আহোঁতে ঋতুহঁতে ভালেই পাইছিল, পাছলৈ বৰষুণে যে এনে ভয়ংকৰ ৰূপ ল'লে সেয়া সিহঁতে গমেই পোৱা নাছিল। মাজৰাতি হিৰুৰ ফোন পাই চিন্তাই লাগিছিল ঋতুৰ, কাৰোবাৰ কিবা হ'ল নেকি। ততাতৈয়াকৈ ফোনটো ৰিচিভ কৰিছিল সি। বাহিৰত কি হৈছে চাহি, পানী গোটেইখন, হিৰুৱে কৈছিল। দৌৰা দৌৰিকৈ উঠি আহিছিল ঋতু। বাহিৰখন দেখি ঋতুৰ মূৰ ঘূৰাই যোৱা যেন অনুভৱ হ'ল। বাৰাণ্ডাৰ চিৰি পাৰ হৈ পানীৰ সোঁত আগুৱাই আহিছে। ভাগ্য ভাল হিৰুৱে ফোন কৰিছিল, নহ'লে পানী সোমালেইহেঁতেন ঋতুহঁতৰ ঘৰত। চৌহদটো ঋতুহঁতৰ পিনে অলপ এঢলীয়া। চৌহদত জমা হোৱা বৰষুণৰ পানী ওলাই যাবলৈ চৌহদৰ বেৰখনৰ তলত ফুটা এটা আছে। হয়তো বোকা বালিয়ে সেই ফুটাটো মাৰি পেলাইছে। ঋতুৱে একাঁঠু পানীত নামি লাঠি এডালেৰে খুচৰি খুচৰি বোকা মাটিবোৰ আঁতৰাই ফুটাটো মুকলি কৰি দিলে। বহুখিনি পানী সেইপিনেৰে ওলাই গ'ল। ঋতুহঁতৰ ঘৰত পানী নুসুমাল যেনিবা। তথাপি ঋতুহঁতৰ ঘৰৰ পিছফালে থকা পুৰণি অসমাৰ্হিৰ ভাড়াঘৰটোত পানী সোমাল। ঋতুৰ পৰিবাৰ মীৰাৰ ভয়তে অৱস্থা নাই। এই ৰাতিখন গিৰিয়েক পানীত নামিছে, ওপৰত বৰষুণ আৰু বিজুলী, তলৰ পানীত বা আকৌ কি আছে, সাপেই আছে নে বেঙেই আছে নে বিষাক্ত মকৰাই আছে। ঋতু, মীৰাৰ ল'ৰা ছোৱালীহাল মিমণি আৰু মুনু দুয়ো চকু কচালি কচালি শোৱাৰ পৰা উঠি আহিছে। বাহিৰৰ বাৰাণ্ডাত পানী দেখি মিমণি আতংকিত হৈ পৰিছে।
1: কি হ'ল মা, পৃথিৱী ধ্বংস হ'ল নেকি, মোৰ কাইলৈ পৰীক্ষা কি হ'ব,
0: মাকে তাইক খঙেৰে দবিয়াইছে।
2: শুই থাকগৈ যা,
0: ধ্বংস হোৱা পৃথিৱীত তই অকলে পৰীক্ষা দিবিগৈ।

কাইলৈ। সেইদিনা ৰাতি কাৰো আৰু শোৱা নহল। আনকি হিৰুৰ ল'ৰা ছোৱালী হালেও বাহিৰতে বহি বান আৰু বৰষুণ চাই থাকিল উৰে ৰাতি। পিছদিনালৈ পানী শুকাল, বৰষুণো থামিল, কিন্তু বাৰান্দা চোতাল কতো খোজ দিব নোৱাৰি। আঁঠুলৈকে বোকা, খোজ দিলেই ভৰি সোমাই যায়। তেনেকৈয়ে বোকা ভাঙি ঋতু গেটলৈ আগুৱাই গ'ল। ঋতুহঁতৰ গেটখনত লাগি ধৰা বিজনৰ স্কুটিখন বিজনে ইতিমধ্যে টানি টানি অলপ আঁতৰাই নিছে। স্কুটিখনৰ লগতে কিছু জাবৰো আঁতৰি গৈছে। ঋতু আৰু হিৰুৱে মিলি গেটখন জোৰেৰে হেঁচি দিছে। গেটখনৰ কিছু অংশহে মুকলি হৈছে। সন্মুখৰ ৰাস্তাটো দেখি ঋতু স্তব্ধ হৈ পৰিছে। গোটেই ৰাস্তাজুৰি কেৱল জাবৰ আৰু জাবৰ। জাবৰৰ দম নেওচি আগলৈ যোৱাৰ উপায় ভাবিছে ঋতুৱে। ঋতুহঁতৰ গলিটোৰ এখন উন্নয়ন সমিতি আছে। সমিতিৰ সম্পাদক হৈছে দেৱু। দেৱু ওলাই আহিছে পুৱাই। ইতিমধ্যে সি কাউন্সিলৰক ফোন কৰিছে, মেয়ৰক ফোন কৰিছে, কোনেও ফোন তোলা নাই। তেওঁলোকলৈ ৰৈ থকা নাই দেৱু। উন্নয়ন সমিতিৰ সভাপতিৰ সৈতে আলোচনা কৰি দেৱুৱে ৰাস্তা চাফা কৰিবলৈ বনুৱা কেইজনমানক মাতি আনিছে। বনুৱা কেইজনে কাম আৰম্ভ কৰিছেই। তেওঁলোকৰ হাজিৰাটো উন্নয়ন সমিতিত জমা থকা পইচাৰেই দিয়া হ'ব। দেৱুৰ ঘৰত পানী উঠা নাই, নুঠেও। তাৰ ঘৰটো নলাটোৰ পৰা কিছু দূৰৈত। নলাটোৰ পৰা আঁতৰত থকা মানুহকেইঘৰৰ কাৰোৱেই ঘৰ বা চৌহদত পানী বা জাবৰ সুমুৱা নাই। দেৱুৰ ঘৰত পানী সুমুৱা নাই হয়, পিছে তাৰ ঘৰৰ লেতেৰা পানী ওলাই যোৱা পাইপডাল কিন্তু নলাটোতেই আহি পৰিছে। নলাটো ভৰ্তি হলে পানী ওলাই যোৱা পাইপডালেৰে পানী বেক কৰে। লেতেৰা পানীবোৰ আকৌ ঘৰলৈকে উভতি বয়। গতিকে দেৱুৱে নলাটো চাফা কৰাতহে মাথা মাৰিছে। দেৱুৰ ঘৰৰ পৰা লেতেৰা পানী ওলাই যোৱা পাইপডাল আকৌ পিজুৰ ঘৰৰ সন্মুখেৰে গৈছে। নহলে অইন ৰাস্তা নাই। সেয়ে পিজুক সি কিছু সমীহ কৰি চলে। পিজুৰ ঘৰ কালি ৰাতিৰে পৰা পানীৰ তলত। পিজুৰ চোফা, বিচনাৰ তুলি সকলোতে এতিয়া তেলতেলীয়া বোকা। গিৰিয়েক ঢুকোৱাৰ পাছত পিজু বৰ্তমান অকলেই থাকে ঘৰত। একমাত্ৰ ল'ৰাটো বাংগালোৰত পঢ়ি আছে। পিজুৰ গিৰিয়েকে চৰকাৰী চাকৰি কৰিছিল। গিৰিয়েকৰ দৰমহাটো বৰ্তমান পিজুৱে পায়। চোফা, বিচনা, তুলি সকলো নষ্ট হোৱাত পিজুৰ এতিয়া পাগল পাগল অৱস্থা। ৰাস্তাত দমে দমে পৰি থকা জাবৰবোৰ দেৱু, হিৰু, ঋতু, বিজনহঁতে নিৰীক্ষণ কৰিছে। মিমিও নামি আহিছে তললৈ। সিহঁতৰ স্কুটিখন বোকাত পৰি আছে এতিয়াও। জাবৰৰ দমবোৰত নাই কি? লেপ, তুলি, আঁঠুৱা, কলগছৰ টুকুৰা, মানকচুৰ ডাল, চিপছ, চকলেটৰ পেকেট, ডাইপাৰ, প্লাষ্টিকটো নলাৰে উঠি আহে। এতিয়া সেইটো স্বাভাৱিক কথাই। কিন্তু লেপ, তুলি, আঁঠুৱা? আঁঠুৱা 20-25খনমানেই হ'ব চাগৈ, তুলিও 10খনৰ কম নহ'ব। কালি নলাটোৰে সেইবোৰ উঠি আহি শ্লেপকেইখনত লাগি ধৰাৰ বাবে পানী যাবলৈ ৰাস্তা নোহোৱা হ'ল। সেয়ে পানী অভাৰফ্ল' হৈ যেনি তেনি বৈ গ'ল। লেপ, তুলি, আঁঠুৱা কোনে পেলালে? মৰা মানুহৰ লেপ তুলিও হ'ব পাৰে। ওপৰৰ ফালে শ্মশান আছে নেকি? ঋতুহঁতৰ ভাড়াতীয়াজনে হঠাতে সুধিলে। এয়া শ্মশানৰ নহয়, শ্মশানত লেপ তুলি পুৰিহে পেলায়, নলাত নদলিয়াই। পাহাৰৰ ওপৰত শ্মশান নাইতো, হিৰুৱে কৈছে। পাহাৰৰ ওপৰত নতুনকৈ সাজি উলিয়াইছে যে ফ্লেট দুটামান, মিমিয়ে কৈছে। ফ্লেট সজাৰ সময়ত ব্যৱহাৰ কৰা আঁঠুৱা বা তুলিবোৰ কাম শেষ হোৱাৰ পাছত নলালৈ দলিয়ালে চাগৈ বিল্ডাৰে। হয় হয়, ঠিকেই, তেনেকুৱা কিবা এটাই হৈছে নিশ্চয়, মিমিৰ কথাত সকলোৱে হয়ভৰ দিলে। ৰাস্তাটোৰ সোঁপিনলৈ সেয়া ডাক্তৰ দম্পতীৰ ঘৰ। ডাক্তৰৰ ল'ৰা ছোৱালীহালে বিদেশত পঢ়ে। ঘৰত বৰ্তমান দুজনেই মানুহ, ডাক্তৰ, ডাক্তৰনী। দুজন মানুহৰ 4খনকৈ গাড়ী। গেৰেজত ঠায়েই নোকোলায়। এখন গাড়ী গেটৰ বাহিৰত, ৰাস্তাটোৰ ওপৰতে থয় তেওঁলোকে। ডাক্তৰহঁতৰ গাড়ীখনৰ পিছফালে সেইখন ঋতুৰ গাড়ী। দুয়োখন গাড়ী জাবৰে হেঁচি ধৰিছে। উলিয়াবৰ উপায় নাই। বনুৱাবোৰে জাবৰবোৰ চাফা

চাফা কৰি উলিয়াই অনাৰ পাছতহে গাড়ীখন উলিয়াব পৰা যাব। ডাক্তৰৰো চিন্তা নিজৰ গাড়ীখনক লৈ। ভালে আছেনে নাই চাবলৈ বৰ্তমান ড্ৰাইভাৰো নাই। এই জাবৰ পাৰ হৈ ড্ৰাইভাৰ বা কেতিয়া আহি পায়? ডাক্তৰে নিজেই গাড়ীখনৰ ওচৰলৈ যাবলৈ মনস্থ কৰিলে। পিছে চোতাল আৰু বাটটোত যিহে বোকাৰ তৰপ, সেইবোৰ বোকা ভৰিত লাগিব বুলি ভাবিয়েই ডাক্তৰ জিকাৰ খাই উঠে। অৱশেষত নিজে এটা উপায় ভাবি উলিয়াই ডাক্তৰে ইউৰেকা ইউৰেকা বুলি নিজেই নিজক উৎসাহিত কৰে। দুটা পলিথিনৰ মোনা যোগাৰ কৰি পিন্ধি থকা জোতাযোৰৰ ওপৰতে সেই দুটা সুমুৱাই লয় আৰু গাড়ী অভিমুখে অগ্ৰসৰ হয়। দুখোজ বাট যাবই নাপায় তেওঁ, বোকাৰ ওপৰতে পিছল খাই পৰে। ডাক্তৰৰ ঘৰৰ সন্মুখতে সেইটো মুকুলহঁতৰ ঘৰ। প্ৰথম মহলাৰ বেলকনিৰ পৰা সকলোৰে আলেখ লেখ চাই থাকে মুকুলে। তাৰ ৰাস্তাটোত গোট খোৱা মানুহখিনিৰ উদ্বিগ্ন মুখবোৰলৈ চাই

তল খাই পৰে। দাঁতৰৰ ঘৰৰ সন্মুখতে সেইটো মুকুলহঁতৰ ঘৰ। প্ৰথম মহলাৰ বেলকনিৰ পৰা সকলোৰে আলেখ লেখ চাই থাকে মুকুলে। তাৰ ৰাস্তাটোত গোট খোৱা মানুহখিনিৰ উদ্বিগ্ন মুখবোৰলৈ চাই সি বেলেগ ধৰণৰ এক পৰিতৃপ্তি অনুভৱ কৰে। আজিৰ পৰা 4-5 বছৰৰ আগতে মুকুলহঁতৰ পুৰণি অসমাৰ্হিৰ ঘৰটো এই পাৰাটোৰ আটাইতকৈ চাপৰ ঘৰ আছিল। এজাক বৰষুণতে সকলোৰে চৌহদৰ পানীবোৰ মুকুলহঁতৰ ঘৰলৈ নামি আহিছিল। মুকুলহঁতে মাটিখিনি বিল্ডাৰক দিলে। ওখ ভেটিৰ 4-মহলীয়া বিল্ডিং এটা উঠিল। 2টা ফ্ল'ৰ বিল্ডাৰৰ, 2টা মুকুলহঁতৰ। এতিয়া মুকুলহঁত প্ৰাসাদোপম অপ্তালিকাৰ বাসিন্দা। এটা সময়ত নলাটোৱে মুকুলহঁতক কমখন নাকনি কাননি খুৱাইছেনে? বৰষুণ দিলেই ঘৰত নলাৰ পানী সোমায়। মুকুলে পাৰাটোৰ মানুহখিনিক কৈছিল, বলকচোন জি এম চিৰ অফিচলৈ যাওঁ, নলাটোৰ পাৰটো অলপ ওখকৈ বান্ধি দিব পৰা হলে আমাৰ ঘৰটোত পানী নুসুমাল হয়। অকলে এজন গ'লেতো নহ'ব, উমৈহতীয়াকে যাওঁ। মুকুলৰ পৰিবাৰ কাকুলিয়েও সকলোকে অনুনয় বিনয় কৰিছিল। সিহঁতৰ ল'ৰা ছোৱালী দুটা সৰু তেতিয়া। মুকুলৰ মাকো শয্যাশায়ী। পানী উঠা ঘৰটোত সৰু ল'ৰা ছোৱালী দুটা আৰু অসুখীয়া শাহুৱেকক লৈ থকাটো কম ডাঙৰ কথানে? নাই, কাৰো গা নলৰিল তেতিয়া। তোমালোকৰ সমস্যা তোমালোকে নিজে সমাধান কৰা, আমাৰ ঘৰততো পানী সোমোৱা নাই। তেতিয়া সকলোৰে মনোভাৱ আছিল তেনেধৰণৰ। সেই সুৰক্ষিত মানুহখিনিৰ আজিৰ এই অৱস্থাটো দেখি মুকুলে আমেজ এটা অনুভৱ কৰিছে মনে মনে। তথাপি সি মানুহখিনিক সহমৰ্মিতা দেখুৱাবলৈ পাহৰা নাই। ৰাস্তাটো ঠিক নোহোৱালৈ গাড়ীকেইখন আমাৰ কেম্পাছতে থ'ব পাৰিব, সকলোৱে শুনাকৈ চিঞৰি কৈছে মুকুলে। এই পাৰাটোত কেতিয়াও বানপানী নহয় বুলিয়ে ইয়াৰ বাসিন্দাসকলে ইমান দিনে গৰ্ব কৰি আহিছিল। কালিৰ ৰাতিৰ বৰষুণজাকে মানুহখিনিৰ সেই গৰ্ব খৰ্ব কৰি পেলাইছে একেবাৰে। নলাটো বোকা, বালি আৰু জাবৰে পুতি সমান কৰি পেলাইছে। আকৌ এজাক বৰষুণ আহিব লাগিলে কি যে বিলাই হ'ব সকলোৰে! দেৱুৱে নলাটোৰ ৰাস্তাটোত দম বান্ধি থকা জাবৰ সোপাৰ, জাবৰত পোত খাই থকা গাড়ী দুখন আৰু স্কুটিখনৰ ভাগে ভাগে ফটো মাৰি গোটেই অৱস্থাটোৰ কথা লিখি ফেচবুকত পোষ্ট এটা দিছে। মুহূৰ্ততে বিভিন্নজনৰ বিভিন্ন কমেণ্ট দেৱুৰ পোষ্টত। দেখি বেয়া লাগিল, কোনোবাই সমবেদনা যাচিছে। অ' মাই গড, ইমান জাবৰ জোথৰ যে, কোনোবাই আশ্চৰ্য প্ৰকাশ কৰিছে। ইমান ওখ ঠাইও যদি বাদ পৰি যোৱা নাই তেন্তে কি ক'ম আৰু, বেছিভাগেই উষ্ম প্ৰকাশ কৰিছে। আমাৰ ইয়াত ৱেষ্ট মেনেজমেণ্টক লৈ কোনো কঠোৰ ব্যৱস্থা নাই। মানুহে য'তে ত'তে জাবৰ পেলায়। জিৰ' চিভিক চেন্স। মানুহবোৰে সভ্যতাৰ ডাইলগ ঠিকেই দিয়ে, সভ্য নহয় পিছে। দেৱুৱে কমেণ্টবোৰত এফালৰ পৰা লাইক মাৰি গৈছে। স্থানীয় বাতৰিকাকতৰ ডিজিটেল সংস্কৰণে দেৱুৰ পোষ্টটোৰ উদ্ধৃতি দি বাতৰি প্ৰচাৰ কৰাৰ যুঁজা চলাইছে। ৰাস্তাত জমা হোৱা মানুহখিনি ঘৰাঘৰি গ'ল এতিয়া। আজি বেছিভাগেই অফিচলৈ নাযায়। ৰাস্তাটোৰ ফটো মাৰি বেছিভাগেই নিজৰ নিজৰ অফিচৰ গ্ৰুপত ছেণ্ড কৰিছে। এতিয়া ঘৰলৈ গৈ সকলোৱে আৰামেৰে ব্ৰেকফাষ্ট কৰিব। অৱশ্যে বেচৰকাৰী চাকৰিয়ালখিনিৰ সুযোগ সুবিধা সীমিত। তেওঁলোকৰ সদায় লৰালৰি, সদায় ব্যস্ততা। বিজন আৰু মিমিও খৰখেদাকৈ ঘৰলৈ গ'ল। চোতালৰ বোকাখিনিত ঋতুৱে কেইটামান ইটা পাৰি দিলে, খোজ দিবলৈ সুবিধা হ'ব। ঘৰ সোমাই সি দেখিলে মিমণি আৰু মুনু স্কুলৰ বাবে সাজু হৈছে ইতিমধ্যে। ঋতুৱে মীৰাক সুধিছে, ইহঁত যাব আজি? মীৰাই মূৰ দুপিয়াইছে, যাব। মিমণিটো যাবই বাৰু, তাইৰ পৰীক্ষা আছে। আজিৰ পৰীক্ষাটোৰ নম্বৰ হেনো পৰ্টেলত জমা হ'ব। আৰু ই, ঋতুৱে মীৰাক মুনুৰ কথা সুধিছে, তাকলৈ যোৱা, নহ'লে অশান্তি কৰি মাৰিব দিনৰ দিনটো। অলপ আগতে বোকা চুবলৈ গৈছিলেই, মাটিৰ গুণাগুণ পৰীক্ষা কৰে হেনো। মীৰাই ঋতুক চাহ একাপ দিলেহি। ৰঙা চাহকাপ খাই থাকোঁতে ঋতুৱে চিন্তা কৰি থাকিল, ইহঁতক উলিয়াই লৈ যোৱা যায় কেনেকৈ।
ইটাকে

0: ৰাস্তাৰ ওপৰেৰে খোজকাঢ়ি মিমণি আৰু মুনু দুয়োটা গেটৰ কাষ পালেগৈ। গোটেই ৰাস্তাটোত তেতিয়াও জাবৰবোৰ দম বান্ধি আছে। মুনুক যেনিবা ৰাস্তাত কাম কৰিবলৈ অহা বনুৱা এজনে পিঠিত তুলি পাৰ কৰি দিলে। মিমণিয়ে এতিয়া কৰে কি? মুকুল বৰ্তাকহঁতৰ চৌহদৰ বাহিৰ পিনে এটা ঢাপৰ দৰে অংশ আছে, তাতে ফুলৰ টাব কেইটামান থোৱা আছে। মিমণি সেই ঢাপটোত উঠি সাৱধানে আগুৱাই গ'ল যাতে ফুলখিনি নষ্ট নহয়। গোলাপৰ কাঁইটে তাইৰ ভৰিত বিন্ধি তেজ বিৰিঙাই তুলিছিল, তথাপি তাই পিছুৱাই নাহিল। ঢাপটোৰে গৈ গৈ তাই চাফা ৰাস্তাত উঠিলগৈ। গলিটোৰ মূৰতে সিহঁতে অটো এখন পালে, সেইখনত তুলি দেউতাকে সিহঁতক স্কুলত নমাই থৈ আহিলগৈ। হিৰোৰ ল'ৰা ছোৱালীহাল অন্য স্কুলত পঢ়ে, সিহঁত আজি স্কুললৈ যোৱা নাই। ৰাস্তাৰ জাবৰবোৰ এফালৰ পৰা চাফা কৰি বনুৱাকেইজনে এঠাইত জমা কৰিছিল। পিজু বৌৱেকৰ ঘৰ আৰু চৌহদটো চাফা কৰিবলৈও বনুৱাকেইজনকে লগালে ডিবুৱে। তাকে দেখি হিৰো আৰু ঋতুৱেও নিজৰ ঘৰ চৌহদ বনুৱাকেইজনৰ দ্বাৰাই চাফা কৰাই ল'লে। ছ'চাইটিৰ পইচাৰে এইখিনি কাম কৰা হ'ল। নলাটোৰ জাবৰবোৰ চাফা কৰি ৰাস্তাটোৰ একাষে দমাই থোৱা হ'ল। আচল সমস্যাটো তেতিয়াহে আৰম্ভ হ'ল। জাবৰবোৰ নিবলৈ গাড়ী পোৱা নগ'ল। পাৰাটোৰ মানুহখিনিয়ে আক ফোন কৰে, তাক ফোন কৰে, কাৰো পৰা সঁহাৰি সদুত্তৰ পোৱা নাযায়। সংশ্লিষ্টসকলেও ফোন নুতুলে। বিজনে ক'লে তাৰ এজন চিনাকি মানুহ আছে, মানুহজন মিউনিচিপেলিটিৰ ডাঙৰ বিষয়া, কিবা কেলেংকাৰীত ফঁচি মাজতে এবাৰ জেললৈ গৈছিল, বৰখাস্ত হৈছিল চাকৰিৰ পৰা, জেলৰ পৰা ওলোৱাৰ পাছত আকৌ চাকৰি ঘূৰাই পালে। তেওঁকেই ফোন কৰা যাওক নেকি, জাবৰৰ বিভাগতেই কাম কৰে যেতিয়া কিবা এটা উপায় নিশ্চয় দিব। সকলোৱে হয়ভৰ দিলে। বিজনে ফোন লগালে, সিফালৰ পৰা উত্তৰ আহিল, মই ৰিটায়াৰ হ'লো নহয়। জাবৰবোৰ তেনেকৈয়ে পৰি থাকিল। ৰাস্তাৰ দাঁতিত জাবৰৰ এটা পাহাৰৰ সৃষ্টি হ'ল, কদৰ্য পাহাৰ। এজাক বৰষুণ দিলেই জাবৰবোৰ আকৌ নামি আহিব, ৰাস্তাত সিঁচৰতি হৈ পৰিব। বৰষুণে ঘৰবোৰৰ চৌহদলৈকেও বিয়পাই নিব জাবৰ। চিন্তাই ৰাইজখনৰ খোৱা খোৱা সৰিছে। এদিন জাবৰৰ পাহাৰৰ নামনিত কুকুৰ এটাই কিবা খুচৰি আছিল। বাৰান্দাত থিয় হৈ থকা মোনাই দেখিলে সেই দৃশ্য। তাই অলপ পৰ নিৰীক্ষণ কৰিলে দৃশ্যটো, তাৰ পাছত মাকক চিঞৰি ক'লে, মা, ডগি এটাই ডাইপাৰ এটা চুবাই আছে। মাকে ক'লে, থাকক দিয়া চুবাই, তুমি ডগিটোৰ ফালে চাই নাথাকিবা, তুমি ভিতৰলৈ আহা। মোনা ভিতৰলৈ সোমাই গ'ল। মোনাৰ মাকে ঘৰৰ মূল দুৱাৰখন জপাই থ'লে।
1: মহানাগৰিক মণিকা দেৱীৰ চুটিগল্পটি শুনিলে, গল্পটি পাঠ কৰিলে মেলোডি পাটগিৰিয়ে। চোৰাত এইবাৰ শুনোৱা হওক ৰুৱাদ লয়িঙৰ এমুঠি কবিতা। আহক কবিৰ কণ্ঠতে কবিতা কেটে শুনো।
2: আপং পীৰাখন টানি জুইশালৰ কাষত পিতায়ে বহিছে। বেলিটিয়ে আবেলিৰ ৰং সানিছে। পিতাইৰ ঘৰ্মাক্ত দেহত আয়ে পাইছে আপঙৰ সুকীয়া গোন্ধ। এবাতি আপং পিতাইলৈ বুলি যাচি আয়ে হেঁপাহৰ হাঁহি মাৰিছে। এৰা আপঙতে আছে চিনাকি নিচা এটি। এটি বন্ধা কবিতা। বীৰবীৰাই কেঁচালি দি পাৰ হয়। অসম্ভৱ জীৱনক ভাল পায় তেওঁ। তেওঁ বধিৰ, মুখত মাত নুফুটে বাবেই। সংকট মোচনৰ বাবে পাঠ কৰে মন্ত্ৰ। তেওঁ অন্ধ, সজল চাৱনি নাই বাবেই। অন্ধকাৰত মাটিৰ কণা এটিলৈকে মনিব পাৰে, নিশাচৰ তেওঁ নহয়। তেওঁ কলা কাণেৰে নুশুনে বাবেই। নুশুনা কাণৰ বেৰেৰে শুনে সাৱধান বাণী। চিনাকি হ'লো তেওঁৰ লগত, চিনিলো তেওঁক নপুংসক। চিনাকিৰ আগলৈকে তেওঁ আছিল মোৰ অচিনাকি, মানসিক বিকাৰগ্ৰস্ত। এফালে পোহৰ, য'ত দেখিছোঁ তেওঁৰ প্ৰতিবিম্ব, এফালে আন্ধাৰ, য'ত দেখিছোঁ তেওঁৰ অৱয়ব। পোহৰে দেখুৱায়, আন্ধাৰে চিনায়, এই কথা জানিও মই বিচাৰিছোঁ।

0: লৰিফুৰে তেওঁৰ আপাদমস্তক জন্ম হয় নেকি লৰিফুৰাইটি কবিতা টেঙাম এক মিঠা বুলি বুধবৰীয়া হাতৰ পৰা আম এটা কিনিলোঁ বৰ টেঙা পালোঁ তাৰ সোৱাদ কথাতে কয় টেঙাম এবাৰহে বেচে সেইদিন ধৰি টেঙাৰ সোৱাদ বৈকৈ পাকত উঠিছে অথচ দ্বিতীয়বাৰ টেঙাম পাবলৈ নাই হাতত টেঙাম তিনি তুমি টেঙামক টেঙা ক'লা তাতো পলিটিক্স তুমি ক'লা তোমাক ভাল পাওঁ মই তাতো পলিটিক্স বিচাৰি পালোঁ আচলতে যি কয় টেঙাক টেঙা সিহে বেঙা মিঠা বিচাৰোঁতে হয় কুঙা সহা আৰু কাছো আহা আমি খেল খেলোঁ মই সহা হ'ম তুমি কাছো হোৱা এই খেল দৌৰৰ এই খেলৰ লক্ষ্য পৰাজয় মই হাৰিব বিচৰা নাছিলোঁ তুমি জিকিব খোজা নাছিলা কিন্তু সহা আৰু কাছৰ খেলত তুমি জয়ী হোৱাটোহে সাংবিধানিক মই বিচাৰিছিলোঁ সমখোজে আমি আগবাঢ়োঁ কিন্তু এটা মুদ্ৰাৰ এখন পিঠিহে আকাশমুখী এবাৰ মই ভুল নকৰিলোঁ এই দৌৰত ময়ে জয়ী আকৌ পৰাজয়তাৰ জয়গান বাজিল প্ৰাপ্তি অপ্ৰাপ্তি কাৰণে অকাৰণে প্ৰাপ্তি কাৰণে অকাৰণে অপ্ৰাপ্তি পদপথৰ ভোকাতুৰজনৰ বাবে এসাঁজ নোপোৱাতে অপ্ৰাপ্তি এসাঁজ পোৱাতে প্ৰাপ্তি তেওঁ অপ্ৰাপ্তিত চটফটায় অথচ এসাঁজৰ কাৰণেও অভাৱ নাই পৰিশ্ৰমী পক্ষীজাকৰ কাহানিও অপ্ৰাপ্তি নাই বাহৰ অথচ যতে ৰাতি ততে কাটি পৰাশ্ৰয়ী কপজোপাৰো প্ৰাপ্তি আছে আশ্ৰয়ৰ অথচ পৰৰ আশ্ৰয়তে গোটেই জীৱন শেষ হৈছে শব্দ বিচাৰি নোপোৱাতে কলমডালৰ অপ্ৰাপ্তি শব্দ বিচাৰি পোৱাতে কলমডালৰ প্ৰাপ্তি প্ৰতিটো শব্দৰ অৰ্থ থকাৰ দৰেই প্ৰাপ্তিৰো নিজাকৈ অৰ্থ আছে যেনেকৈ অপ্ৰাপ্তিৰ একোটা কাৰণ থাকে প্ৰাপ্তিৰ অন্তত অপ্ৰাপ্তি অপ্ৰাপ্তিতে আছে জীৱন প্ৰাপ্তি টেঙাম দুই মিঠা বুলি টেঙাম বেচিলে তেনেই পানী দৰত কিন্তু তেওঁটো নাজানে মই যে তিনি মাহৰ অন্তঃসত্তা ভোক আন্ধাৰত তিতা এখনি গাল সাৰে থাকে প্ৰতিনিশা চুলেই জয় নপৰা কেঁচা হিয়াখন শিল হৈ পৰিছে ভোক এতিয়া মোৰ মুখত হাতত উদৰত আৰু এতিয়া মোৰ অন্তৰতো ভোকে বৰ বেয়াকৈ শিপাইছে শূন্য হাঁহিত ওলমাই থওঁ উশাবোৰ ঘনকৈও নলওঁ দুচকুত টিপচাকি জ্বলাই ব্যৰ্থ মিলনৰ আভোক আভোক ভোক পিয়াপি মই হ'লোঁ আজিৰ নীলকণ্ঠ মাটি অহংকাৰেৰে যেতিয়া থিয় হৈ আকাশলৈ মূৰ তুলি চায় ঈৰ্ষা হয় ফুলে পাতে গছবোৰে নিজৰ গৌৰৱৰ সুবাস বিলায় ঈৰ্ষা হয় সেউজীয়া ডালত কিৰিলি পাৰি চৰাইবোৰ জিৰায় ঈৰ্ষা হয় মাটিয়েই ভোকত পূৰ্ণ উদৰ মৃতকৰ অৱশেষ ঠিকনা আধাৰৰ মাটিয়েই আধাৰ বিশ্বাসৰ দৰেই সকলো সম্পৰ্কৰে শিপা সমাধিৰ বাবে মৃত্যু সু খবৰ মেলা কাকতখনৰ অৰ্ধাংশ সামৰি লৈছে খবৰটোৱে সু খবৰ দাম কমিল যিদৰে দাম কমিল আলু পিঁয়াজৰ মানুহৰ জীৱটোলৈও দৰদাম কৰে অৱশেষত সুৰসুৰাই দাম কমিল সমাধিৰ বাবে এটা মৃত্যু প্ৰয়োজন হৈ পৰে
1: ৰুৱাদ লুইঙৰ কবিতা কেইটি শুনিলে সাহিত্য চোৰা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল মেলডী পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা

অসমীয়া সাহিত্যৰ অন্যতম কাণ্ডাৰী, অসমৰ সংগীত, নৃত্য, নাট্য, চিত্ৰ আদি কলাৰ ঐতিহ্যৰ বিষয়ে বিজ্ঞানসন্মত অধ্যয়নৰ

0: এগৰাকী পুৰুধা, প্ৰাচ্যতত্ত্ববিদ, শংকৰদেৱ অধ্যয়নৰ এগৰাকী বিদগ্ধ পণ্ডিত, অসমৰ জাতীয় জীৱনৰ এটি প্ৰাতঃস্মৰণীয় নাম ডক্টৰ মহেশ্বৰ নেওগ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দুৰন্ত প্ৰতিভাৰ পৰিচয় নানাজনে নানাভাৱে বিচাৰিছে। কবি শংকৰদেৱ, দাৰ্শনিক শংকৰদেৱ, সমাজ সংস্কাৰক, ধৰ্মপ্ৰচাৰক, সৰ্বগুণাকৰ শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কোনটো পৰিচয়ে ডক্টৰ মহেশ্বৰ নেওগক আকৃষ্ট কৰিছিল, সেই বিষয়ে আকাশবাণীৰ জীৱনৰ দিগবাণী অনুষ্ঠানত তেখেতে কৈছিল।
1: মোৰ শ্ৰী শ্ৰী শংকৰদেৱ নামৰ যিখন কিতাপ আছে, সেইখন কিতাপ যেতিয়া ওলাই এটা দোষত সকলোৱে অভিযুক্ত কৰিছিলে যে শংকৰদেৱক মানুহ কৰিলোঁ, মানুহ শংকৰদেৱৰ বিষয়ে লিখিলোঁ। গতিকে মোৰ সেইবোৰৰ কাম আছিলে মানুহ শংকৰদেৱৰ বিষয়ে লেখা, যিজন শংকৰদেৱে মানুহ হৈও আমাক দেৱত্বৰ শাৰীলৈ তুলি লৈ গ'ল। গতিকে আমাৰ সাংস্কৃতিক জীৱনৰ সকলো দিশ সামৰি তেওঁ জীৱনৰ যিবিলাক কৰ্ম সেইখিনি কৰিছিলে, আৰু সেইখিনি যেতিয়া সম্পূৰ্ণ হয় তাতেই আমাৰ যিটো জাতীয় ৰূপ, অসমীয়া জাতিৰ যে সেই জাতীয় ৰূপটো প্ৰতিভাত হয়, সেইটোকে পাবৰ কাৰণে মোৰ লেখাবিলাকৰ যোগেদি যত্ন কৰিছিলোঁ। তাৰ সিমানখিনি কৰিব পাৰিছোঁ নোৱাৰিছোঁ এইটো বেলেগ কথা, কিন্তু সেইটোৱে মোৰ যত্ন আছিলে। গতিকে শংকৰদেৱ সাহিত্যিক, শংকৰদেৱ সংগীতজ্ঞ, শংকৰদেৱ নৰ্তক, এই সকলোবিলাক ৰূপতে মই শংকৰদেৱক পোৱাৰ যত্ন কৰিছিলোঁ। আৰু বিশেষকৈ দ্বিতীয় কিতাপখন যেতিয়া লিখিবলগীয়া হ'ল শংকৰদেৱ এণ্ড হিজ টাইমছ, তেতিয়া সেই চেষ্টাৰ তাৰ সুবিধাবিলাক, চেষ্টাৰ কাৰণে সুবিধাবিলাক আৰু বেছিকৈ বহলকৈ ওলালে, গতিকে ইয়াৰ যোগেদি মই সেইটো কাম কৰিছোঁ। বিশেষকৈ প্ৰাচীন নাটক বুলিলে হ'ল নৃত্য, সংগীত, এই সকলোবিলাকৰ বিষয়ে বেলেগ বেলেগ অধ্যায় যোগ দিবলগীয়া হ'ল। অৱশ্যে সকলোবিলাকৰ কাৰণে মই উপযুক্ত মানুহ নাছিলোঁ, কিন্তু তথাপি এটা কিবা এটা ৰূপ এটা যেনেখিনি বুজোঁ তাত দিবৰ কাৰণে যত্ন কৰিছোঁ।
2: ছাৰ, কথাৰ লাষ্টতে কেতিয়াবা কোনোজনে এনেকৈও কৈ দিয়ে যে মূল সংস্কৃতৰ ভাগৱত পুৰাণ পঢ়াৰ পাছত শংকৰদেৱৰ অধিকাংশ ৰচনাতে আৰু নতুন সোৱাদ বুলি পাবলৈ একোৱেই নাথাকে।
1: হলিনছেট পঢ়িলে শ্বেক্সপিয়ৰৰ হিষ্টৰিকেল ড্ৰামাবোৰ পঢ়িব নালাগে নেকি বা পঢ়িব নোৱাৰি নেকি, তেনেকুৱাই কথা। কাৰণ শংকৰদেৱে ভাগৱত পঢ়িছিলে আৰু ভাগৱতৰ সাৰ মৰ্মখিনি লৈ তেওঁ নতুন ৰূপত চৰিত্ৰবিলাক আৰু তেওঁৰ যিটো কথিত বিষয়, সেই বিষয়ৰ যিখিনি বেলেগ বেলেগ অংগ সেইবিলাক ডেভেলপ কৰিছিলে, আৰু সেইটো কৰোঁতে তেওঁ নতুন ভাগৱত সৃষ্টি কৰিছিলে। গতিকে এজন লেখকৰ, শংকৰদেৱক লেখকেই বুলিছোঁ, যে লেখকৰ প্ৰতিভাটো তাতেই প্ৰকাশ পায়। আৰু এটা কথা যে ভাগৱত পঢ়িলেই ভাগৱতৰ কথাবিলাকেই শংকৰদেৱে মাত্ৰ লিখিলে, তাৰ একো নতুন ব্যাখ্যা নিদিলে, নতুন তাৰ ৰূপ এটা নাপালে বা নতুন চিত্ৰ এখন নেআঁকিলে, এনেকুৱা বুলি যদি ক'ব পাৰোঁ তেতিয়াহ'লে পঢ়িবৰ দৰকাৰ নাই, কিন্তু প্ৰকৃততে সেইটো নহয়। শংকৰদেৱৰ নৱ উন্মেষ শালিনীৰ প্ৰতিভাই সকলোকে নতুন সৃষ্টি কৰিবলৈ জীয়াই তুলিছিলে।
0: প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকক শুনাবলৈ লৈছোঁ মহেশ্বৰ নেওগে সম্পাদনা কৰা ভক্তিগীতৰ সংকলনৰ পৰা লোৱা এটি ভক্তিমূলক গীত।

0: কবি হিচাপেও ডক্টৰ নেওগৰ আছিল এক অনন্য পৰিচয়।
1: তেওঁৰ কবিতাৰ বেছিখিনিয়ে নিসৰ্গ বা স্মৃতিৰ নিৰ্ভৰ নহয়। 1941ত ডক্টৰ নেওগে অন্তজা কবিতাৰে অসমীয়া কাব্যত প্ৰথম মুক্তক ছন্দৰ সাৰ্থক ব্যৱহাৰ কৰে। অন্তজাত ৰোমান্টিক আৱেগক নিয়ন্ত্ৰিত কৰিছে আধুনিকতাৰ কিছু গদ্য নিৰ্ভৰ আংগিকে, লগতে আছে সমাজ জীৱনৰ চিন্তা আৰু অৰোমান্টিক চিন্তা। অনিন্দ সৌন্দৰ্য তোৰ, অথচ তাতেই তোৰ কোনোবাটি জনমৰ অভিশাপ, ক্লেদময় দারিদ্রতা, সমাজৰ হেয় চকুপৰাজাতৰ নিচতা, পৃথিৱীৰ অজ্ঞাত কোণৰ এই ঘোৰ অন্ধকাৰ, বিপৰীত ধর্মী বাস্তৱৰ সহ উপস্থাপন আধুনিক কাব্যৰ এক মূল উপজীব্য। অন্তজাৰ শেষৰ দুখাৰিত ইয়াৰ সার্থক নিদর্শন পোৱা যায়। বাস্তৱৰ পংক ভেদি উঠা ব্যথাকৃষ্ট পদুম সপোন, লক্ষ্যহীন সৌন্দর্যৰ লক্ষ্মী গোহানী। 1940ৰ দশকতে কাব্য সাধনা কৰিছিল যদিও নেওগৰ কবিতাৰ সংকলন মুছাফিৰখানা 1974ত আৰু সঞ্চাৰিণী দীপিকা 1978তহে প্ৰকাশ পায়। মুছাফিৰখানাৰ কবিতা কেইটিৰ সম্বন্ধে কবিয়ে নিজেই কৈছে, 1964ৰ পৰা বেজবৰুৱাৰ গতেৰে কবিতা হয় যদিও হওক নহয় যদিও নহওক বুলি কিছুমান শাৰী লেখা হৈছিল। তাৰ পূৰ্বৰ ডেকাকালৰ ডেকাধনী লগা কবিতাৰ কথা ইয়াতে এৰিছোঁ। সেই শাৰীবোৰে মোৰ আন কিবা উপকাৰ সাধক নাসাধক পাঠকৰ লগত মোৰ সমধতো ৰাখি যোৱাত সিহঁত মোৰ ডাঙৰ সহায় হৈছে। নিজৰ কবিতাৰ বিষয়ে কবিৰ মনোভাৱ আছিল এনেধৰণৰ। এই সৃষ্টিসমূহৰ সৈতে তেওঁৰ কোনো উচ্চাকাংক্ষা জড়িত নাছিল যদিও সৃষ্টিসমূহৰ ঐকান্তিকতা আৰু বিভিন্নতাৰ কাৰণে সেইবিলাকে এইজনা চিন্তানায়ক আৰু স্ৰষ্টাৰ ব্যক্তিত্বৰ বহু দিশ মুকলি কৰি দিছে। কোনো বিন্দুত যদি মনত ধেমালিৰ বা লাগিছে তাকো তেনেকৈয়ে ৰাখিছোঁ, আৰু ক'ৰবাত যদি বেজাৰত কবিতাই কান্দিছিল সিও তেনেকৈয়ে থাকিল। প্ৰথম সংকলনখনৰ পাতনিত কবিয়ে কৈছে, ধেমালিৰ বা লগা সুন্দৰ আৰু সাৰ্থক, ল'ৰা বুঢ়া সকলোকে আনন্দ দিব পৰা কবিতা হ'ল মিষ্টাৰ বৰটোকোলা।
2: ডাঙৰীয়া বুলি যদি মাত দিওঁ তুমি বেয়া পাবা নেকি? তোমাৰ ডিঙিত নেকটাই কোচা দেখিছোঁহে আমি যি, যদিও তোমাৰ কোলা কোট এটাও বুটাম নাই, তাৰ জাপ দুটা ঘনাই লৰোৱা নাই ফুটনিৰ ঠাই। নাকটো তোমাৰ ইমান দীঘল যেন বিহু মৰা টকা, নাকৰ লগতে মুখখনো পিন্ধি দেখিছোঁ টপালি থকা। হাঁহিহে উঠিছে, ভাবিছিলোঁ তুমি জেওৰা দুডাল ভাঙি তাতে বহি থাকা, সেই দুডালেহে পানীত ধৰিছে দাঙি। আকৌ ভাবিলোঁ সেই দুইপাত তোমাৰ মাথোন পেং, পাছেহে বুজিলোঁ খৰিকাৰ দৰে সেই দুয়োডাল ঠেং। আচৰিত লাগে ঠেং দুটা কিয় বিধিয়ে কৰিলে লেঙা, নাইনে তোমাৰ তাক থাকিবলৈ ড্ৰেইন পাইপৰ ঠেঙা। চুলিসোপা আকৌ কোনে উঘালিলে অ মোৰ দেহি দুখৰি, পচোৱাত যেন মুধচৰ খেল সোপায়েই গলুৰি। হেল্ল' মিষ্টাৰ বৰটোকোলা, গুড মৰ্ণিং গুড মৰ্ণিং, বৰদিন বুলি হেট এটা বাৰু ক'ৰ পৰা আনি দিম?
0: প্ৰিয় শ্ৰোতা, অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনালোকলৈ আগবঢ়াইছোঁ আকাশবাণীযোগে ইতিপূৰ্বে প্ৰচাৰিত ডক্টৰ মহেশ্বৰ নেওগৰ মোৰ প্ৰিয় গীত, এই অনুষ্ঠানটিৰ কিয়দংশ।
3: আমাৰ কলেজীয়া ডেকা জীৱনৰ আৰম্ভণিতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বোলছবি জয়মতীয়ে সংগীত জগতলৈ নতুন আলোড়ন আনে। ছবিখনিৰ শেহৰ গীতটিয়ে যে সকলোকে চকু পানী টোকায় আৰু সকলোৰে মনত কৰুণ এটি সাঁচ বহুৱায়, তাৰ সৰল ভাষাত এটি গভীৰ সংবেদন বৰ্তমান

বৰ্তমান শতিকাৰ চতুৰ্থ দশকত অসমৰ চাৰিওফালে এটা ধ্বনি উঠিছিল, ডেকা শক্তিৰ ধ্বনি। সেই সময়ত চাৰিওফালে ডেকা শক্তিৰ ধ্বনিৰ, ডেকা শক্তিৰ গীত। সেই সময়তে বিষ্ণুপ্ৰসাদ ৰাভাৰ এইটি গীতে আমাৰ মন মুহিছিল, আমাক অনুপ্ৰাণিত কৰিছিল। ও অসমীয়া ডেকা দল, আজি তোৰে তেজাল বদন মলিন কিয় হ'ল।

0: বিংশ শতিকাৰ এই কালচোৱাত গীত মাতৰ যোগেদি যি সংস্কৃতিৰ বিকাশৰ প্ৰয়াস হৈছিল তাক চমু কথাত কৃষ্ণ সংস্কৃতি বুলিব পাৰি। তাৰ প্ৰভা থকা জ্যোতিপ্ৰসাদৰ এটি গীত মোৰ প্ৰিয় আৰু অনেকৰে বোধকৰ প্ৰিয়, মোৰে জীৱনৰে সখা কৃষ্ণ বজাব কিশোৰে বেণু।
1: মোৰে জীৱনৰে সখা কৃষ্ণ।

0: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা ডক্টৰ মহেশ্বৰ নেওগৰ জীৱনৰ দিশবাণী, কাব্যশ্ৰুতি আৰু মোৰ প্ৰিয় গীতৰ কিয়দংশৰে আজিৰ অনুষ্ঠানটি সজোৱা হ'ল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক বৃন্দগান। প্ৰথমটি গীত পল ৰবছনৰ গীতৰ অনুবাদ হেমেন হাজৰিকাৰ।

বৃন্দগানকেইটি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশা 10:30 বাজি যোৱাৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।